0: talks. It added that Mr. Agarwal's experience as former head of India's FATF delegation and former director of FIUIND will help advance the FATF's mandate of safeguarding financial integrity. External Affairs Minister Dr. S. Jaishankar has stressed that India must optimize relationships across geographies while pursuing its national interests, strategic autonomy, and multipolarity in a turbulent world. Speaking at the India-US Forum 2026 in New Delhi last evening, Dr. Jaishankar spoke about the deepening India-US partnership across domains, even as both nations navigate its issues and complexities. He added that as India rises, its interests will expand and diversify. The National Testing Agency has said that it is fully prepared for a smooth, fair and transparent conduct of the National Eligibility Cum Entrance Test, NEET UG 2026 re-examination, which is scheduled for tomorrow. In a statement, NTS said that the exam will be conducted across 551 cities in India and 14 cities abroad for over 22.79 lakh candidates. The agency noted that more than 2 lakh personnel, including observers, coordinators, police forces and administrators have been deployed. The NTA noted that multi-layered security framework has been put in place to ensure a fair and transparent examination. The Supreme Court has expressed serious concern over what it described as a deep-rooted nexus between banks, asset reconstruction companies and borrowers, questioning the manner in which large loan defaults are being settled. A bench comprising Chief Justice Surya Kant and Justice V. Mohan observed yesterday that public money collected from taxpayers is being lent through banks, but effective efforts are often not made to recover these dues. The court said it was concerned about the misutilization of public money, which should have been spent for the welfare of people. In cricket, the third and final ODI between India and Afghanistan will be played at the M. H. Chidambaram Stadium in Chennai this afternoon. The match is scheduled to begin at 1:30 p.m. And that is the end of this news bulletin.
1: এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। আজি পুৱা 6:30 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰত বিশিষ্ট নাট্যকাৰ সাহিত্যিক অৰুণ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ডটি শুনিবলৈ পাব। পুৱা 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব। 7:15 আগবঢ়োৱা হ'ব সুপ্ৰভাত অনুষ্ঠানটি। সাত বাজি 30 মিনিটত নিবেদন কৰা হ'ব মূৰ্ছনা অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত। পুৱা 8:00 সামাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। গীতিমালিকা অনুষ্ঠানটি শুনিবলৈ পাব 8:30। পুৱা 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ দেহৰূপ আকাশবাণী গুৱাহাটীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 আপুনি বিচৰা গীতৰ অনুষ্ঠান। 10:00 আগবঢ়োৱা হ'ব এখনি আলেখ্য বিপ্লৱ পথত সুৰৰ দেউল। তাৰ পাছতেই পুৰুষোত্তম দাসৰ ৰচিত কেইটিমান গীত শুনিবলৈ পাব। শ্ৰোতাসকলে দিনৰ 11:00 পৰা বিয়লি 3:54 আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত বিবিধ ভাৰতীৰ অনুষ্ঠান লগতে বাতৰি শুনিবলৈ পাব। 3:54 শুনিবলৈ পাব দেশৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা পি এম কিষাণৰ 23 সংখ্যক কিস্তিৰ মুক্তিৰ পোনপটীয়া সম্প্ৰচাৰ। বিয়লি 4:30 আগবঢ়োৱা হ'ব যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগত বিষয় হিচাপে ভূগোল অধ্যয়নৰ গুৰুত্ব আৰু গ্ৰীষ্ম অয়নান্ত উপলক্ষে পালন কৰা উৎসৱ।

সম্পৰ্কে যুগুতোৱা এটি অনুষ্ঠান। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী পূজা শৰ্মাই। সন্ধিয়া 5 বজাত হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান শুনিবলৈ পাব। 5:25 আগবঢ়োৱা হ'ব মহিলাসকলৰ বিশেষ অনুষ্ঠান আমৈ। নাম শুনিবলৈ পাব 5:45। সন্ধিয়া 6 বজাত বাতৰি, 6:10 আগবঢ়োৱা হ'ব কৃষকবাণী অনুষ্ঠানটি। সন্ধিয়া 7 বজাত 7:05 বৃন্দগীত শুনিবলৈ পাব। 7:10 12 বছৰীয়া চৰকাৰী কাম সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত বিভিন্ন বিষয়বস্তুৰ ওপৰত বিশেষ ধাৰাবাহিক সম্প্ৰচাৰ। 7:45 নিবেদন কৰা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী। নিশা 8 বজাত বাতৰিৰ শিৰোনাম, 8:02 আগবঢ়োৱা হ'ব বিয়লিৰ ৰং অনুষ্ঠানটি। 8:32 দুৰ্গাৰ আগত ভায়লিন বাদন শুনিবলৈ পাব। 8:45 সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ এট 9। 9:25 নিশাৰ আঞ্চলিক বাতৰি, 9:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। শ্ৰোতাসকলে ইমান পৰে আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও, নিবেদন কৰা হৈছে ভক্তিমূলক গীতৰ।

0: শ্ৰোতাসকলে, ইমান পৰে আজিৰ উপাসনাত নিকুঞ্জলতা মহন্তই পৰিৱেশন কৰা ঘোষা, গিৰিন্দ শালৈৰ কণ্ঠৰ লোকগীত আৰু পণ্ডিত যশৰাজে পৰিৱেশন কৰা ভজন শুনিলে। এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানত আগবঢ়াইছোঁ নাট্যকাৰ, উপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ চতুৰ্থ খণ্ড। তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই।
2: অৰুণ দা,
3: কোৱা।
2: কলেজীয়া শিক্ষা শেষ কৰি আপুনি বিভিন্ন কাৰণত, বিভিন্ন পৰিস্থিতিত, কেতিয়াবা আসাম ট্ৰিবিউন কাকতক গোষ্ঠীত, কেতিয়াবা স্কুলৰ শিক্ষকতাও কৰিছিলে, কিন্তু প্ৰকৃততে আপোনাৰ কৰ্মজীৱন আৰম্ভ হ'ল আকাশবাণীত, নহয় জানো?
3: ক'ব পাৰা তেনেকৈ। মোৰ স্কুলত সেই চাৰি পাঁচ বছৰ চাকৰি কৰি তেতিয়া অৱশ্যে ভাবিছিলোঁ তো সেইটোৱেই মোৰ জীৱন নিৰ্বাহৰ মাধ্যম হ'ব, কিন্তু আকাশবাণীত সোমোৱাৰ এটা সুযোগ পালোঁ। সেইটো হ'ল 1959 চনত, সেইবছৰ মোৰ বিয়া হৈ গৈছে। 1959 চনত কলিকতাত এখন আকাশবাণীয়ে কলিকতা চেণ্টাৰত এখন সৰ্বভাৰতীয় নহয়, এই পূব উত্তৰ এই অঞ্চলৰ এখন নাটকৰ ছেমিনাৰ পাতিছিলে। তাত সেই ছেমিনাৰলৈ মই তেতিয়া আকাশবাণীত সোমোৱা নাই, এজন কনিষ্ঠ লেখক নাট্যকাৰ হিচাপে আৰু এজন জ্যেষ্ঠ নাট্যকাৰ হিচাপে, কনিষ্ঠ নাট্যকাৰ হিচাপে মোক অৰুণ শৰ্মাক আৰু জ্যেষ্ঠ নাট্যকাৰ হিচাপে লক্ষ্য চৌধুৰীক তালৈ নিমন্ত্ৰণ কৰিছিলে। আৰু তেতিয়া ফণী তালুকদাৰ নাট বিভাগৰ প্ৰযোজক আছিলে।
2: এখেতে এটা কথা সুধি থওঁ যে আকাশবাণীত চাকৰিত যোগ দিয়াৰ আগতো আপোনাৰ আকাশবাণীৰ লগত সম্বন্ধ আছিল?
3: আছিলে বুলি ক'ব পাৰোঁ, সেইটোৱেই মানে মূল ধন হ'ল যিহৰ ফলত মই আকাশবাণীত সোমাব পাৰিলোঁ। মই ইয়াৰ আগৰ খণ্ডত ক'লো নাই ক'ব নোৱাৰোঁ, মই কলেজত পঢ়োঁতেই আকাশবাণীত অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। শৈল বৰুৱা, আমাৰ তেজপুৰৰ শৈল বৰুৱা, তেওঁ তেতিয়া তাত ঘোষক আছিলে, গতিকে মোক চিনি পাই এদিন লৈ গ'ল আকাশবাণী ষ্টুডিঅ'। আকাশবাণী তেতিয়া আছিলে এই উজান বজাৰৰ কমিশ্যনাৰ বঙালত। তেতিয়া চাবলৈ গ'লোঁ, যাওঁতে সেইপিনে পাছ কৰি যাওঁতে চিনাকি কৰি দিলে, মোৰ নাটকত ইণ্টাৰেষ্ট আছে, আগ্ৰহ আছে বুলি জানে তেজপুৰৰ মানুহ, তেজপুৰৰ ল'ৰা। শৈলদ্দাই সত্ৰপ্ৰসাদ বৰুৱাৰ লগত চিনাকি কৰি দিলে। তো সত্ৰপ্ৰসাদ বৰুৱা বোলে তেজপুৰৰ ল'ৰা নাটক কৰিবা নেকি আমাৰ ইয়াত? মই বোলো মই পালে সুবিধা পালে কৰিম আৰু, কাইলৈ আহিবা, তুমি কাইলৈ আহি যাবচোন এই সময়ত, আবেলি সময়ত। তেপি গ'লোঁ, মই ইমান ভবা নাছিলোঁ। তে গৈ আবেলি যেতিয়া ষ্টুডিঅ' সেই সোমাইছোঁ লাউঞ্জত, তেতিয়া সত্ৰপ্ৰসাদ বৰুৱা ওলাই আহিছে এইফালৰ পৰা, চাওঁ এইখন লোৱাচোন তুমি, এইখন তুমি ব'লা তালৈ, ব'লা এইখিনি পঢ়িব লাগিব তুমি। তাত এই শোণিতকুঁৱৰীৰ তোমাৰ অনিৰুদ্ধৰ দীঘলীয়া এটা, তুমি যোৱাচোন তাত, তাই তাত মাইকটোৰ ওচৰৰ পৰা পঢ়াকৈ যোৱা। মই আৰু একো ধৰিব পৰা নাই কি কথা, আৰু অলপ অলপ শৈলদাই কৈছে কথাটো, তোমাৰ বুট কৰ্ম অভিনয় দিব। তেওঁ গ'লো আৰু, তেওঁ শুনিলে, শুনি পেলাই অঁ তুমি যোৱা যোৱা, ওলাই আহিলোঁ, তুমি যোৱা, তোমাক খবৰ পাবা। তাৰ এসপ্তাহমানৰ পিছত এখন কণ্ট্ৰেক্ট গৈছে, বুজিছে, সেই কণ্ট্ৰেক্ট আজিকালি যেনেকুৱা তেনেকুৱা কণ্ট্ৰেক্টখন গৈছে, এখন তাত 15 টকা ফিজ, আৰু ভাল পালে। পাই পেলাই তাৰপিছতে মোক নাটক কৰিবলৈ মাতে আৰু। তো মনত আছে মই প্ৰথম নাটকখনেই মোক এটা নায়কৰ ৰোল দিছিলে, মালতী, মানে সেইখন বীৰেণ ভট্টাচাৰ্যৰ নাটক আছিলে, আৰু সেইখন তেতিয়া ড্ৰামা ফেষ্টিভেলত কৰিছিলে, নিমলপুৱা বৰদলৈ, যোগমায়া, লক্ষ্য চৌধুৰী, লক্ষ্যদ্দা, এনেকৈ আছিলে। মোক তাত এটা গাঁৱৰ পটভূমিত হোৱা নাটক, তাত এটা মালতী নাটকখনৰ নাম, মোক অনিমা দাস আছিলে তাৰ হিৰোইন, মোক হিৰোটো কৰিলে। তেনেকেই মই অভিনয়ত সোমালোঁ, আৰু অভিনয়ত যেতিয়া অনাতাঁৰ নাটকৰ অভিনয়ত সোমাই পেলাই অনাতাঁৰ নাটকৰ প্ৰতি মোৰ এটা আগ্ৰহ বাঢ়িল। ইতিমধ্যেই মই উৰুখা বজা বুলি এখন নাটক লিখিছিলোঁ, সেইখন মঞ্চৰ কাৰণে, যেতিয়া মই হেৰি কথা, ৰেডিঅ'ৰ কথা ভবা নাই, সেইখন হাতে লিখা অৱস্থাতেই 1955 চনত প্ৰথমতে তেজপুৰত, তাৰপিছত গুৱাহাটীত সেইখন মঞ্চস্থ হৈছিলে।
2: সেইখনত গুৱাহাটীত সতীশ দাসে অভিনয় কৰিছিল?
3: ন, সতীশ দাসো আছিলে, কিন্তু দুৰ্গেশ্বৰ বৰঠাকুৰ আৰু শৈলদ্দা, তাৰপিছতে বিজয় শংকৰ তসদুকী ইউসুফ এইবিলাক আছিলে সেইখন নাটকত। বৰ
2: এইখিনিতে মোৰ আৰু এটা কথা, উৰুষা পূজা সম্পৰ্কে কথা ওলাওঁতেই এজন কবিয়ে মন্তব্য কৰিছিল তাৰ হিৰোইনৰ নাম আছিলে মেঘালী।
3: অঁ মেঘালী আছিলে।
2: আৰু তেখেতে কোৱা মতে হীৰেণ ভট্ট কৈছিলে কৈছিলে যে সেইখিনি সময়ত নাটকত সাংঘাতিক ৰোমান্টিক নাম সেইটোৱে প্ৰথম।
3: অঁ মেঘালীটো মেঘালীটো হ'ব পাৰে কাৰণ সেইখিনি সময়ত হৈছিলে কি, তাৰপিছতে বহুত ছোৱালীৰ নাম নতুনকৈ জন্ম হোৱা ছোৱালীৰ নাম মেঘালী দিছিলে। দুটা নাম মোৰ নাটকৰ পৰা, এটা মেঘালী আৰু জিন্তী নাটকখন যেতিয়া হ'ল, জিন্তী নাটকৰ সেই জিন্তী যেতিয়া হোৱাৰ পিছত জিন্তী নাটটো নামটো বহুতৰ ঘৰত জিন্তী চলাইছিলে, সেই নাটকৰ পৰা যোৱা নাম। তাৰপিছত যেনেকৈ হওক মই আকাশবাণীৰ লগত তেনেকেই মোৰ জড়িত হ'ল। তাৰপিছত নাটক আকাশবাণীত গুৱাহাটী কেন্দ্ৰৰ পৰা নাটক প্ৰচাৰ হ'বলৈ ধৰিলে কেইবাখনো নাটক।
2: আপোনাৰ প্ৰথম লিখিত নাটক আকাশবাণীৰ পৰা প্ৰচাৰ হোৱা কোনখন?
3: প্ৰথম হৈছিলে সেই হেৰিখনৰ পৰাই, উৰুষা বজাৰৰ পৰাই অলপমান আনি পেলাই কক্ষচ্যুত বুলি এখন নাটক হৈছিলে। তাৰ আগতে অৱশ্যে দুখন নাটক আইদেউ বুলনিত হৈছিলে, শৈলোদ্যাই প্ৰযোজনা কৰিছিলে, এইবোৰ ৰোমান্টিক নাটক। ডাৱৰ যেতিয়া আহে, ডাৱৰৰ আঁৰৰ জোন, ধুমুহা যেতিয়া আহে, প্ৰথমখন ধুমুহা যেতিয়া আহে, তাৰপিছত ডাৱৰৰ আঁৰৰ জোন, এনেধৰণৰ দুখনমান বৰ ৰোমান্টিক গাঁৱলীয়া পটভূমিত হৈছিলে। তাৰপিছত অলপমান গহীন নাটক হৈছিলে কক্ষচ্যুত। তাৰপিছত এখন নাটক ফিলাপ দি গেপছ বুলি এখন নাটক, সেইখনো মানে তেতিয়া সেই ড্ৰামা ফেষ্টিভেলত হৈছিলে, ৰেডিঅ' উইক হয়
2: 1955 চনত।
3: অঁ 1955 চনত তেতিয়া, আজিকালি সেইটো এতিয়াও কৰিব পাৰিলে ভাল তোমালোকে, তেতিয়া হৈছিলে কি, বহুদিনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰই এটা ৰেডিঅ' উইক পাতে, অনাতাঁৰ সপ্তাহ পাতে। সেই সপ্তাহটোত প্ৰত্যেকটো বিভাগে, গান, নাটক, কথিকা, প্ৰত্যেকটো বিভাগে কিছুমান স্পেচিয়েল, খুব যত্ন লৈ পেলাই কিছুমান অনুষ্ঠান তৈয়াৰ কৰে, আৰু নাটক গোটেই সপ্তাহটো জুৰি 7খন নাটক হয়। তেনেকৈ গীত, তোমাৰ এতিয়াৰ কিছুমান প্ৰখ্যাত গীত সেই ৰেডিঅ' উইকত বিশেষভাৱে সেই 7টা গীত সেইখিনি সময়ত প্ৰযোজিত হয়। ভূপেন হাজৰিকা বা যিসকলে গায় সাগৰ সংগমত যেনেবা ধৰা, সেইটো গান সেই তেতিয়া তাত সেই ৰেডিঅ' উইকত হোৱা গান, 7টা গান, 7খন নাটক, আকৌ কথিকা বিভাগে কিছুমান আলোচনা চক্ৰ পাতে, এনেধৰণৰ কিছুমান গোটেই সপ্তাহটো এটা উৎসৱ পাতে, ৰেডিঅ' উইক পাতে, পাতি পেলাই তাত কিছুমান প্ৰত্যেকটো বিভাগে কিছুমান স্পেচিয়েল প্ৰগ্ৰেম কৰে, আৰু সেইবিলাকে মানে শ্ৰোতাক একেবাৰে অভিভূত কৰে। সেই সপ্তাহটো ৰেডিঅ'ত শ্ৰোতাসকলে অকল ৰেডিঅ' শুনাৰ কাম তেওঁলোকৰ। আৰু এই তেনেকৈ ফিলাপ দি গেপছ বুলি এখন মোৰ নাটক হৈছিলে, তাত তসদুকী ইউসুফ আছিলে মেইন ষ্টৰী চৰিত্ৰত, আৰু বেগম আছিলে, তেওঁ পিছলৈ বৰ নাম নাম কৰা এগৰাকী ৰেডিঅ' নাটিকা হৈছিলে, ৰেডিঅ' অভিনেত্ৰী হৈছিলে, তেওঁলোক দুজন আছিলে মূল চৰিত্ৰত, ফিলাপ দি গেপছ। তাৰপিছতে আৰু কেইখনমান নাটক হৈছিলে, স্থাৱৰ বুলি এখন হৈছিলে, তাৰো এটা ইতিহাস আছে। স্থাৱৰখন বোলে তেতিয়া যে মই যে কৈছিলোঁ হেৰিলৈ, মই কলিকতালৈ গৈছিলোঁ এখন ছেমিনাৰলৈ, তাৰ আগতে স্থাৱৰ নাটকখন ইয়াৰ পৰা প্ৰচাৰিত হৈছিলে, তাৰ অলপ দিন আগতে। স্থাৱৰখন ইণ্টাৰপ্লেনেটৰী বেকগ্ৰাউণ্ডত, এটা স্পেচ বেকগ্ৰাউণ্ডত নাটক লিখা হৈছিলে এখন। তেতিয়া মানে স্পুটনিকৰ কথা ওলাইছে, স্পুটনিক তেতিয়া যোৱা নাই, কিন্তু তেতিয়া সেইখন 1958 চনৰ ড্ৰামা ফেষ্টিভেলত ফণী তালুকদাৰে প্ৰযোজনা কৰি পেলাই সেইখন প্ৰচাৰ কৰিছিলে, আৰু তেওঁ সেইখন, আমি ছেমিনাৰ যাওঁতে তেওঁ সেইখন লৈ গৈছিলে তাত শুনাবৰ কাৰণে, আৰু তাত ছেমিনাৰত সেইখন শুনালে প্লে'বেক কৰি পেলাই, আৰু ষ্টৰিটো মই লিখি লৈ গৈছিলোঁ বৰ সুন্দৰকৈ শুনি পেলাই। তেওঁলোকে তেতিয়া মীৰা দাসে মেইন ৰোলটো কৰিছিলে, মূৰ্চনা ব্ৰাউন বুলি মেইন চৰিত্ৰটো এগৰাকী মহিলা আছিলে, মানে বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন প্লেনেটৰ মাজত ৱাৰ হৈছে, যুদ্ধ হৈছে, আৰু তাত মিছাইল, তোমাৰ নিউক্লিয়াৰ ৱাৰফেয়াৰ হৈছে, তাৰ মাজত ভাৰতে ইতিমধ্যে নিউক্লিয়াৰ ৱাৰ সকলো বাদ দিলে, অস্ত্ৰ নাই, তেওঁলোকে সব সাগৰত ডুবাই দিলে, খালি শান্তি প্ৰক্ৰিয়াত লগায়। কিন্তু সেই মাৰ্চ আৰু নেপচুন, বৃহস্পতি আৰু মংগলৰ মাজত তেওঁলোকে ৱাৰ ডিক্লেয়াৰ কৰিলে, মাজত পৃথিৱী পৰি গ'ল, পৃথিৱীত তেওঁলোকৰ যেতিয়া অস্ত্ৰ চলাইছিলে, সেই নিউক্লিয়াৰ মিছাইল পঠালে, পৃথিৱীত পৰিল, পৃথিৱীখন ছাই হৈ গ'ল, ধ্বংস হৈ গ'ল। কিন্তু সেই পৃথিৱীৰ পৰা কেনেকৈ আকৌ নতুন প্ৰজন্ম, নতুন জন্ম হ'লে, তাৰে এটা কাহিনী লৈ পেলাই লিখা হৈছিলে। তেতিয়া তাত এইটো প্ৰতিষ্ঠা হ'ল সেই ছেমিনাৰখনত, যে সেইখন নাটক, ডেট হেপেন টু বি দি ফাৰ্ষ্ট চায়েন্স ফিকশনেল ড্ৰামা। তাত মানে পি চি চেটাৰ্জী আহিছিলে, হেৰিৰ পৰা দুগ্গল আহিছিলে দিল্লীৰ পৰা, তেতিয়া ডি ডি জি এজনেই, আজিকালি যে চাৰিজন, তেতিয়া ডি ডি জি এজনেই দুগ্গল, দুগ্গল চাহাব দিল্লীৰ পৰা আহিছিলে। আৰু সেই অঞ্চলৰ লক্ষ্ণৌ বা তেতিয়াতো বেছি ষ্টেচন নাই, বোধকৰ 15টা নে কেইটা ষ্টেচনৰ হেৰিসকল আহিছিলে, নাটকৰ প্ৰযোজকসকল আহিছিলে। তাত কলিকতাত তেতিয়া বীৰেণ ভদ্ৰ নাটকৰ প্ৰযোজক, মহালয়াৰ বিখ্যাত বীৰেণ ভদ্ৰ, তেওঁলোকে সেইখন শুনি পেলাই তেওঁলোকে ক'লে যে, আৰু মীৰা দাসৰ অভিনয় অতি ভাল পাইছিলে তেওঁলোকে, কৈ পেলাই যে এইখন এনেধৰণৰ নাটক আমাৰ এতিয়ালৈকে আমাৰ আকাশবাণী নেটৱৰ্কত এনেধৰণৰ চায়েন্স ফিকশ্যন হোৱা নাই, আৰু সেইটো এটা তাত ৰেকৰ্ড আছিলে, আৰু যথেষ্ট গৰ্বিত ভাবি আমি তেতিয়া ঘূৰি আহিছিলোঁ। আৰু সেইটোতে সূত্ৰধাৰী মই এতিয়া ক'ব পাৰোঁ তোমাক, এই মোৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰৱেশটো সেই সূত্ৰতে হৈছিলে। কাৰণ তাতেই মোক কলিকতাতেই ফণী তালুকদাৰে ক'লে, তেখেতে ক'লে, তেখেতৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম দেই, তেখেতে মোক নাটকৰ, ৰেডিঅ' নাটকৰ, ৰেডিঅ' জীৱনটো তেখেতৰ কাৰণে মোৰ হৈছিলে। তেখেতে ক'লে যে এটা আকাশবাণী গুৱাহাটী কেন্দ্ৰত এটা চাকৰি ওলাইছে, শিক্ষানুষ্ঠানৰ কাৰণে এটা স্পেচিয়েল, গোটেই যিবিলাক অন্যবিলাক কেন্দ্ৰতো শিক্ষানুষ্ঠানৰ এটা স্পেচিয়েল প্ৰগ্ৰেম কৰিব, গুৱাহাটী কেন্দ্ৰতো এটা পোষ্ট ওলাইছে, আপুনি হৰি জইন তাত আহিব নেকি? মই আৰু তেতিয়া সেইবাৰ যাওঁতে আকৌ মই বিয়াৰ পিছতে নহয়, মোৰ পৰিবাৰকো আৰতিগুল লৈ গৈছিলোঁ, আমি তাৰপিছত পুৰীলৈ গ'লোঁগৈ, হনিমুন কৰিলোঁ সেই ওচৰতে। আহোঁতে এওঁ ক'লে নাই তেতিয়া গুৱাহাটীতে হ'ব, এওঁ অকণমান গুৱাহাটীত হোৱাটো বিচাৰিছে চাকৰিটোৰ কাৰণে। মই আকৌ স্কুলৰ চাকৰিয়ে থাকিম বুলি ভাবি দিছিলোঁ আৰু, তেওঁলোকে কাৰণে আপুনি এখন এপ্লিকেশ্যন পঠিয়াই দিব, এপ্লিকেশ্যনখন আকৌ হেৰিয়ে দি আহিব লাগে, ডি পি আইৰ থ্ৰু আহিব লাগে। এতিয়া স্কুলৰ পৰা মই ডি পি আইলৈ পঠিয়ালোঁ, ৰাজখোৱা আছিলে, খুব হাইলি ৰেকমেণ্ড কৰি পঠিয়ালে, এটা তাৰ ছিলেকশ্যনৰ ইণ্টাৰভিউ দিন পৰিল, মই আহিলোঁ, আহি পেলাই
2: ইণ্টাৰভিউত আপোনাৰ এটা আমোদজনক কথা,
3: সেইটোকে ক'ব খুজিছোঁ, এইটো হ'ল কি, আহি পেলাই যেতিয়া দেখিলোঁ, তেতিয়া এইটো ষ্টেচন হৈছে দেই, হল এটা, প্ৰকাণ্ড হল এটা আছিলে, এনেকুৱা আজিকালি সৰু সৰু ৰুমবোৰ নাছিলে, সেইটো উবৈদুল্লতি বৰুৱাইহে আৰম্ভ কৰিলে সেইটো। তেতিয়া আহি দেখোঁ লক্ষ্মীহৰা দাস, সুৰেণ দাস ইউনিভাৰ্চিটিৰ তেতিয়া ৱেলফেয়াৰ অফিচাৰ আছিলে, তাৰপিছতে মুক্তিনাথ বৰদলৈ যিজন অৰুণাচলৰ এডুকেশ্যন অফিচাৰ আছিলে, তেওঁ, এইবিলাকক দেখি মই ৰুমলৈ সোমাই গৈছোঁ, বোলে মই যাওঁগৈ দেই, মই ইয়াত ইণ্টাৰভিউ নিদিওঁ আজি। তমিদ্দাই ধমকি লগালে, কিয় নিদিবা তুমি? মই বোলো নহয়, এইসকল আহিছে, মই এতিয়া স্কুলৰ সাধাৰণ মাষ্টৰ এটা কেনেকৈ হ'ব এইটো চাকৰি, এইসকল আহিছে, লক্ষ্মীহৰা দাসৰ নিচিনা আহিছে, তেখেতসকল আহিছে, ইণ্টাৰভিউ যি হয় ইণ্টাৰভিউ দিব লাগিব, তালিক দৰে ধৰিলে, বোলে মই ইমান হেৰি কৰি আহিছোঁ, দিব লাগিব। কি হ'ল, ইণ্টাৰভিউ দিলোঁ, তাতো এটা সেইটো নকওঁ আৰু, হিৰণ্য ভূঞা কেনেকৈ দিলে সেইটো বাদ দিওঁ, সেইটো কাহিনী বাদ দিওঁ। তে সোমাই বেছিখিনি কথা মোক হেৰিয়ে সুধিলে, ভি কৃষ্ণমূৰ্তি তেতিয়া ষ্টেচন ডাইৰেক্টৰ আছিলে, তেওঁ সুধিলে, তেওঁ মোক সেই যে ইতিমধ্যে যে মই নাটক লিখিলোঁ, ৰেডিঅ' নাটক লিখিলোঁ, এখন নে দুখন মই ডকুমেণ্টেৰিও লিখি দিছিলোঁ, যেতিয়া এই যে মোৰ ৰেডিঅ' যিটো বেকগ্ৰাউণ্ড আছিলে, ৰেডিঅ' ইতিমধ্যে মই ৰেডিঅ'ৰ লেখা কথাটো জানোঁ, আৰু যিজন যিটো চাকৰি, যিটো প্ৰযোজক, সেইটো এটা বৰ দৰকাৰী গুণ মানে তেওঁলোকৰ কাৰণে। তাৰপিছতে নিৰ্বাচনতে মইতো দ্বিতীয় হ'লোঁ, আৰু মুক্তিনাথ বৰদলৈ এডুকেশ্যন অফিচাৰ অৰুণাচলৰ, তেওঁ এক নম্বৰ, মই দুই নম্বৰ। অলপ দিন পিছতে মোলৈ এখন চিঠি গৈছে যে আপোনাক লোৱা হৈছে, মই আৰু আচৰিত হৈ গ'লোঁ, কেনেকৈ মই বাদ দিছিলোঁ নহ'ব বুলি, তাৰপৰা চিঠি গৈছে আপুনি জইন কৰিবই লাগে। তাৰ পিছত গম পালোঁ যে তেখেতক প্ৰথম স্থান দিয়া হৈছিলে, কিন্তু তেখেতৰ দৰমহা পাতিৰ লগত নিমিলিলে, গতিকে মই পালোঁ। তাৰপিছতে আহি ৰেডিঅ'ত সোমালোহি, 1960 চনৰ 1 জানুৱাৰীত মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰৱেশ কৰিলোঁ,
2: সেয়া আৰম্ভণি। তাৰপিছত বিদ্যাৰ্থীৰ অনুষ্ঠান, স্কুল ব্ৰডকাষ্ট, টিচাৰ্ছ ব্ৰডকাষ্ট, এইবিলাক আপুনি আৰম্ভ কৰিছে?
3: মোৰ চাকৰিটোৱে সেইটো যে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত আৰু যি কেপিটেল ষ্টেচনবিলাকত, দেই কেপিটেল ষ্টেচনবিলাকত আকাশবাণীয়ে কিছুমান শিক্ষামূলক অনুষ্ঠানৰ কাৰণে এটা বিশেষ তেওঁলোকে এটা ব্যৱস্থা কৰিছে, আৰু গুৱাহাটীত যেতিয়া কেপিটেল ষ্টেচন, ইয়াত সেইটো হ'ব লাগে। আৰু কিন্তু কোনো কেনেধৰণৰ অনুষ্ঠান হ'ব, কি হ'ব, কাৰো এইটো অভিজ্ঞতা নাই, কাৰো আইডিয়া নাই। তেতিয়া ইতিমধ্যে কলিকতা ষ্টেচনৰ আৰম্ভ কৰিছে, কলিকতা ষ্টেচনৰ আৰম্ভ কৰা 6 মাহমান হৈ গ'ল। এতিয়া কলিকতা ষ্টেচনলৈ লিখা হ'ল, তেওঁলোকৰ যিবিলাক তেওঁলোকে কেনেকৈ কৰিছে কি কৰিছে তাৰ কাগজ পাতি পঠিয়াই দিলে আৰু BBCৰ পৰা কিছুমান কাগজ আনিলে। তেতিয়া ভি কৃষ্ণমূৰ্তি আছিলে ইয়াৰ ষ্টেচন ডাইৰেক্টৰ, তেওঁ এই গোটেই কথাটোত যথেষ্ট ব্যক্তিগতভাৱে যথেষ্ট তেওঁ গুৰুত্ব দিছিলে। তেওঁ এজন প্ৰফেচাৰ আছিলে, তেওঁ ইংলিছত ফাৰ্ষ্ট ক্লাছ পোৱা প্ৰফেচাৰ আছিলে। তেতিয়া ষ্টেচন ডাইৰেক্টৰবিলাক কিন্তু মানে অগাধ অগাধ পণ্ডিত আছিলে, যে পি চি চেটাৰ্জী, বি কৃষ্ণমূৰ্তি, তাৰপিছতে এনেধৰণৰ যিবিলাক গোপাল দাস, বিজ্ঞ বিজ্ঞ পণ্ডিত, কোনো কোনোবা প্ৰফেচাৰ, কোনোবা কেম্ব্ৰিজত পঢ়া, তেনেকুৱা আছিলে। পি কৃষ্ণমূৰ্তি মাদ্ৰাজ ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ক্লাছ পোৱা ইংলিছৰ তেওঁ আছিলে, তেওঁ তেতিয়া আছিলে। তেওঁ খুব যত্ন লৈছিলে এইটো এই অনুষ্ঠানটোৰ কাৰণে। তেতিয়া সেইবিলাক আনি মোক পঢ়িবলৈ দিলে, মই প্ৰায় কলিকতাত যেনেকৈ হৈছে সেইমতে আৰম্ভ কৰিলোঁ। তেতিয়া প্ৰথম 18 এপ্ৰিল 1960 চনত প্ৰথম আমি বিদ্যাৰ্থী অনুষ্ঠান আৰম্ভ কৰিছোঁ। বিদ্যাৰ্থী অনুষ্ঠানটো মই নাম দিলোঁ বিদ্যাৰ্থী অনুষ্ঠান। সপ্তাহত 3টাকৈ 8-9-10 ক্লাছ 8-9-10ৰ কাৰণে সপ্তাহত 3 সোমবাৰ, বুধবাৰ, শুকুৰবাৰে হ'ব। তাৰমানে হেৰি 25-20 মিনিট 60 মিনিটৰ প্ৰগ্ৰেম। আৰু তাৰ কাৰণে আকৌ বহুত হেৰি কৰিব লাগে, লিফলেট উলিয়াব লাগে, স্কুলবিলাকলৈ লিফলেট পঠিয়াব লাগে, চাৰ্ট পঠিয়াব লাগে, মানে এইটো অনুষ্ঠানৰ কিছুমান এনেধৰণৰ ছপা কাম কিছুমান আছিলে, স্কুলবিলাকৰ লগত যোগাযোগ ৰখা, ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ ৰখা, এইবিলাক কিছুমান লেখা পঢ়া কামো আছিলে। এতিয়া প্ৰথম 18 এপ্ৰিলত প্ৰথম অনুষ্ঠানটো হৈছিলে। দেৱকান্ত বৰুৱা তেতিয়া অসমৰ শিক্ষামন্ত্ৰী আছিলে, তেওঁৰ এটা ভাষণ আৰু আমাৰ ৰাজখোৱা সুৰেশ ৰাজখোৱা ডি পি আই আছিলে, তেওঁৰ 5 মিনিট 5 মিনিট 10 মিনিট আৰু বাকী 10 মিনিটৰ মই কিবা লিখি পেলাই কেনেকৈ আমি এইটো কৰিব খুজিছোঁ গোটেই প্লেনটো কৰি পেলাই প্ৰথম ব্ৰডকাষ্টটো হৈছিলে। আৰু বুধবাৰৰ প্ৰগ্ৰেমটো ইংলিছত হৈছিলে, বুধবাৰৰ প্ৰগ্ৰেমটো ইংলিছত ক্লাছ 9ৰ ইংলিছ প্ৰগ্ৰেম হৈছিলে। সেইটো কৃষ্ণমূৰ্তিয়ে মোক মাতি নি পেলাই, তেওঁ এটা ৰেকৰ্ডাৰ তেওঁ ৰুমলৈ লৈ গৈ পেলাই, তেওঁ কেনেকৈ এনাউন্স কৰিব লাগে, কেনেকৈ কম্পেয়াৰ কৰিব লাগে, মই কৈছিলোঁ মোৰতো ইংলিছ ভাল নহয়। তেতিয়া তেওঁ ক'লে যে তুমি তোমাৰ ইংলিছ ভাল নহয় বুজিছোঁ, মইতো এই মাদ্ৰাজ ইংৰাজী কৈছোঁ, মইতো এনাউন্স কৰোঁ তাত, আৰু এইটো অনুষ্ঠান তুমি যালৈ ব্ৰডকাষ্ট যিসকললৈ পঠিয়াবা তেওঁলোকে যদি কনভেণ্ট ইংলিছ কৰিবলৈ যেতিয়া তেওঁলোকে বুজিয়েই নাপাব, তোমাৰ ইংলিছতহে ক'ব লাগিব এইটো বুলি কোনোবাই সমালোচনা কৰিব পাৰে। গতিকে কম্পিয়াৰী তোমাৰ যি ইংলিছ সেই ইংৰাজীতে ক'বা আৰু এনাউন্স এনেকৈ। তেওঁ এনাউন্সখিনি কেনেকৈ কৰিবলৈ শিকাই দিছিলে ষ্টেচন ডাইৰেক্টৰ, তেওঁ ৰেকৰ্ড কৰে, মোক ৰেকৰ্ড কৰিবলৈ নাই হোৱা, এইদৰে কৰা এইদৰে কৰা, ইমান মানে ষ্টেচন ডাইৰেক্টৰে যেনে কেনেকৈ যে মানে শিকায়, কেনেকৈ যত্ন লয়, মই সেইজন এজন মোৰ বৰ গুৰু আছিলে তেওঁ, যে অতি অগাধ পণ্ডিত মানুহ। তেনেকৈ আমি বিদ্যাৰ্থী অনুষ্ঠান আৰম্ভ কৰিলোঁ। সপ্তাহত 60 মিনিটৰ পৰা গৈ 1960 চনৰ 18 এপ্ৰিলত আৰম্ভ কৰাটো 1972 চনত যেতিয়া আমাৰ এটা হেৰি হয় তেতিয়া সপ্তাহত 18 ঘণ্টাৰ বিদ্যাৰ্থী অনুষ্ঠান, মানে বিদ্যাৰ্থী নহয় শিক্ষামূলক অনুষ্ঠান হৈছিলে। তোমাৰ পিছলৈ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে মাধ্যমিক বিদ্যালয়, শনিবাৰে প্ৰাথমিক বিদ্যালয়, প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰৰ, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ, হায়াৰ ছেকেণ্ডেৰীৰ শিক্ষক, কাৰণ তেতিয়া নতুন নতুন কোঠাৰী কমিশ্যনৰ পৰা নতুন নতুন কিছুমান বিষয় আহিছিলে, সেই বিষয়বিলাকত যথেষ্ট পৰিমাণে শিক্ষক নাই। তেতিয়া ছেকেণ্ডেৰী এডুকেশ্যন বোৰ্ডে ক'লে যে আমাক ৰেডিঅ' সহায় কৰক, কিছুমান ট্ৰেইনিং প্ৰগ্ৰেম আমাৰ ৰেডিঅ' যোগে কৰিবলৈ ক'লে, তোমাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ, নিউ মেথমেটিক্স, এনেধৰণৰ ছায়েন্স, এতিয়া প্ৰাইমাৰী স্কুলত ছায়েন্স তেতিয়া নাছিলে, তেতিয়াৰ পৰা ইণ্ট্ৰডিউচ কৰিছে। গতিকে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকবিলাকক বিজ্ঞানৰ শিক্ষা দিব লাগে, গতিকে ৰেডিঅ'ৰ যোগে শিক্ষকবিলাকক শিক্ষক দিয়া, তাৰপিছতে ইউনিভাৰ্চিটি ব্ৰডকাষ্ট, ইউনিভাৰ্চিটি, এইদৰে বিভিন্ন লেভেলৰ বিভিন্ন পৰ্যায়ৰ শিক্ষামূলক অনুষ্ঠান কৰি পেলাই সেইবিলাক আকৌ প্ৰত্যেকটো ব্ৰডকাষ্টে ৰিপিট কৰা যায়। ৰিপিটখিনি কৰাখিনি ধৰি পেলাই সপ্তাহত আমি 18 ঘণ্টা শিক্ষামূলক অনুষ্ঠান প্ৰচাৰ কৰিছিলোঁ।
2: এইখিনিতে মোৰ এটা প্ৰশ্ন হ'ল যে আপুনি শিক্ষা বিভাগৰ সফল প্ৰযোজক বুলি ভাবে নে পিছৰ আপুনি সঞ্চালক হৈছিলে?
3: মই শিক্ষামূলক অনুষ্ঠানখিনি যিখিনি কৰিছিলোঁ 30 বছৰত, মোৰ লগত অৱশ্যে অতি সুযোগ্য মোৰ দুজন সহকাৰী আছিলে, মিনতি চৌধুৰী আৰু প্ৰতাপ শৰ্মা। তেওঁলোকে একনিষ্ঠভাৱে, তেওঁলোকৰ ইমান মানে একানপতীয়াভাৱে মোক সহযোগ কৰিছিলে গোটেই কামখিনিত। আমি মানে চাকৰি কৰা বুলি ধৰা নাছিলোঁ, এটা সেৱা কৰা হিচাপে কৰিছিলোঁ, সেইটো মই গৰ্ববোধ কৰোঁ এতিয়াও। মই সঞ্চালক হ'লোঁ বা কিবা হ'লোঁ, কিন্তু সেই যে মই প্ৰায় বিশ বছৰমান থাকিলোঁ, তাৰপিছতে মই প্ৰমোশ্যন পাই পেলাই গ'লোঁ, কিন্তু সেই বিশ বছৰ নহয় প্ৰায় 22 বছৰমান হ'ব শিক্ষামূলক অনুষ্ঠানত যিখিনি কাম কৰিছিলোঁ, সেইখিনি বোধ কৰোঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত মোৰ যিটো কণ্ট্ৰিবিউশ্যন, মোৰ যিটো আকাশবাণী গুৱাহাটীৰ চেণ্টাৰৰ শিক্ষা ব্যৱস্থাত, অসমৰ শিক্ষা ব্যৱস্থাত যিটো কণ্ট্ৰিবিউশ্যন, সেইটো এটা ছলিড কণ্ট্ৰিবিউশ্যন। আৰু সেই কণ্ট্ৰিবিউশ্যনখিনিৰ সেই অৱদানখিনিৰ পিছফালে মই আছিলোঁ বা মোৰ লগত দুজন মোৰ সতীৰ্থ আছিলে, এইটো লৈ মই সদায় গৰ্ববোধ কৰোঁ। মোৰ জীৱনত যদি মই চাওঁ মিলি পেলাই জীৱনৰ, মোৰ জীৱনত সমাজক বা ৰাজ্যখনক কিবা মই কণ্ট্ৰিবিউট কৰিছোঁ, তেতিয়াহ'লে মোৰ সেই কণ্ট্ৰিবিউশ্যনখিনিক মই আটাইতকৈ গুৰুত্ব সহকাৰে সদায় সোঁৱৰি থাকিম। শিক্ষা ব্যৱস্থাত মোৰ যিখিনি, আমি যিখিনি অৱদান আগবঢ়ালোঁ, আকাশবাণী গুৱাহাটী কেন্দ্ৰই যিখিনি অৱদান আগবঢ়ালে, আৰু সেই অৱদানৰ পিছফালে যে আমি আছিলোঁ, সেই গৰ্ববোধ মোৰ সদায় থাকে।
2: কিন্তু তাৰ লগে লগে আপুনি ডকুমেণ্টাৰী, আলেখ্য, নাটক এইবিলাকো কৰি গ'ল, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় অনেক পুৰস্কাৰ আপুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আনিলে, সেই সম্পৰ্কে আপোনাৰ?
3: মই নাটকৰ কথাখিনি পিছত ক'ম, কেনেকৈ নাটকতো মই জড়িত হৈ পৰিলোঁ। কিন্তু এই শিক্ষামূলক অনুষ্ঠান যে মই কৰিছিলোঁ, তেতিয়া আমি প্ৰায় এই ডকুমেণ্টেৰী বিশেষকৈ আমি বেছিখিনি স্কুল প্ৰগ্ৰেমত বা ইউনিভাৰ্চিটি প্ৰগ্ৰেমত যিবিলাক আমি আমি অনুষ্ঠান নিবেদন কৰোঁ, সেইবিলাক ষ্ট্ৰেট কথিকা বা তেনেধৰণৰ নাছিল, কাৰণ শ্ৰোতাক আমি আকৰ্ষণ কৰিব লাগিব একোটা একোটা বিষয় লৈ পেলাই। গতিকে সেইবিলাক ফৰ্মেট হিচাপে মোষ্টলি আমি ডকুমেণ্টেৰী ফৰ্মেটত আমি নিবেদন কৰিছিলোঁ। গতিকে ডকুমেণ্টেৰী কৰাৰ প্ৰতি মোৰ এটা এটা নিজে নিজে এটা প্ৰশিক্ষণ হ'ল, এটা তাৰ প্ৰতি মই মানে এটা নিজকে এক্সপাৰ্ট বুলি নক'লেও মোৰ এটা ব্যুৎপত্তি হৈছিলে। তাতেই আৰু এটা মোৰ সুবিধা হ'লগৈ কি, এইখিনিতে মই প্ৰাসংগিকক্ৰমে উল্লেখ কৰিব পাৰোঁ, মোক BBCলৈ পঠিওৱা হৈছিলে এই শিক্ষামূলক অনুষ্ঠানৰ বিশেষ প্ৰশিক্ষণ ল'বৰ কাৰণে। BBCত মই 5.5 মাহ আছিলোঁ। তাত গৈ এনেধৰণৰ ফৰ্মেটবিলাক, ডকুমেণ্টেৰী বিশেষকৈ, ডকুমেণ্টেৰী কেনেকৈ কৰিব লাগে, কেনেকৈ ৰেকৰ্ড কৰিব লাগে, কেনেকৈ মানুহক লগ ধৰিব লাগে, এইখিনি সম্পৰ্কে মোক এটা স্পেচিয়েলাইজড মই আমি কোৰ্চ কৰিছিলোঁ। গতিকে মোৰ এই পটভূমি লৈ পেলাই ডকুমেণ্টেৰী কৰাত, ৰেডিঅ' ডকুমেণ্টেৰী কৰাৰ প্ৰতি মোৰ আগ্ৰহ বা মই নিজকে ভাবোঁ যে যথেষ্টখিনি মই বুটপুটি হৈছে, মই সেইখিনি প্ৰয়োগ কৰিবৰ কাৰণে মই সদায় চেষ্টা কৰিছিলোঁ। এইদৰে চেষ্টা কৰাৰ ফলত মই কেইখনমান ডকুমেণ্টেৰী কৰিছিলোঁ। এখন হ'ল জাপান প্ৰাইজ পালে, সেইখনে বেছিক কথা তেওঁলোকৰ শিক্ষামূলকে আছিলে, জাপান প্ৰাইজ ইণ্টাৰনেশ্যনেল, অল বাৰ্ডছ টু ব্লুম, মানে এটা তেওঁলোকক এটা ছিৰিজৰ পাৰ্ট হ'ব লাগে, তেতিয়া এটা মই ছিৰিজ কৰিলোঁ, দুখন ডকুমেণ্টেৰী, এটা ছিৰিজ প্ৰমিছ ফৰ টুমৰো বুলি এটা ছিৰিজ হ'ল, তাৰে এক প্ৰথমখন হ'ল অল বাৰ্ডছ টু ব্লুম, সেইখন চাইল্ড লেবাৰৰ ওপৰত, শ্ৰমিক শিশুৰ ওপৰত, আৰু দ্বিতীয়খন আছিল অৰফেনেজৰ ওপৰত, অল লিভছ টু স্মাইল। এতিয়া প্ৰথমখন কৰাৰ পিছত সেইখন বৰ দীঘল হৈছিলে, 52 মিনিট 50 মিনিটমান হৈছিলে, 2-3 খণ্ডত প্ৰচাৰ কৰিছিলোঁ। এতিয়া দিল্লীৰ পৰা আহিল যে, দিল্লীত তেতিয়া উবেদুল্লতিব বৰুৱা আছিলে, তেওঁ ইয়াত ষ্টেচন ডিৰেক্টৰ যেতিয়া আছিলে, মোৰ লগত তেওঁৰ অতি ঘনিষ্ঠ সম্পৰ্ক হৈছিলে, তেওঁ সকলো কথাতে মোক মানে ভৰসা কৰে, নতুন নতুন প্ৰগ্ৰেম কৰিবলৈ দিয়ে। তেতিয়া তেওঁ তাত আছিলে, তেওঁ ইয়ালৈ দিলে যে অৰুণ শৰ্মাক এখন ডকুমেণ্টেৰী কৰি পঠিয়াব লাগে, অৰুণ শৰ্মাৰ ডকুমেণ্টেৰী ইয়ালৈ পঠিয়াব লাগে, মই তেতিয়া সেইখন পঠিয়াই দিলোঁ। তেতিয়া সেইখন 50 মিনিট নে কিমান হৈছিলে, হওঁতে তাৰ পৰা শুনিলে, তেতিয়া আমাৰ হেৰি আছিলে জানকী ৰামন, সেইজন এজন মোৰ জীৱনৰ অত্যন্ত গুৰু মানুহ, তেওঁ চিফ প্ৰডিউচাৰ এডুকেশ্যনেল ব্ৰডকাষ্ট আছিলে, আৰু তাৰ পৰা তেওঁলোকে শুনি পেলাই খুব ভাল পালে, চাইল্ড প্ৰব্লেমৰ ওপৰত, চাইল্ড হেৰি ওপৰত পঢ়ি পেলাই, তাৰপৰা ক'লে যে এইখন 30 মিনিট কৰি দিব লাগে। আৰু উবিদুল লুটিপুৰাই মোক টেলিফোন কৰিলে যে আপুনি, তেতিয়া আমাৰ ঘৰত টেলিফোন নাইতো, ডিউটিৰ পিছলৈ মাতি পঠালে আহিলোঁ, কৈছে যে শৰ্মা আপুনি ইয়ালৈ কালিলৈ গুচি আহক, আহি পেলাই ইয়াত মেলফিল্ডি মেলো আছে আৰু তেওঁলোকৰ ষ্টুডিঅ' আছে, এইখন আপুনি খুব ভালকৈ তেওঁক সহায় কৰিব, এডিট কৰি দিব। তাৰপিছত মই লগে লগে বোলো মই মেলফিল্ডি মেলৰ ওচৰত মই এইখন কৰিব নোৱাৰিম, সেইখনে জায়েণ্ট অফ এ প্ৰডিউচাৰ তেখেতৰ, আৰু মই বোলো ইয়াত আমাৰ যিখিনি আছে, নীল চক্ৰৱৰ্তী আছে, নীল চক্ৰৱৰ্তীয়ে বহুতখিনি লাগি মেলি দিলে, নীল চক্ৰৱৰ্তী আছে, মই ইয়াতেই কৰি পেলাই পঠিয়াই দিম, মই তাত গৈ পেলাই মই নাৰ্ভাছ হ'ম বুলি কৈ দিলোঁ। বোলে ঠিক আছে আপুনি কৰি দিব 30 মিনিট, তাৰপিছত 30 মিনিট কৰি পেলাই পঠিয়াই দিলোঁ। তেওঁলোকৰ প্ৰথম এটা স্ক্ৰীনিং হয়, এটা বেলেগ বেলেগ ষ্টেচনৰ পৰা আহে, আহি পেলাই সেইবাৰ 11টা ষ্টেচনৰ পৰা পঠিয়াইছিলে, সেইখন ছিলেক্ট কৰোঁ। ছিলেক্ট হোৱাৰ পিছত সেইখন তেওঁলোকে জাপানলৈ পঠিয়ালে, জাপানত টকিঅ'ত 35খন দেশৰ তাত প্ৰগ্ৰেম আছিল, ইনক্লুডিং BBC, ৰেডিঅ' অষ্ট্ৰেলিয়া এনেকুৱা, গোটেই ৱৰ্ল্ডৰ কম্পিটিশ্যন, এইটো ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন, 35 ডকুমেণ্টেৰীৰ ভিতৰত আকাশবাণী গুৱাহাটী, অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী, অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী নহয়, অল ইণ্ডিয়া ৰেডিঅ' হিচাপে জইন কৰে সেইখন। গতিকে অল ইণ্ডিয়া ৰেডিঅ'ই টপ কৰি পেলাই সেইখনত এৱাৰ্ড ল'লে, প্ৰাইজ পালে। আৰু মানে তাত যেতিয়া জইন কৰে অল ইণ্ডিয়া দেশ হিচাপেহে জইন কৰে, অল ইণ্ডিয়া ৰেডিঅ' জইন কৰিছিলে, তেতিয়া সেইখন পালে। পোৱাৰ পিছতে টেলিফোন চেলিফোন কৰি হুলস্থুল হ'ল আৰু ইয়াত, আৰু আমাক চবেই মোক দাঙি ধৰি ধৰি খুব এটা ইফৰিয়া এটা হৈ গ'ল। তাৰপিছতে তাৰ দুবছৰৰ পিছত আৰু এখন তেতিয়া কৃষিমূলক প্ৰগ্ৰেম লাগে, সেই তেতিয়া তেতিয়া ইতিমধ্যে মই কৈ উঠিছিলোঁ কচন ডেঞ্জাৰ হেড বুলি, কুলদা ভট্টাচাৰ্য যি তেনেকুৱা এখন প্ৰগ্ৰেম কৰিছিলে, তাৰ পৰাই অলপমান আইডিয়া লৈ পেলাই কচন ডেঞ্জাৰ হেড বুলি এখন কৰিলোঁ ছইল কনজাৰ্ভেশ্যনৰ ওপৰত। কৰি পেলাই সেইখনত আমাৰ ভইচ দিছিলে যামিনী গোস্বামীয়ে, ন এইখনত আগৰখনত দিছিলে যামিনী গোস্বামীয়ে ভইচ, এইখনতো বহুত কৰিছিলে, বৰ ভাল ভইচ যামিনী গোস্বামী, তেওঁৰ ভইচ কৰিছিলোঁ। আৰু নীলু চক্ৰৱৰ্তীয়ে মোক সহায় কৰিছিলে এইবিলাকত, তাক প্ৰডাকশ্যনত যিবিলাক হেৰি কৰে, কৰি পেলাই সেইখনো পঠাই

0: দিলোঁ, ইয়াৰ পৰা বিচাৰিছে, তাতো তেনেকুৱা কেইবাখনৰ মাজত সেইখনে ক্লিক কৰিলে সেইখন জইন কৰি দিলে। সেইখন হৈছে এবো এৱাৰ্ড, এছিয়া পেচিফিক ব্ৰডকাষ্টিং ইউনিয়ন এৱাৰ্ড। সেইখন বেলেগ বেলেগ কাণ্ট্ৰিক প্ৰত্যেক বছৰে কনফাৰেঞ্চ হয়, কনফাৰেঞ্চৰ সময়ত এতিয়া কপ প্ৰতিযোগিতা হয়, সেইবাৰ শ্ৰীলংকাত হৈছিলে। কেনেকৈ জানো সেইখনো ক্লিক কৰিলে, সেইখনেই পালে, টেলিফোন আহিল, হেৰি আহিল, এইখনেই পালে। আৰু তৃতীয় তাৰ ছেকেণ্ড খণ্ড আছিলে অল লিভছ টু স্মাইল, সেইখন বাৰ্লিনত এটা এৱাৰ্ড হয়, কম্পিটিশ্যন হয় দুবছৰৰ মূৰে মূৰে। তাৰপৰা খুজি পঠালে, সেইখন পঠালোঁ, অল লিভছ টু স্মাইলৰ সেইখন আছিলে মোক, তালৈ পঠালোঁ। সেইখনত মেইন এৱাৰ্ডটো নাপালে, মেইন এৱাৰ্ডৰ পিছতে যি দুখন থাকে কমেণ্ডেশ্যন চাৰ্টিফিকেট দিয়ে, কমেণ্ডেশ্যন চাৰ্টিফিকেট। এই হ'ল মোৰ আন্তৰ্জাতিক প্ৰতিষ্ঠা আকাশবাণী গুৱাহাটী কেন্দ্ৰত তথ্য আলোক্য কৰাৰ এটা দৃষ্টান্ত।
1: আজি আমি আলোক্যলৈকে আহিব পাৰিলোঁ আপোনাৰ আকাশবাণী জীৱনত, নাটক আছেই, পৰৱৰ্তী সাক্ষাতত আমি হেৰি ল'ম, নাটক সম্পৰ্কে কিছু কথা পাতিম। আৰু আপুনি সঞ্চালক হিচাপে কিমান সফল বুলি ভাবিছিলে? সঞ্চালক হিচাপে শ্বিলঙৰ পৰা
0: ইয়াৰ পৰা ডিব্ৰুগড়লৈ মোক চাকৰিটো লৈয়ে ষ্টেচন ডাইৰেক্টৰ হৈয়ে মোক ডিব্ৰুগড়ত তেওঁলোকে পষ্টিং দিলে। ডিব্ৰুগড়ত থাকিলোঁ দুবছৰ বোধ কৰোঁ। তাৰপিছতে ডিব্ৰুগড়ৰ পৰা মই এই নৰ্থ ইষ্ট, তাত যিটো শ্বিলঙত যিটো তেতিয়া হোৱা নাই, পাতিব লাগে, সেইকাৰণেই মোক লৈ গ'ল তালৈ। ডিব্ৰুগড়ত তুমি আছিলা, গতিকে ডিব্ৰুগড়খিনি কথা তোমাক আৰু কি ক'ম, তুমি নিজেই জানা। মই গৈয়ে তাৰ আগতে মই সঁচা কথা কওঁ, তাৰ আগলৈকে অসমীয়া ভাষাৰ সঞ্চালক তাত নাছিলে বহুদিনলৈ। বীৰেণ ফুকন আছিলে তাৰ বোধকৰ 10 বছৰমান আগতে, তাৰ মাজৰ ঈশ্বৰত নাছিলে। গতিকে মই তেখেতসকলক দুখ দিব খোজা নাই, যিসকল সঞ্চালক আছিলে। সঞ্চালকজন ভাষাটো ভালকৈ নাজানিলে তলৰ যিসকল তেখেতসকলে কৰিব নিজে নিজে, কিন্তু সঞ্চালকজনৰ এটা যিটো অভাৰঅল এটা আহি থাকিবলৈ, সেইটো হ'ল সুবিধা হয় তেতিয়া। মই সেই সুবিধাখন পাইছিলোঁ সঞ্চালক হৈ পেলাই। আৰু মোৰ সেইখিনি সময়ত মোৰ সেই তাত যিসকল আছিলে, মুনীন ভূঞা, তুমি গৈ জইন কৰিছিলাগে, আৰু বিশেষকৈ ড্ৰামা ছেকশ্যনত যিখিনি আছিলে, ৰূপজ্যোতি, এনেকৈ কেইবাজনো আছিলে, সেইখিনি বৰ অতি সুযোগ্য মানুহ পাইছিলোঁ। গতিকে ডিব্ৰুগড়ত মই ভালকৈ অনুষ্ঠান কৰিবলৈ, মই মোৰ গাইডেঞ্চ দি পেলাই কৰিবলৈ হৈছিলোঁ, কিছু নতুন দুই এটা প্ৰগ্ৰেমো তাত আৰম্ভ কৰিছিলোঁ, আৰু তুমিতো অতি নিবিড়ভাৱে জড়িত আছিলা। তাৰপিছতে মোক শ্বিলঙলৈ লৈ গ'ল, মই যাব খোজা নাছিলোঁ। মই বোলো আৰু তেতিয়ালৈ মোৰ আৰু 1.5 বছৰ মাত্ৰ আছে ৰিটায়াৰ হ'বলৈ। মই বোলো 1.5 বছৰ গুৱাহাটী, তাত ভাল লাগিছিলে গোটেইখিনি কাম কৰি পেলাই। আৰু এটা কথা ঠিক, আকাশবাণীৰ ডিব্ৰুগড় ষ্টেচনৰ লিষ্টনিং মানে লিষ্টনাৰ যথেষ্ট ভাল, মানে তাৰ ৰেডিঅ' প্ৰগ্ৰেম এতিয়াও ইনস্পাইট অফ অল টেলিভিশ্যন এণ্ড অল ডেট, ডিব্ৰুগড় সেই অঞ্চলটোত ৰেডিঅ' খুব ভালকৈ শুনে গুৱাহাটীতকৈও। কিন্তু যি হওক, মোক শ্বিলঙলৈ লৈ গ'ল এইকাৰণেই, উত্তৰ পূৰ্বাঞ্চল অনাতাঁৰ প্ৰচাৰ বুলি তালৈ লৈ গ'ল মোক। মানে সেইটো আৰম্ভ কৰি দিব লাগে, মই তাত গোটেইখিনি ফিক্স পইণ্ট চাৰ্টৰ পৰা গোটেইখিনি তাত কৰিবগৈ লাগে, 6 মাহমানৰ পিছত সেইটো কমিশ্যন হ'ব। গতিকে আৰম্ভণিৰ কামখিনি কৰিবলৈ মোক তালৈ গ'ল। মই যাব খোজা নাছিলোঁ, তেওঁ কিন্তু তেতিয়া ভাটিয়া বুলি এজন আছিলে, DGA সিন্ধে আছিলে, তেওঁলোকে কয় নহয় আপুনিহে যাব লাগিব তাত, সেইটো কাৰণে এইখিনি বহুতখিনি ক্ৰিয়েটিভ কথা আছে, অৰ্গেনাইজেশ্যনৰ কথা আছে, আপুনি পাৰিব, গতিকে আপুনি যাওক বুলি সিন্ধে মোক নিজে টেলিফোন কৰিলে যে আপুনি শ্বিলঙলৈ যাবই লাগিব। গতিকে শ্বিলঙলৈ গ'লোঁ, তাত 1.5 বছৰ থাকিলোঁ।
1: আৰু তাৰপৰা আপুনি অৱসৰ গ্ৰহণ
0: কৰিলোঁ।
1: আজি এই অধ্যায় ইয়াতে সামৰো, পুনৰ লগ পাম,
0: ধন্যবাদ।
2: ইমান পৰে ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানত নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমি, সংগীত নাটক একাডেমি, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ 4th খণ্ড শুনিলে। তেখেতৰ সৈতে কথা পাতিলে কমল শৰ্মাই। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা হৈছিল।
3: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পাছতে 7 বজাত নিয়োগ বাতৰি আৰু 7:05 বাতৰি শুনিবলৈ পাব।

0: বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্ছ, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৰিষ্যা আৰু পশ্চিমবংগত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে কালি বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰে। ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ তীব্ৰ বিৰোধিতা কৰিছে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া বিবেক আগৰৱালা 2026-2027 বৰ্ষৰ FATFৰ পৰৱৰ্তী উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত হেইটিৰ বিৰুদ্ধে এখন খেলত ব্ৰাজিলে 3-0 ব্যৱধানত আগবাঢ়ি আছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উৰিষ্যা আৰু পশ্চিমবংগ ভ্ৰমণলৈ যাব। প্ৰধানমন্ত্ৰীয়ে উৰিষ্যাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সৈতে ময়ূৰভঞ্জ জিলাৰ পাহাৰপুৰ গাঁৱৰ চান্থালী জাহেৰা আৰু হো জাহিৰা পবিত্ৰ বনত সেৱা আগবঢ়াব। ইয়াৰ পাছত তেওঁলোকে জিলাখনৰ ৰাইৰাংপুৰত উৰিষ্যা চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশ ল'ব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে 47,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিমবংগলৈ যাব। শ্ৰীমোদীয়ে আজি হুগলী জিলাৰ তাৰকেশ্বৰত পশ্চিমবংগ দিৱস উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পশ্চিমবংগত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে আজি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 23 সংখ্যক কিস্তিও মুকলি কৰিব। ইয়াৰ অধীনত দেশৰ 9,44,00,000ৰো অধিক কৃষকৰ বেংক একাউণ্টলৈ 18,880 কোটি টকাৰো অধিক ধন প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব। তেওঁ লগতে ৰাজ্যখনত কেইবাটাও গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় কৃষি আঁচনি মুকলি কৰিব। এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযান আৰু প্ৰধানমন্ত্ৰী ধন ধান্য কৃষিৰ যোজনা অন্যতম। প্ৰধানমন্ত্ৰীয়ে কাইলৈ কলকাতাত আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'ব। ইয়াৰ পাছত তেওঁ কলকাতাৰ শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰত INS দুনাগিৰি, INS সংশোধক আৰু INS এগ্ৰে নামৰ 3খন থলুৱাভাৱে নিৰ্মিত নৌজাহাজ মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লী বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰে। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ ৰূপায়ণৰ ক্ষেত্ৰত মুকলি কৰি দিয়া এই ধনৰাশি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ জৰিয়তে দেশৰ 15,00,000 নিয়োগৰ সুযোগ সৃষ্টি কৰা হৈছে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে যুৱ শক্তিক সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সাজু হৈছে। তেওঁ কয় যে ভাৰতৰ যুৱ শক্তিয়ে অনাগত দিনত গোলকীয় বিকাশ, উদ্ভাৱন আৰু উদ্যমিতাক সন্মুখৰ পৰা নেতৃত্ব দিব।
2: ভাৰত দুনিয়া কে সবচে যুৱা দেশো মে সে এক হে, ইছলিয়ে বিকশিত ভাৰত কা ৰাস্তা ভি যুৱাওঁ কে সপনো, উনকে কৌশল আর উনকে সামর্থ্য সে হোকর হি আগে যাতা হ্যায়। হামারা প্রয়াস হ্যায় কি দেশ কা হর যুবা আপনি ক্ষমতা কে অনুসার জিতনা আগে বড় সকতা হ্যায় বড়ে। জিসকে পাস হুনর হ্যায় উসে অবসর মিলে, জিসকে পাস আইডিয়া হ্যায় উসে ইনোভেশন কে লিয়ে মঞ্চ মিলে, আর জো আপনে দম পর কুছ করনা চাহতা হ্যায় উসে পুরা সহযোগ মিলে।
1: প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিকশিত ভাৰত ৰোজগাৰ যোজনাই প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰাসকলক উদগনিমূলক ধন প্ৰদান কৰাৰ লগতে যুৱচাম আৰু উদ্যোগৰ মাজত সেতু গঢ়ি তোলে। ভাৰতৰ যুৱক যুৱতীসকলৰ আকাংক্ষা, দক্ষতা আৰু অপাৰ সম্ভাৱনাই বিকশিত ভাৰতৰ পথ নিৰ্মাণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে প্ৰায় 20,00,000 লোকে ইতিমধ্যে তেওঁলোকৰ নতুন চাকৰিত ছমাহ সম্পূৰ্ণ কৰিছে আৰু ইয়াৰে 10,00,000 লোকে এই আঁচনিৰ হিতাধিকাৰী হিচাপে 15,000 টকাকৈ উদগনি লাভ কৰিছে। বৰ্তমানলৈকে এই হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ 2000 কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে বুলি শ্ৰীমোদীয়ে জানিবলৈ দিয়ে।
2: प्रधानमंत्री विकसित भारत रोजगार योजना के सहयोग से अब तक करीब 70 लाख जॉब सृजित हुई है। करीब 20 लाख युवा अपनी पहली नौकरी के 6 महीने पूरे भी कर चुके हैं। 2000 करोड़ रुपए से अधिक की राशि सीधे उनके बैंक खातों में पहुंची है। यह राशि केवल आर्थिक सहायता नहीं है, यह उनके परिश्रम का सम्मान है।
1: বিশ্বই ক্ৰমক ভাৰতৰ যুৱ চামৰ সম্ভাৱনাক চিনাক্ত কৰিছে আৰু এই কথা শেহতীয়া ফ্ৰান্স আৰু শ্লোভাকিয়া ভ্ৰমণৰ সময়ত অনুভৱ কৰে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহে সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদকে ধৰি সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদৰ তীব্ৰ বিৰোধিতা কৰে। ভাৰ্চুৱেল মাধ্যমেৰে যোৱা বুধবাৰে বহুৰাষ্ট্ৰীয় অপৰাধ সন্দৰ্ভত অনুষ্ঠিত ত্ৰয়োদশ আছিয়ান ভাৰতৰ জ্যেষ্ঠ বিষয়াসকলৰ বৈঠকত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই স্থিতি প্ৰকাশ কৰে। দুয়োপক্ষই যোৱা বৰ্ষৰ 22 এপ্ৰিলত পেহেলগামত আৰু 10 নৱেম্বৰত লালকিল্লাৰ সমীপত হোৱা বৰ্বৰ আক্ৰমণক গৰিহণা দিয়ে। সন্ত্ৰাসবাদ আৰু বহুৰাষ্ট্ৰীয় অপৰাধ মহিমূৰ কৰাৰ উদ্দেশ্যে সৰ্বাত্মক দৃষ্টিভংগীৰে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ বাবে দুয়োপক্ষই বিবৃতি প্ৰকাশ কৰা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰে। ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া বিবেক আগৰৱালা 2026-2027 বৰ্ষৰ বাবে ফাইনেন্সিয়েল একচন টাস্ক ফৰ্চ FATF-ৰ পৰৱৰ্তী উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে। তেওঁ যুক্তৰাজ্যৰ গিলছ থমছনৰ উত্তৰসূৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব। বৰ্তমান তেওঁ সাংস্কৃতিক মন্ত্ৰালয়ৰ সচিব হিচাপে কৰ্মৰত হৈ আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই নিযুক্তি ভাৰতৰ বাবে বৃহৎ জয় বুলি অভিহিত কৰিছে। মন্ত্ৰালয়ৰ মতে এই নিযুক্তিয়ে সন্ত্ৰাসবাদৰ অৰ্থ সাহায্য আৰু অবৈধ বিত্তীয় নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াত ভাৰতক সহায় কৰিব। উল্লেখযোগ্য যে 17-19 জুনলৈ অনুষ্ঠিত FATF-ৰ অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতে অশান্ত বিশ্বত নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থ, কৌশলগত আত্মনিৰ্ভৰশীলতা আৰু বহুপাক্ষিকতাৰ ক্ষেত্ৰত বিভিন্ন দেশৰ সৈতে সুসম্পৰ্ক গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে। কালি সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত ভাৰত আমেৰিকা ফৰাম 2026-ত ভাষণ দি ডঃ জয়শংকৰে দুয়োখন ৰাষ্ট্ৰ ইয়াৰ সমস্যা আৰু জটিলতাসমূহ চিনাক্ত কৰাৰ সময়তো পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহত ভাৰত আমেৰিকাৰ অংশীদাৰিত্ব গভীৰ হোৱাৰ বিষয়ে কয়। তেওঁ লগতে কয় যে ভাৰতৰ উত্থানৰ লগে লগে ইয়াৰ স্বাৰ্থ সম্প্ৰসাৰিত আৰু বৈচিত্ৰময় হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে অহা 22 জুনৰ পৰা 25 জুনলৈ জম্মু, শ্ৰীনগৰ, কাৰ্গিল আৰু লেহলৈ কৰিবলগীয়া যাত্ৰাৰ পৰিপ্ৰেক্ষিতত বৈদেশিক পৰিক্ৰমা সমিতিয়ে কালি বিস্তৃত আলোচনা অনুষ্ঠিত কৰে। লোকসভা সচিবালয়ৰ সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ পোৱা মতে বৈঠকত কমিটিৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ ডঃ শশী থাৰুৰে অধ্যক্ষতা কৰে। এই আলোচনাত ভাৰত চীন সম্পৰ্কৰ বুজাবুজি আৰু ভাৰত পাকিস্তান সম্পৰ্কৰ শেহতীয়া অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত আগুৱাই যোৱাৰ পথ নিৰ্ধাৰণ কৰা হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি মেঘালয়ৰ ৰিভয় জিলাৰ ভৈৰিমবঙত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জৈৱিক মছলা প্ৰসংস্কৰণ গোট মুকলি কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাজ চাংমা আৰু ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙো উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভেলু চেইন উন্নয়ন অভিযানৰ উদ্যোগত আৰু পূৰ্বোত্তৰ ৰিভৰ জৈৱিক কৃষক উৎপাদন কোম্পানী লিমিটেডৰ অধীনত এই প্ৰসংস্কৰণ গোট স্থাপন কৰা হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত এখন খেলত ব্ৰাজিল হেইটিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনৰ 48 মিনিটলৈকে ব্ৰাজিলে 3-0 গ'লৰ ব্যৱধানত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 গ'লত পৰাস্ত কৰে। ইপিনে কালি ছিয়াটল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই অষ্ট্ৰেলিয়াক 2-0 গ'লত পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। আমেৰিকাই দুখন খেলৰ দুয়োখনতে জয়লাভ কৰি মেক্সিকোৰ পাছতে নক আউট পৰ্যায়ত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে আমেৰিকাই প্ৰথমবাৰৰ বাবে এখন খেল বাকী থকা অৱস্থাত গ্ৰুপ পৰ্যায়ৰ পৰা এই যোগ্যতা অৰ্জন কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশা আৰু পশ্চিমবংগত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। প্ৰধানমন্ত্ৰীয়ে কালি বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ অধীনত 2400 কোটি টকাৰ উদগনিমূলক ধনৰাশি মুকলি কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত হেইটিৰ বিৰুদ্ধে এখন খেলত ব্ৰাজিল

মুকলি কৰিছো সুপ্ৰভাত। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, কুসংস্কাৰেই হৈছে পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। আজি শনিবাৰ, 1948 চনৰ আহাৰ মাহৰ 5 তাৰিখ আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 20 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:34:30 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:13:43। আজি শুক্লা ষষ্ঠী।

সেয়া আছিল ভূপেন হাজৰিকা আৰু হাসিনা হাজৰিকাৰ কণ্ঠত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত। আজি 20 জুন বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ছত্ৰছায়াত যিজন কিংবদন্তী সিংহপুৰুষৰ অসমত আৱিৰ্ভাৱ হৈছিল তেওঁই হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, এক বৈচিত্ৰময় জীৱনৰ সংযোজন। সৰ্বজন বিদিত গীতিকাৰ, সুৰকাৰ, সৃষ্টিশীল প্ৰতিভাৰ এক জ্বলন্ত স্বাক্ষৰ। গণশিল্পী কমৰেড বিষ্ণুপ্ৰসাদ ৰাভাই দলিত পীড়িত জনগণৰ দুখৰ ভাগ ল'বলৈ গৈ সংগ্ৰামী জীৱনক আঁকোৱালি লৈছিল। তেওঁ আছিল সব্যসাচী। গান্ধীৱত টংকাৰ দি সাম্যবাদী ৰণৰ ৰণুৱা হৈ তেওঁ মুক্তিৰ জয়গান গাইছিল। অসমৰ আকাশ বতাহ কঁপাই, বৰলুইতৰ দুয়োপাৰ তোলপাৰ লগাই হাজাৰ হাজাৰ অসমীয়া ডেকা গাভৰুক তেওঁ জগাই তুলিছিল এইদৰে: ভাং ভাং ভাং ভাং, লোহাৰ শিকলি ভাং, সিং সিং সিং সিং, দাসৰ বান্ধোন সিং, খোল খোল খোল, কাৰাৰ ফাটক খোল, ভাং ভাং দুৱাৰৰ দাং, শুন সৌৱা শুন শুন, ঘুষিছে ৰণ বিষান, মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান, ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান, শুন মুকু।

মুক্তিৰ তোৰজৰ আহ্বান, হালোৱা হজোৱা হেৰৌ মজদুৰ কিষাণ, মুক্তিমান মুক্তিমান মুক্তিমান। দিনে ৰাতিয়ে দুখীয়া নিচলাৰ মাজত ঘূৰি ফুৰা বিষ্ণুৰাভাৰ অন্তৰত যি বেদনাৰ সৃষ্টি হৈছিল, সেই বেদনাই জন্ম দিছিল এক বিদ্ৰোহী বিপ্লৱী সত্তাৰ, যাৰ উদাত্ত আহ্বানে শোষিত নিপীড়িত জনতাক উৎপাউল কৰি তুলিছিল বিদ্ৰোহৰ পথলৈ। আৰু সেয়ে তেওঁ লিখিছিল, হেৰৌ বিপ্লৱী বিদ্ৰোহীবীৰ, তোল তোৰ অৱনত শিৰ, অতদিন তই আছিলি সুষুপ্ত পৰপদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত, আজি এই নতুন যুগত হ তই জাগ্ৰত, হেৰৌ হেৰৌ অগণি যুগৰ ৰঙা ফিৰিঙতি শিখা, জল জল উঠ উঠ আন কাঢ়ি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলাৰেখা। অনন্য প্ৰতিভাৰ এক যুগজয়ী নাম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ বৰপথাৰখনত সোণ সিঁচি যোৱা মহান ব্যক্তিসকলৰ ভিতৰত তেওঁ অন্যতম। জীৱন নাটত বিষ্ণুৰাভা একেধাৰে সংগীতজ্ঞ, ৰাজনীতিজ্ঞ, সুসাহিত্যিক, চিত্ৰকৰ, সুবাদক, নৃত্যশিল্পী, নাট্যকাৰ আদি বিভিন্ন বহুমুখী দক্ষতাৰে পৰিপূৰ্ণ এক আজন্ম অনুষ্ঠান। সুন্দৰৰ আৰাধনা কৰা, সুন্দৰক নিজৰ জীৱনত প্ৰতিফলিত কৰা এইগৰাকী সুন্দৰৰ পূজাৰীৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত বৰ্তমান বাংলাদেশৰ ঢাকাত। পিতৃ আছিল গোপালচন্দ্ৰ ৰাভা আৰু মাতৃ গেথিবালা ৰাভা। তেজপুৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ্থে কলকাতালৈ যায় যদিও তেওঁৰ শিক্ষা সম্পূৰ্ণ নহ'ল। প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে দৰং জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰা বিষ্ণুপ্ৰসাদ ৰাভাই কুইন এম্প্ৰেছ বঁটাও লাভ কৰিছিল। 1932 চনত পুলিচৰ DSP-ৰ চাকৰি পাইছিল যদিও তেওঁ সেই চাকৰি প্ৰত্যাখ্যান কৰিলে। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা আৰু খ্যাতি লাভ কৰা বিষ্ণুপ্ৰসাদ ৰাভাক বিশ্ববিদ্যালয়খনিৰ তৎকালীন উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ ৰূপে সোণৰ পদকেৰে সন্মানিত কৰাৰ উপৰি কলাগুৰু উপাধিৰে বিভূষিত কৰে। পৈতৃক সম্পত্তি প্ৰায় 2500 বিঘা মাটি দুখীয়া দৰিদ্ৰৰ মাজত বিলাই দি নিজে কষ্টেৰে অতি সাধাৰণ জীৱন যাপন কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। একাধিকবাৰ তেওঁ কাৰাবৰণ খাটিছিল। অসমৰ সাধাৰণ ৰাইজৰ অতি আদৰৰ এই শিল্পীজনা জয়মতী, সুনীত কুঁৱৰী, চিৰাজ আদি চলচ্চিত্ৰৰ নিৰ্মাণৰ লগতো ঘনিষ্ঠভাৱে জড়িত আছিল। চিৰাজ প্ৰতিধ্বনি আদি ভালেমান ছবিত তেওঁ অভিনয়ো কৰিছিল। ভালেমান সুৱদি গীতৰ গীতিকাৰ আৰু সুৰকাৰ বিষ্ণুপ্ৰসাদ ৰাভাই নিজে গীত গাইছিল, নৃত্য আৰু অভিনয় কৰিছিল। অসমীয়া ভাষাৰ উপৰি 17টা ভাষা সলসলীয়াকৈ ক'ব পৰা বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ সাংস্কৃতিক জীৱনৰ এগৰাকী পুৰুধা ব্যক্তি হিচাপে স্বীকৃত। অসমৰ জনজীৱন আৰু কৃষ্টিৰ ভাণ্ডাৰ আজিও উদ্ভাসিত হৈ আছে আজীৱন কৃষ্টি সংস্কৃতিৰ সাধক সুন্দৰৰ পূজাৰী ৰাভাৰ আভাত। কালৰ ধুমুহাই ইয়াক নিঃশেষ কৰিব নোৱাৰে, ই নজহে নপমে। নানা অৱদানেৰে অসমীয়া জাতিৰ কোঁহে কোঁহে সোমাই থকা ৰাভা আমাৰ মাজত সদায় আছে আৰু সদায় থাকিব। বিশ্বৰ চন্দে চন্দে তমোহৰ দেউ হৈ নচা সুৰৰ দেউলৰ পূজাৰী, অসম গণনাট্য সংঘৰ গুৰিয়াল, বিপ্লৱৰ স্ফুলিংগ, তাণ্ডৱ নৃত্যধাৰী অসমীয়া ৰাইজৰ কলিজাৰ আমুথু, কৃষক বনুৱাৰ বন্ধু কলাগুৰুৰ জীৱনজ্যোতি এদিন ম্লান হৈ গ'ল। জীৱন মঞ্চৰ ভাৱৰীয়া ৰাভাই জীৱন নাটৰ কল্যাণ খৰমান নিজেই ৰচনা কৰি মহাশূন্যত বিলীন হৈ গৈছিল। আৰু সেই দিনটোৱে আছিল 1969 চনৰ আজিৰেই দিনটো। আজি আমি এইগৰাকী নমস্য শিল্পীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।

0: প্ৰিয় শ্ৰোতা, আমি প্ৰকৃতিৰ সৈতে নিজকে জড়িত কৰা একান্ত প্ৰয়োজন। এই সম্পৰ্কে আজিৰ অনুষ্ঠানত কিছু কথা কৈছে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আৰু ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক শৈক্ষিক সমিতিৰ অধ্যক্ষ বিপুল কুমাৰ বৰাই।
1: আমি প্ৰকৃতিৰ লগত একাত্ম হ'ব লাগে। প্ৰকৃতি বুলিলে আমি বুজো সুন্দৰ আকাশৰ তলত গছ বনেৰে ভৰা সেউজীয়া ধৰা, পাহাৰ পানী বৰফৰে আৱৰা আমাৰ এই সুন্দৰ পৃথিৱী। মাতৃৰ গৰ্ভৰ পৰা জন্ম লভি আমি দেখা পাওঁ পোহৰ, বতাহৰ অক্সিজেন গ্ৰহণ কৰি হৈ পৰো প্ৰকৃতিৰ সন্তান। প্ৰকৃতিয়ে আমাক দিয়া নাই কি? দিছে সকলো, আহাৰ, অক্সিজেন, পানী, কাপোৰ প্ৰস্তুতৰ আহ, শক্তি, ঘৰ বনোৱা সামগ্ৰী, খনিজ পদাৰ্থ, ঔষধ ইত্যাদি ইত্যাদি। জীয়াই থাকিবলৈ অতি প্ৰয়োজনীয় অক্সিজেন দিছে প্ৰকৃতিয়ে সেউজীয়া গছ বনে। দেহত পানী নাথাকিলে কোষ শুকাই জীৱৰ মৃত্যু হ'ল হয়, কিন্তু তেনে হ'ব দিয়া নাই প্ৰকৃতিয়ে, দিছে পানী। সকলো শক্তিৰ আধাৰ সূৰ্যৰ পৰা সৌৰ শক্তি সেউজীয়া গছ বনে আহৰণ কৰি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰি দেহত সংৰক্ষণ কৰিছে, যাক আহাৰ হিচাপে আমি গ্ৰহণ কৰি জীয়াই আছো। বৃদ্ধি আৰু কৰ্মৰ বাবে আমি শক্তি পাইছো। গোটেই খাদ্য শৃংখলৰ আৰম্ভণিতেই প্ৰকৃতিৰ বুকুত থকা সেউজীয়া গছ বনে প্ৰস্তুত কৰা খাদ্য ক্ৰমে এটা প্ৰাণীৰ পৰা আনটো প্ৰাণীয়ে গ্ৰহণ কৰি বৃদ্ধি হৈ আছে। প্ৰকৃতিৰ সুন্দৰ স্থানসমূহে, দৃশ্যসমূহে আমাক দিয়ে শান্তি। সুন্দৰ সেউজীয়া গছেৰে ভৰা পাহাৰ, ফল ফুলেৰে ভৰা গছ বন, কুলু কুলু শব্দৰে শিলত ঠেকা খাই বৈ অহা নিজৰা জলপ্ৰপাত, সমুদ্ৰৰ ঢৌৰ লহৰ, ফুলে ফুলে উৰি ফুৰা পখিলা, গছৰ ডালত পৰি সুললিত কণ্ঠৰ চৰাইৰ মাত, বিভিন্ন ৰঙৰ ডাৱৰৰে আকাশ, পুৱাৰ উদিত আৰু সন্ধ্যাৰ অষ্টমিত সূৰ্য, পূৰ্ণিমাৰ জোনে আমাৰ মন প্ৰাণ শিহৰিত কৰি তোলে। মানুহে অতীজৰ পৰাই মানসিক আনন্দ আৰু শান্তিৰ বাবে পৃথিৱীৰ বিভিন্ন স্থানলৈ ভ্ৰমণ কৰি আছে। প্ৰকৃতিৰ বুকুত থকা হাবি বননি পাহাৰ সাগৰ বৰফৰ স্তূপ আৰু প্ৰাণী চাবলৈ মানুহে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰি আছে আৰু থাকিব। বেদ উপনিষদৰ দিনৰ পৰাই কবি সাহিত্যিকে প্ৰকৃতিৰ সুমধুৰ বৰ্ণনাৰে গ্ৰন্থ লিখিছে আৰু আমি পঢ়ুৱৈয়ে সেয়া পঢ়ি আনন্দ লাভ কৰিছোঁ। বহুতো বেমাৰ নিবাৰণৰ ঔষধো দিছে এই প্ৰকৃতিয়েই। প্ৰকৃতিৰ বুকুত থকা গছলতাৰ পৰা আমি আহৰণ কৰিছোঁ বিভিন্ন ৰোগ নিবাৰণৰ ঔষধ। মিচিগান বিশ্ববিদ্যালয়ৰ গৱেষকসকলে পাইছে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি মগজুৰ নেচাৰ নিউৰনৰ সংখ্যা বঢ়াব পাৰি। তেওঁলোকে আৰু কৈছে দিনে এঘণ্টাকৈ যদি প্ৰকৃতিৰ লগত একাত্ম হোৱা হয় তেতিয়া মানুহৰ স্মৃতিশক্তি 20% বাঢ়ে আৰু কৰ্ম কৰিবৰ বাবে উদ্যম বাঢ়ে। প্ৰকৃতিত উমলি থকা পখিলা, চৰাই চাই, জন্তুৰ লগত খেলি কিছু সময় কটালে সমাজ বন্ধনৰ বাবে প্ৰয়োজনীয় নিউৰোকেমিকেলছ আৰু হৰমোন বৃদ্ধি হয় আৰু মানুহৰ লগত সামাজিক বান্ধোন বেছি আটুত হয়। কিন্তু আজি এই প্ৰকৃতি বিধ্বস্ত হৈছে মানুহৰ স্বাৰ্থপৰ অবিবেচক কাৰ্যৰ বাবে। প্ৰকৃতিৰ পৰিৱেশ বিনষ্ট হোৱা মানে আমিও নিঃশেষ হ'ম। এতিয়া আমি সকলো সতৰ্ক হ'ব হ'ল। গছ বনৰে ভৰা প্ৰদূষণমুক্ত প্ৰকৃতি আমি গঢ়িব লাগিব। গতিকে আহক আমি সকলোৱে সতৰ্ক হৈ প্ৰকৃতি সংৰক্ষণত গুৰুত্ব দিওঁ।
0: সেয়া আছিল বিপুল কুমাৰ বৰা। আজি অসমৰ আন এগৰাকী প্ৰসিদ্ধ কবি, গীতিকাৰ তথা জনপ্ৰিয় সাহিত্যিক নিৰ্মল প্ৰভা বৰদলৈৰ জন্মদিৱস। শিৱসাগৰত স্কুলীয়া শিক্ষা লাভ কৰি গুৱাহাটী সন্দিকৈ মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ক্ৰমে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। কবিতাত প্ৰকৃতি শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নিৰ্মল প্ৰভা বৰদলৈয়ে ডক্টৰেট সন্মান লাভ কৰে। উল্লেখযোগ্য যে সাহিত্য বিষয়ত ডক্তৰেট উপাধি লাভ কৰা তেওঁই হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা। শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি নিৰ্মল প্ৰভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকাৰূপে অৱসৰ গ্ৰহণ কৰে। তেওঁৰ দ্বাৰা ৰচিত আৰু প্ৰকাশিত পুথিসমূহৰ ভিতৰত বনফৰিঙৰ ৰং, দিনৰ পিছত দিন, আত্মজীৱনী জীৱন জীৱন বৰ অনুপম, সমীপেশু, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু, দেৱী, কবিতাৰ কথা, অসমৰ লোকসংস্কৃতি, জলপদ্ম, ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিল চিল চিলা আদি অন্যতম। নিৰ্মল প্ৰভা বৰদলৈ হৈছে বহুসংখ্যক মঞ্চ সফল নাটক, অপেৰা, গীতিনাট্য আৰু অনাতাঁৰ চলচ্চিত্ৰ, গ্ৰামোফোনৰ সহস্ৰাধিক গীতৰ ৰচয়িতা। সুদীৰ্ঘ দিন আৰু ঋতু নামৰ গ্ৰন্থৰ বাবে তেওঁ 1983 চনত সাহিত্য একাডেমি বঁটা লাভ কৰে। 1991 চনত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা বৰদলৈয়ে 2001 চনত লাভ কৰে প্ৰবীণা শইকীয়া বঁটা। উল্লেখযোগ্য যে 2004 চনৰ আজিৰ তাৰিখতেই অসমৰ এইগৰাকী প্ৰসিদ্ধ গীতিকাৰ তথা সাহিত্যিক নিৰ্মল প্ৰভা বৰদলৈৰ মৃত্যু হৈছিল আৰু তেওঁৰ জন্ম হৈছিল 1933 চনৰ আজিৰ তাৰিখতে শিৱসাগৰত। 1918 চনত বৰপেটাৰ দহাটীত জন্মগ্ৰহণ কৰা অসমৰ আন এগৰাকী প্ৰসিদ্ধ গীতিকাৰ তথা সংগীতজ্ঞ পুৰুষোত্তম দাস। কলকাতা অনাতাঁৰ কেন্দ্ৰৰ অসমীয়া গীতৰ প্ৰযোজক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা পুৰুষোত্তম দাসে 1938 চনতেই সেই কেন্দ্ৰযোগে গীত পৰিৱেশন কৰিছিল। 1949 চনত তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয় পৰ্যায়ৰ জয়মতীৰ সহকাৰী সংগীত পৰিচালক হিচাপেও দায়িত্ব বহন কৰিছিল। 1951 চনত তেওঁ ৰচনা কৰে ৰঙালী বিহু সন্মিলনৰ শ্ৰীময়ী অসমীৰ শীতল বুকুত শীৰ্ষক উদ্বোধনী গীতটি। পৰৱৰ্তী কালত অলেখ গীতৰ ৰচয়িতা পুৰুষোত্তম দাসে বদন বৰফুকন, পাৰঘাট আৰু নিমিলা অংক নামৰ ছবিৰো সংগীত পৰিচালনা কৰিছিল। 1983 চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰা পুৰুষোত্তম দাসৰ মৃত্যু হৈছিল 1994 চনৰ আজিৰ এই তাৰিখতে। এইবাৰ আহক বিশ্ব তথা ভাৰতীয় ইতিহাসৰ পাতত এবাৰ চকু ফুৰাওঁ। 1897 চনৰ আজিৰ তাৰিখতে অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক শেৱালী কবি ৰত্নকান্ত বৰকাকুতিৰ জন্ম হৈছিল। অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম হৈছিল 1959 চনৰ আজিৰ এই তাৰিখতে। 1987 চনৰ আজিৰ তাৰিখতে পক্ষীবিদ ছালিম আলীৰ মৃত্যু হৈছিল। আৰু অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা মহানন্দ শৰ্মাৰ মৃত্যু হৈছিল 2015 চনৰ আজিৰ এই তাৰিখতে। প্ৰিয় শ্ৰোতা, আজি দিনটো আপোনাৰ বাবে মংগলময় হোৱাৰ কামনাৰে আজিলৈ অনুষ্ঠান সামৰি মই পূৰৱী শইকীয়াই আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে সুপ্ৰভাত অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ তথ্য আৰু সম্পাদনা পূৰৱী শইকীয়াৰ, প্ৰযোজনা নিশা বৰুৱাৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিবলৈ লোৱা হৈছে মূৰ্ছনা অনুষ্ঠান। আজিৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত গীত। অনুষ্ঠানৰ প্ৰথমটো গীতৰ কণ্ঠশিল্পী অনিমা চৌধুৰী।

প্ৰিয় শ্ৰোতা, পুণ্যভূমি ভাৰতৰ পূৰ্বাকাশ পোহৰাই ৰখা ৰত্নপ্ৰসৱিনী অসমী আইৰ সৌযোগ্য আৰু কীৰ্তিমন্ত সন্তানসকলৰ ভিতৰত শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱ অন্যতম, যিগৰাকী ক্ষণজন্মা প্ৰতিভাধৰ বহুগুণী পুৰুষৰ সুকঠিন জীৱনাধ্যায় কৰ্মৰাজি আৰু অমূল্য অৱদান বাদ দি অসমীয়া সাহিত্য, শিল্প, সংস্কৃতি, চিত্ৰ, ভাস্কৰ্য, নৃত্য, কলা, সংগীত, নাট্যাভিনয়, ৰাজনীতিকে আদি কৰি কোনোটো বিষয়েৰে আলোচনা সম্পূৰ্ণ নহয়। আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এই মহান শিল্পীজনাক। অনুষ্ঠানৰ এইবাৰৰ গীতটিৰ কণ্ঠশিল্পী পংকজ বৰদলৈ।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবর্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 9864160507।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
1: অনুষ্ঠানৰ এইবাৰৰ গীতটিৰ কণ্ঠশিল্পী সন্ধ্যা মেনন।

মূৰ্ছনা অনুষ্ঠানত আগবঢ়াইছোঁ আজিৰ অন্তিমটি গীত। গীতৰ কণ্ঠশিল্পী অনিমা চৌধুৰী। শ্ৰোতাসকলক পুনৰ জনাওঁ যে আজি পুৱা 10:30 বজাত আমি পোনপটীয়াকৈ আমাৰ শ্ৰোতাসকলৰ সৈতে মত বিনিময় কৰিম। সেই সময়খিনিত আপোনালোকে ফোন নতুবা হোৱাটছএপ যোগে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ হৈছে 9435053214। পুনৰ কৈছোঁ 9435053214।

অনুষ্ঠানৰ আৰম্ভণিতে এয়া দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা। গীতৰ ৰচনা বিষ্ণুপ্ৰসাদ ৰাভাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুষ্ঠানত এইবাৰ শুনো আহক বিষ্ণু প্ৰসাদ ৰাভা ৰচিত এটি গীত মিনু বৰুৱাৰ কণ্ঠত, প্ৰযোজনা ভৱেশ গোস্বামীৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: অনুষ্ঠানত এইবাৰ শুনো আহক খগেন মহন্ত আৰু ৰাণী দাসৰ কণ্ঠৰে এটি গীত ৰচনা পুৰুষোত্তম দাসৰ প্ৰযোজনা খগেন মহন্তৰ

0: উনাশী বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাহ
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ অসমীয়া সংস্কৰণৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনাওঁ।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান। কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল অনুষ্ঠিত। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীয়ে পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। অসমে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। শ্বিলঙত কালি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত উত্তৰ পূবৰ ৰাজ্যসমূহৰ বিকাশ আৰু উন্নয়নৰ বাবে বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই আলোচনাচক্ৰত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে গোলকীয় উন্নয়ন সংস্থাসমূহৰ সহযোগিতাত ৰূপায়ণ কৰা বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে এই ৰাজ্যকেইখনত আৰ্থসামাজিক বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি মাত্ৰ 3 বছৰ 5 মাহৰ ভিতৰত নামনি কপিলি জলবিদ্যুৎ প্ৰকল্প সফলভাৱে সম্পূৰ্ণ কৰাৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে কুমাৰ ভাস্কৰ বাৰ্মা সেতু আৰু নিৰ্মীয়মান ধুবুৰী ফুলবাৰী সেতুৰ দৰে যুগান্তকাৰী প্ৰকল্পসমূহে ৰাজ্যখনৰ শক্তিশালী উন্নয়নৰ নিদৰ্শন দাঙি ধৰিছে বুলি মন্তব্য কৰে।
1: That we have completed certain important projects in very limited period of time. I still recall that ma'am went to lay the foundation stone of Lower Kopili hydroelectric project and within 3.5 years the project has completed and now we are getting power in the grid from that project. Projects like Kumar Bhaskar Barma Setu funded by NDB in the midst of Guwahati. Now that project is becoming the main connecting points between South and North Guwahati. Thereby, Guwahati has got first time the opportunity of getting expanded. Today, with the assistance of JICA, we are working on Dhuburi Fulbari Bridge. Once it is completed, although that EAP we have not got directly, but through NHIDCL, if that bridge is completed, it will give a smooth connectivity up to Tura, then from Tura to Bangladesh. So that's kind of big projects are happening in Assam. In Guwahati itself, another bridge on Brahmaputra is at present we are working on, likely to be completed in 2028.
0: ডঃ শৰ্মাই চতুৰ্দশ বিত্ত আয়োগৰ সময়ছোৱাত অসমে 7,500 কোটি টকাৰ 9টা বৈদেশিক সাহায্যপ্ৰাপ্ত প্ৰকল্প লাভ কৰিছিল বুলি উল্লেখ কৰি পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত ৰাজ্যখনে 53,000 কোটি টকাৰ প্ৰকল্পৰ অনুমোদন লাভ কৰাৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খণ্ডত অভূতপূৰ্ব বিকাশ সাধন হৈছে। স্বাস্থ্যসেৱা, শিক্ষা, নিয়োগ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আদিৰ দিশত থকা প্ৰত্যাহ্বানসমূহ সমাধানৰ ক্ষেত্ৰত বহি সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ সুনিৰ্দিষ্ট লক্ষ্য আৰু সুসংহতিত পদ্ধতিৰে ৰূপায়ণে এই খণ্ডৰ বিকাশত অৰিহণা যোগাইছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে।

0: ৰাজ্যৰ বিভিন্ন ঠাইত ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিত উদযাপন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বিষ্ণুৰাভা দিৱস আজি বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। জিলাখনৰ হাউলিত সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ ৰাজ্যিক ভিত্তিত বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচী উদযাপন কৰিছে আৰু কালিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হৈছে। কালি বৰপেটা জিলাভিত্তিত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু আজি মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত দুপৰীয়াৰ পৰা ৰাজহুৱা অনুষ্ঠিত হ'ব আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব। প্ৰয়াত শিল্পী জুবিন গাৰ্গে স্থাপন কৰা কলাগুৰু ফাউণ্ডেশ্যনৰ বৰপেটা জিলা সমিতিৰ উদ্যোগতো আজি বৰপেটা চহৰত বিষ্ণুৰাভা দিৱস পালন কৰা হৈছে। পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু দুপৰীয়া বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি বৰপেটা জিলা সাহিত্য বা বৰপেটা সাহিত্য বা আদিৰ উদ্যোগতো বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। তদুপৰি কলগাছিয়া সৰভোগ আদি স্থানতো বিভিন্ন দল সংগঠন উদ্যোগত কলাগুৰুজনাৰ আজি দিৱস পালন কৰা হৈছে।
0: ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰীৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা আৰু মন্থনৰ প্ৰচেষ্টাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। খণ্ড পৰ্যায়ত দুটাকৈ দলে জিলাভিত্তিক মূল প্ৰতিযোগিতাত অংশ ল'ব। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা খন্তেক আগতে আৰম্ভ হোৱা এই মকড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মকড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেঞ্চিক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যেৰে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষাক কেন্দ্ৰ কৰি তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈৰ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22,00,000 পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18,00,000 ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। কাইলৈ হ'বলগীয়া এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহো ইতিমধ্যে সাজু হৈ উঠিছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটা দলে জিলাখনৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া 5টা কেন্দ্ৰ কালি পৰিদৰ্শন কৰে। দলটোৱে পৰীক্ষা কেন্দ্ৰসমূহৰ সুযোগ সুবিধাৰ বুজ লয়। শোণিতপুৰ আৰু নগাঁও জিলা প্ৰশাসনেও কাইলৈৰ পৰীক্ষাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে কালি নিশা অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ এজন যুৱকক আটক কৰে। আটকাধীন লোকজন দিখাৰী গাঁৱৰ পংকজ দত্ত বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে প্ৰতিদিনে অভিযান চলাই আছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীয়ে পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। পেৰাগুৱে সম্প্ৰতি 1-0 গলত আগবাঢ়ি আছে। ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 গলত পৰাস্ত কৰে। ইপিনে কালি ছিয়াটল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই অষ্ট্ৰেলিয়াক 2-0 গলত পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। আমেৰিকাই এতিয়ালৈকে খেলা দুখন খেলৰ দুয়োখনতে জয়লাভ কৰি মেক্সিকোৰ পাছতে নক আউট পৰ্যায়ত প্ৰৱেশ কৰা দ্বিতীয়টো দল হিচাপে বিবেচিত হৈছে। উল্লেখযোগ্য যে আমেৰিকাই প্ৰথমবাৰৰ বাবে এখন খেল বাকী থকা অৱস্থাত গ্ৰুপ পৰ্যায়ৰ এই যোগ্যতা অৰ্জন কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: জাপানৰ অৰ্থহতাৰী কৰ্পৰেট গোষ্ঠীক লগত লৈ গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী টাকাইছি। ৰাজ্যত 3,60,000 হেক্টৰ বৃক্ষ আৱৰণ হ্ৰাস, অনিশ্চয়তাত মধ্যপ্ৰাচ্যৰ শান্তি প্ৰক্ৰিয়া, অহা বছৰৰ পৰা চৰকাৰী স্কুটি নেপাই মেধাৱী ছাত্ৰীয়ে আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত বন্ধ হ'ব মেধাৱী ছাত্ৰীৰ মাজত স্কুটি বিতৰণ, বৃদ্ধি কৰা হ'ব নিযুত মইনা আঁচনি ধন, নিযুত বাবু আঁচনিও বাহাল থাকিব শিৰোনামৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰি প্ৰায় আটাইকেইখন কাকতে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমলৈ 53,000 কোটি টকাৰ প্ৰকল্প অনুমোদন পঞ্চদশ বিত্ত আয়োগৰ শিৰোনামৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ছুইজাৰলেণ্ডত নহল ইৰাণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলোচনা, অনিশ্চয়তাত মধ্যপ্ৰাচ্যৰ শান্তি প্ৰক্ৰিয়া শীৰ্ষক এটা বাতৰি প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতে ইউ এছ ইৰাণ টক্স কল্ড অফ ইজৰাইলী ষ্ট্ৰাইকছ অন লেবানন শিৰোনামেৰে প্ৰকাশ কৰিছে। দেশৰ বৈদেশিক কূটনীতিৰ ইতিহাসত উত্তৰ পূৰ্বাঞ্চলৰ এক নতুন মাত্ৰা প্ৰদানেৰে জাপানৰ অৰ্ধশতাধিক কৰ্পৰেট গোষ্ঠীক লগত লৈ গুৱাহাটীলৈ প্ৰধানমন্ত্ৰী টাকাইছি শিৰোনামৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। দৈনিক জনমভূমি কাকতে দেশৰ উচ্চতম ন্যায়ালয়ৰ নামত জালিয়াতিৰে 5 কোটি টকা সৰু কৰাৰ এটা বাতৰি উচ্চতম ন্যায়ালয়ক প্ৰবঞ্চনা শিৱসাগৰৰ যুৱকৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে মধ্যাহ্ন ভোজনৰ আহাৰৰ 24% পুষ্টিহীন শিৰোনামৰ বাতৰি এটা প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম এনি ইজ চেণ্ট্ৰেল টু জাৰ্ণি টুৱাৰ্ডছ বিকশিত ভাৰত। এতিয়া পুনৰ ঘূৰি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শিক্ষাবিদ তথা ৰাজাপাম নিবাসী ডঃ হীৰেন্দ্ৰ কুমাৰ গোস্বামীৰ কালি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। আজি তেওঁৰ শেষকৃত্য সম্পন্ন হ'ব। উল্লেখযোগ্য যে বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ লেখা প্ৰকাশ পোৱা ডঃ গোস্বামীৰ দি আছাম ট্ৰিবিউন কাকতত প্ৰায় 100টা মূল্যৱান প্ৰবন্ধ প্ৰকাশ হৈছিল। তেওঁ মোৰ জীৱনৰ 80টা বসন্ত নামৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰাৰ লগতে দ্য ৰাভাজ আ ছচিঅ' কালচাৰেল ষ্টাডি শীৰ্ষক আন এখন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল। শিক্ষাবিদ, লেখক তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী নিয়মীয়া শ্ৰোতা ডঃ গোস্বামীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমে বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান। কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল অনুষ্ঠিত আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীয়ে পেৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ এহৰূপ আৰু 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

জিলার রেহরুপ। নমস্কার, জিলার রেহরূপত আজি শুনক শোণিতপুৰ জিলাৰ ৰেহৰূপ। যুগুতাই আগবঢ়াইছে আমাৰ শোণিতপুৰ জিলাৰ সংবাদদাতা ৰজত ভৰদ্বাজে। তেজপুৰৰ লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰ, কৃষকসকলক বজাৰ সংযোগ আৰু নৱপ্ৰজন্মক লিচু খেতিৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰে তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল তেজপুৰ লিচু মহোৎসৱ 2026। যোৱা 6 জুনত তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ আৰম্ভ হয়। সাংসদ

দিছে। বৃহত্তৰ বিহগুৰিবাসী এই খবৰত উৎফুল্লিত হৈ পৰিছে। যোৱা 10 জুন তাৰিখে ৰাজ্য চৰকাৰে বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা মহাবিদ্যালয় স্থাপনৰ বাবে 33 কোটি টকা আবণ্টন কৰে। বিহগুৰিৰ 43 বিঘা মাটিত নিৰ্মাণ হ'বলগীয়া এই শিক্ষানুষ্ঠানখনৰ কামৰ অগ্ৰগতিৰ বুজ লৈ সমষ্টিটোৰ বিধায়ক ঋতুবৰণ শৰ্মাই কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাইজে উত্থাপন কৰা দাবী পূৰণ হোৱাত এতিয়া অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ সমস্যা দূৰ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। মানৱ সম্ভাৱনা পুনৰজীৱিত কৰাৰ ক্ষেত্ৰত যোগাভ্যাসৰ গুৰুত্বক লৈ তেজপুৰ বিশ্ববিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সন্মিলন সম্পন্ন হয়। যোৱা 13 জুন তাৰিখে তেজপুৰ বিশ্ববিদ্যালয়ৰ যোগ আৰু ক্ৰীড়া বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত এই ৰাষ্ট্ৰীয় সন্মিলনখন অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে উদ্বোধন কৰা এই সন্মিলনত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোগৰ বৈজ্ঞানিক গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত এখন বুক অব এবষ্ট্ৰেক্ট উন্মোচন কৰাৰ লগতে দেশৰ কেইবাখনো আগশাৰীৰ প্ৰতিষ্ঠানৰ সমল ব্যক্তি অংশগ্ৰহণ কৰি সামগ্ৰিক জীৱনশৈলীত যোগৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে। বিশ্বজুৰি সমাদৃত এন ফ্ৰাংকৰ ডায়েৰী অসমীয়ালৈ অনুবাদ কৰা তেজপুৰৰ বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ক ৰাজ্য চৰকাৰে সন্মানীয় সতী সাধনী বঁটাৰে বিভূষিত কৰিছে। অসমীয়া আৰু নেপালী সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা তেজপুৰৰ চানমাৰী নিবাসী 87 বছৰীয়া প্ৰবীণ সাহিত্যিক তথা পদ্মশ্ৰী গীতা উপাধ্যায়লৈ যোৱা 17 জুন তাৰিখে ৰাজ্য চৰকাৰে সতী সাধনী বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বৰ্তমান স্মৃতিবিভ্ৰম ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী অৱস্থাত থকা সাহিত্যিকগৰাকীৰ বাসগৃহত জিলা প্ৰশাসনৰ হৈ সাংস্কৃতিক উন্নয়ন বিষয়া উপস্থিত হৈ পৰিয়ালক এই খবৰ অৱগত কৰে। সাহিত্যিকগৰাকীৰ এই প্ৰাপ্তিত শোণিতপুৰ জিলাৰ বিভিন্ন দল সংগঠনে অভিনন্দন জ্ঞাপন কৰি তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। জিলাৰ এই ৰূপ শুনিলে অহা সোমবাৰে পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ এই ৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত শোণিতপুৰ জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে শোণিতপুৰ জিলাৰ পৰা আমাৰ সংবাদদাতা ৰজত ভৰদ্বাজে।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আগবঢ়োৱা হৈছে আপুনি বিচৰা গীত অনুষ্ঠানটি।
2: তালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ শ্ৰোতাই ফোনযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। আশা কৰোঁ আপোনালোক কুশলে আছে নিশ্চয়, আৰু এয়া আপোনালোকৰ মাজত মই নিবেদিতা গায়ন, আপোনালোকৰ ৰেডিঅ' সখী। এয়া প্ৰথমটো ফোন কল লৈছোঁ। হেল্ল' আকাশবাণী নগাঁও কেন্দ্ৰ। কওকচোন, আপোনাৰ ঘৰত কোন কোন আছে?
3: আপোনাৰ
2: প্ৰিয় গীতটো শুনাইছো।

0: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা কৈ আছোঁ। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: নমস্কাৰ।
0: হয় নমস্কাৰ।
1: মই আপোনাৰ কামপুৰৰ পৰা ক'লো, ফণীন মেনা।
0: এতিয়া
1: আপুনি ভালে আছে না?
0: হয় হয়, মই ভালে আছোঁ। আপোনাৰ ভালনে?
1: হয় হয়।
0: আপুনি এনে কি কৰে?
1: মই আপোনাৰ ধৰক আৰ্মিত আছিলে, তাৰপৰা আপোনাৰ অৱসৰ লৈ পেলাই এতিয়া ঘৰতে আছো আৰু।
0: আপুনি চাকৰি কৰি থকা সময়ৰ কিছুমান ভাল লগা মুহূৰ্ত কি আমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিব নেকি এতিয়া?
1: চাকৰি দিনটোত আপোনাক সঁচাকে খুব ভাল লাগিছিলে, গম পাইছেনে? ভাৰতৰ ভাৰতবৰ্ষৰ ভালেখিনি জেগাত ঘূৰিলে।
0: হয় নিশ্চয়। আপুনি কোন কোন জেগা ঘূৰিলে কওকচোন।
1: আপোনাৰ ধৰক আমাৰ হেডকোৱাৰ্টাৰ আছিলে আপোনাৰ শ্বিলং।
0: হয়।
1: আৰু শ্বিলঙৰ পৰা গৈ পেলাই আপোনাৰ জবলপুৰ পালো, এম পি। জবলপুৰ পৰা গৈ পেলাই আপোনাৰ দিল্লী পালো। দিল্লী পৰা গৈ পেলাই আকৌ এইফালে কি কয় কাছাৰ ডিষ্ট্ৰিক্ট আপোনাৰ পালো।
0: আপুনি বহুতখিনি জেগাই ঘূৰিলে আৰু।
1: ভাল
0: লগা হয়। আমালৈ ফোন কৰিলে বহুতে ভাল লাগিল, ধন্যবাদ জনাইছো। এনেদৰে আমাক ভৱিষ্যতেও সহযোগ কৰি থাকিব। এতিয়া আপোনাৰ আপুনি কি হয়?
1: মই আপোনালোকক পুৰণা দিয়ক, বহুত পুৰণা, কিন্তু মাজতে দুটা বাঁহহে লগাব নোৱাৰিলো।
0: আপুনি নিয়মীয়া শ্ৰোতা হয় আমি গম পাইছো। এতিয়া আপুনি কাৰ গান শুনিবলৈ বিচাৰিছে? নিশ্চয় আপোনাৰ হয়। হয়, তেনেহ'লে ঠিকে আছে। আপুনি আমালৈ ফোন কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আৰু আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব, ভৱিষ্যতে আমালৈ ফোন কৰি থাকিব। আপোনাৰ ভাল লগা গানটো আমি শুনাবলৈ লৈছো।

নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা কৈ আছো। হয়, আপোনাৰ নামটো ক'ব। হয়, কোনটো গান শুনিবলৈ বিচাৰিছে আপুনি? আপুনি আহিছে নেকি আমাৰ কেন্দ্ৰলৈ আগতে? আপোনাৰ এতিয়া প্ৰিয় গীতটো আমি শুনাবলৈ লৈছো।

0: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰ।
1: হয় হয় বাইদেউ, মই
0: হয়
1: গাঁৱৰ পৰা কৈছো, আপুনি ভালে আছেনে বাইদেউ?
0: হয় হয় মই ভালে আছো, আপোনালোকৰ ভাল নিশ্চয়?
1: হয় হয় বাইদেউ, ভালে
0: হয়।
1: আছো।
0: আপোনাৰ নামটো ক'ব।
1: মোৰ নাম বিনু দেৱী।
0: আপোনাৰ ঘৰত কোন কোন আছে?
1: মোৰ ঘৰত হাজবেণ্ড আছে, মোৰ ছোৱালী তিনিজনী আছে, দুজনী ছোৱালী বিনু,
0: হয়
1: এজনী ছোৱালী।
0: আমালৈ ফোন কৰিলে আপোনাক ধন্যবাদ জনাইছো, ভৱিষ্যতেও আমালৈ ফোন কৰি থাকিব, আমাৰ অনুষ্ঠানসমূহ শুনি থাকিব।
1: সব অনুষ্ঠানে শুনে আৰু, ৰাতিপুৱাৰ পৰা মানে ধৰি লওক একে গধূলালৈকে আৰু।
0: আমাৰো শুনি যথেষ্ট ভাল লাগিল
1: বাইদেউ, এই মানুহজনে কথা পাতে।
0: হয় নিশ্চয়।
2: হেল্ল'
0: হয় নমস্কাৰ।
2: নমস্কাৰ,
0: হয় হয় মই ভালে আছো, আপোনাৰ ভালনে? আৰু বাকী কওকচোন, আপোনালোকৰ সেইফালে এতিয়া বতৰৰ ফল মূল, আম কঁঠাল লাগিছেনে নাই, খাইছেনে নাই? বান্দৰে যথেষ্ট বেছিয়ে উপদ্ৰৱ কৰে।
2: আপুনি ভাগ্য ফিল্মৰ
0: হয়
2: গান এটা মোক শুনাই দিব।
0: ভাগ্য ফিল্মৰ কোনটো গান শুনিবলৈ বিচাৰিছে?
2: কোনে জানে তোমাৰ সপোন হবনে পূৰণ।

0: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা কৈ আছো।
1: হয়, নমস্কাৰ বাইদেউ।
0: হয়, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা ক'লে?
1: মই অমল বসুমতাৰী ক'লো, ৰঙাপাৰাৰ পৰা।
0: কেনেকুৱা বতৰ সেইফালে আজি?
1: বতৰটো মাত্ৰ বৰষুণ দিছিলে 2:30 বজাৰ পৰা, বৰ্তমান নাই।
0: আপুনি এতিয়া ঘৰতে আছে নিশ্চয় নেকি?
1: হয় হয়, নিশ্চয় ঘৰতে আছো।
0: আপুনি কি কৰে?
1: এনে খেতি বাতিৰ লগত জড়িত থাকো, কিছুমান চাপৰত বাগান কিবা কিবি লাগি থাকো।
0: এতিয়া কি কি খেতি কৰিছে আপোনালোকৰ সেইফালে, কি খেতি হৈ আছে এতিয়া?
1: বৰ্তমানটো আমাৰ বৰষুণ বেছি ভালকে দিয়া নাই, কাৰণে ধান চান লগাব পৰা নাই।
0: বতৰ শাক পাচলি কৰিছে নেকি, ফল মূল?
1: ফলটোতো এনেকুৱাটো বৰ্তমান ফল নাইয়ে হ'ব পাৰে। এতিয়া মধুৰিয়াম আহি আছে, আম হৈ আছে, এতিয়া
0: আম কঁঠাল এতিয়া লাগি আছে নহয় জানো। শাক পাচলি খেতি কিবা কৰিছে নেকি?
1: ডাংগুটি আছে আৰু কেৰেলা।
0: ভাল লাগিল আপোনাৰ সৈতে কথা পাতি, আপুনি আমালৈ ফোন কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছো। এতিয়া আপুনি কাৰ গান শুনিবলৈ বিচাৰিছে?
1: মালবিকা বৰা বাইদেউৰ গান শুনিব বিচাৰিছিলো। মোৰ লগত শুনিব চৰাইদেউ সোণাৰী আছামৰ পৰা ভাইকন মন্দা, ধেমাজি আছামৰ পৰা বিমল বসুমতাৰী শুনিব, গোলাঘাটৰ পৰা ৰমেশ পাত্ৰ শুনিব, কাজিয়ালং চাৰিয়াজানৰ পৰা ৰবেন্দ্ৰ ৰংকী শুনিব, আৰু চন্দ্ৰকান্ত প্ৰাইজ ছাৰ আছে, আৰু কুণাৰাম লালং, অজিত কুমাৰ শৰ্মা, আৰু যিকেইটা শুনি আছে আৰু প্ৰণতি বাইদেউ বিহু গানটো উচৰ্গা কৰিলো, আৰু আমাৰ কাঞ্চন হাজং ভণ্টি, আৰু সোণমণি কলিতা, আৰু দিনেশ শৰ্মা,
0: আপোনাৰ লগত বহু কেইজন সহযোগী আছে। আপোনাৰ লগতে আপোনাৰ সহযোগী আটাই কেইজনলৈকে আমি ধন্যবাদ জনাইছো আমাৰ অনুষ্ঠানসমূহ শুনি থকাৰ বাবে।
1: ভাল লাগিছে যে হাত খৰিত ফেচবুকত লগতো গান অনুৰোধ কৰিব পৰাটো জানি খুব ভাল লাগিছে, আৰু আমি অনুষ্ঠানো শুনি থাকো, ভাল লাগিছে। ফেচবুকত যিবোৰ তৰংগ অনুষ্ঠান ইয়ো শুনো,
0: মানে আপোনালোকে আমাৰ প্ৰায়খিনি অনুষ্ঠানেই শুনে নহয় জানো?
1: হয় হয় হয়, আৰু আগতেতো নাটকৰ অনুষ্ঠান কৰি আছিলো 10:00 বজাত, কেতিয়াবা কেতিয়াবা বাৰু আহে। নাটকৰ অনুষ্ঠানটো মোৰ কাৰণে বহুত
0: ধন্যবাদ জনাইছো আপোনালোক সকলোকে, আপোনাৰ লগতে আপোনাৰ সহযোগী আটাই কেইজনলৈকে ধন্যবাদ জনাইছো। আৰু এতিয়া আপোনাৰ প্ৰিয় গীতটো শুনাবলৈ লৈছো।

0: হয়, নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰ, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? হয়, আপোনাৰ নামটো ক'ব।
1: মোৰ নাম দীপক দাস, মোৰ লগত দিলীপ দে আছে।
0: হয়,
1: নাম এটা শুনিব বিচাৰিছিলোঁ।
0: হয়,
1: কাৰখানাতে দুইজন একেলগে মিঠাই বনাওঁ আৰু ৰেডিঅ' ৰাতিপুৱাৰ পৰা একে ৰাতি 9টালৈকে লাগে।
0: আমাৰ ৰেডিঅ'ৰ কি কি অনুষ্ঠান বেছিকে ভাল লাগে?
1: অঁ, আপোনালোকৰ আমি গোটেই প্ৰগ্ৰাম শুনি থাকোঁ।
0: এতিয়া আপুনি কাৰ গান শুনিবলৈ বিচাৰিছে?
1: শৰ্মা বৰুৱাৰ গানটো শুনিবলৈ খুব ইচ্ছা কৰি আছে দুইজনে।

0: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰ।
1: হেল্ল'
0: হয়, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা কৈ আছো। হয়,
1: মই শিক্ষিৰাজ কৈছিলো। মই নগাঁও আমলাপুখিৰ পৰা কৈছিলো। মই ক্লাছ ফ'ৰত পঢ়ো।
0: কোন স্কুলত পঢ়া?
1: মই আৰ্জে একাডেমী।
0: আজি স্কুল গৈছিলা?
1: হয়, মই আজি স্কুল গৈছিলো।
0: স্কুললৈ কাৰ লগত অহা যোৱা কৰা?
1: মই মাৰ লগত অহা যোৱা কৰো।
0: আৰু তোমাৰ ঘৰত কোন কোন আছে?
1: মামা আৰু মই থাকো, পাপা কেৰেলাত থাকে।
0: তুমি এনেই কি কৰি ভাল পোৱানো?
1: মই পঢ়ি ভাল পাওঁ, খেলা ধূলা কৰি ভাল পাওঁ।
0: কি খেলি ভাল পোৱা?
1: ক্ৰিকেট।
0: স্কুলৰ পৰা আহি খোৱা বোৱা কৰিলা?
1: কৰিলো।
0: কি খালা?
1: এতিয়া মই গাখীৰ খালো।
0: আৰু এনেই বিদ্যালয়লৈ যাওঁতে তুমি কি খাই যোৱা? ভাত খাই যোৱানে?
1: ভাত খাই যাওঁ।
0: আৰু টিফিনত কি খাই ভাল পোৱা?
1: টিফিনত মই ৰুচি আৰু চব্জি।
0: আমাৰ ৰেডিঅ'ৰ অনুষ্ঠান শুনা নেকি তুমি?
1: শুনো।
0: কি কি শুনি ভাল পোৱা?
1: মই নাটক শুনি ভাল পাওঁ, ফিৰজী পাঠ, সৌ লহৰী, সাতখুৰী।
0: আৰু তোমাৰ স্কুলৰ ফেভৰেট মিছ কোন?
1: আমাৰ হেৰি মন্দিৰা মিছ।
0: মন্দিৰা মিছক বেছি ভাল লাগে ন? কিয় বেছি ভাল লাগে তেখেতক?
1: তেখেতে ভালকে পঢ়ায় আৰু বেছি মৰম কৰে।
0: হয় নেকি? এতিয়া কোৱাচোন, তুমি কাৰ গান শুনিবলৈ বিচাৰিছা?
1: মই জুবিন গাৰ্গৰ স্বাধীনতা গীতটি শুনিম।
0: এতিয়া তোমাৰ প্ৰিয় গীতটি আমি শুনাইছো।

0: প্ৰিয় শ্ৰোতা, এতিয়া আমাৰ সময়ো হৈ আহিল আপোনাৰ পৰা বিদায় লোৱাৰ। পুনৰ কুশল মংগল কামনা কৰি আজিৰ আপুনি বিচৰা গীতৰ অনুষ্ঠানটি ইমানতে সামৰি মই নিবেদিতা গায়নে আপোনাৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে আপুনি বিচৰা গীত অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে নিবেদিতা গায়নে, প্ৰযোজনা নিশা বৰুৱাৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক জনাওঁ যে খন্তেক পাছতেই আমি 10:30 পৰা শ্ৰোতাসকলৰ লগত পোনপটীয়াকৈ মত বিনিময় কৰিম আৰু লগতে শুনাম কেইবাটাও সুমধুৰ গীত। সেই সময়খিনিত শ্ৰোতাই আমালৈ ফোনযোগে বা হোৱাটছএপযোগে মেছেজযোগে যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ হৈছে 9435053214। পুনৰ কৈছোঁ, 9435053214। আপোনাৰ নাম আৰু ঠিকনা লিখি পঠিয়াবলৈ নাপাহৰিব। এতিয়া আগবঢ়াইছোঁ শশাংক সোণোৱালৰ ৰচিত এখনি আলেখ্য, বিপ্লৱ পথত সুৰৰ দেউল।

0: আগবঢ়োৱা হৈছে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জীৱনৰ আধাৰত ৰচিত এখনি সংগীতালেখ্য বিপ্লৱ পথত সুৰৰ দেউল।
1: ১৯০৯ চনৰ ঢাকা চহৰৰ ৩১ জানুৱাৰী গোপাল চন্দ্ৰ ৰাভাই নতুন সপোন দেখিছিল সেইদিনা। গেঠীদেৱীৰ কোলা শুৱনি কৰি পৃথিৱীলৈ আহিছিল বিষ্ণুপ্ৰসাদ ৰাভা। সেই সপোন আছিল কণমানি বিষ্ণুপ্ৰসাদক লৈ দেখা উজ্জ্বল ভৱিষ্যতৰ সপোন। পিতৃ কৰ্মসূত্ৰে বংগ

থকাৰ পৰিপ্ৰেক্ষিতত প্ৰাথমিক শিক্ষা ঢাকাৰ বিদ্যালয়তে আৰম্ভ কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। তেতিয়াই তেওঁ লাভ কৰিছিল বিভিন্ন ভাষাৰ বিচিত্ৰ সোৱাদ, যি সোৱাদ ৰৈ গৈছিল তেওঁৰ চিৰজীৱনলৈ। ১৯১৫ চন, পিতৃ গোপালচন্দ্ৰ ৰাভাই চাকৰি শেষ কৰি গুচি আহে তেজপুৰলৈ। ইতিমধ্যেই তেওঁ পদোন্নতি হৈ অৱসৰ হোৱা বাবে 2000 বিঘা মাটিৰ পট্টা লাভ কৰিছিল। ৰাভাৰ পৰিয়ালত তেতিয়া নদন বদন অৱস্থা। কণমানি ৰাভাক অসমীয়া মাধ্যমৰ স্কুলত নামভৰ্তি কৰোৱা হয়। 1926 চনত দৰং জিলাৰ ভিতৰতেই উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰেৰে তেতিয়াই তেওঁ লাভ কৰে কুইন এম্প্ৰেছ পদক। 1928 চনত বিষ্ণুপ্ৰসাদ ৰাভাই কলকাতাৰ ছেইণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISC উত্তীৰ্ণ হয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামত সহযোগ কৰাৰ বাবে ৰাভাক কলেজৰ পৰা বহিষ্কাৰ কৰাত স্নাতক ডিগ্ৰীৰ সপোন সম্পূৰ্ণ নহ'ল। পাছত ৰিপন কলেজত নামভৰ্তি কৰে যদিও 1929 চনত পুনৰ আন্দোলনত জড়িত হৈ পৰাত ব্ৰিটিছ পুলিচৰ নিৰ্যাতনৰ সন্মুখীন হয়। 1929 চনতেই ৰাভাৰ প্ৰতিভাৰ ক্ৰমশঃ স্ফুৰণ ঘটিছিল। একমাত্ৰ পাঠ্যপুথিৰ মাজতেই তেওঁ সীমাবদ্ধ নাছিল। খেল ধেমালি, সাহিত্য, সংগীত, নাটক সকলোতে তেওঁৰ প্ৰতিভা বিস্তৃত হৈ পৰিছিল। যেন প্ৰতিভাৰ কোনো সীমা পৰিসীমা নাই, য'তেই হাত দিয়ে তাতেই মাত্ৰ আহে সফলতা। আৰু তেনে এজন সচেতন ছাত্ৰ আন্দোলনৰ সময়ত জানো স্থিৰে থাকিব পাৰে? অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰবল জোৱাৰত বিষ্ণুপ্ৰসাদ ৰাভায়ো উঠি পৰি লাগিছিল। বিষ্ণুপ্ৰসাদ ৰাভা ক্ৰমশঃ হৈ পৰিছিল এগৰাকী শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ইত্যাদি। প্ৰকৃতিৰ প্ৰতিটো দিশকেই খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভাই। প্ৰকৃতিৰ প্ৰতিও তেওঁ সদায় সচেতন আছিল। প্ৰকৃতিৰ বিভিন্ন সমাহাৰ তেওঁ গীতৰ মাজেৰে প্ৰকাশ কৰিছিল এইদৰে।

বিষ্ণুপ্ৰসাদ ৰাভাই 1937 চনৰ 24 নৱেম্বৰত কণ্ঠশিল্পী প্ৰিয়লতা দত্তৰ লগত বিবাহপাশত আবদ্ধ হয় যদিও সাংসাৰিক জীৱনৰ মাত্ৰ 28টা দিনতেই পত্নী প্ৰিয়লতা দত্তৰ মৃত্যু হয়। পত্নীৰ শোকত বিষ্ণুপ্ৰসাদ ৰাভাই লিখিছিল,

0: 1955 চনত ৰাভাই ভাৰতৰ কমিউনিষ্ট দলত যোগদান কৰে আৰু 1957 চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় হয়। 1967 চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হিচাপে জয়লাভ কৰে। বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনত একাধিকবাৰ সমস্যাৰ পাছত সমস্যাই দেখা দিয়ে। সুখ দুখৰ সমষ্টিয়েই মানৱ জীৱন। ইয়াৰ মাজতেই বিষ্ণুপ্ৰসাদ ৰাভাই লিখিছিল জীৱনৰ গান, সৃষ্টি কৰিছিল সাহিত্য, অসমীয়া কলা সংস্কৃতিৰ বৰঘৰ জীপাল কৰিবলৈ চলাই গৈছিল কলম। তেখেতৰ এই সৃষ্টিৰ এটি কবিতা
1: হেৰ বিপ্লৱী বিদ্ৰোহীবীৰ, হেৰ বিপ্লৱী বিদ্ৰোহীবীৰ, তোল তোৰ অৱনত শিৰ, অতদিন তয়াছিলি সুষুপ্ত পৰপদানত, নিৰ্যাতিত নিপীড়িত দলিত পতিত, আজি এই নতুন যুগত হত জাগ্ৰত, হেৰু হেৰু অগ্নিযুগৰ ৰঙা ফিৰিঙতি শিখা, জল জল উঠ উঠ আনকাঢ়ি ৰুদ্ৰ কপালৰ ৰক্তচন্দ্ৰ কলাৰেখা।

0: তুলিল, তুলিল সৌ কৰালী কালিৰ ভীম ভয়ংকৰ খড়্গ। ভাং ভাং ভাং ভাং কাৰাৰ কপাত শত অভিশাপপূৰ্ণ এই দুখময় দুৰ্গ। এই ৰাম নয়নাভিৰাম কৃষক জনক সূতা, গোসানী লক্ষ্মী সীতা, তোৰ অভিস্পিতা, তোৰ শকতিত সুৰক্ষিতা। তই কৃষ্ণ সুদৰ্শন ধৰি সতৰু সংহাৰী, ফুকি ফুকি পাঞ্চজন্য প্ৰণয় ধ্বনিৰে দশু দিশ পৰিপূৰ্ণ সুশকৰ দল কৰ শূন্য। তই সব্যসাচী নৱব্যহুৰচি, অৰ্জুনৰ বিজয়ী গান্ধীৱ বাহুৰ বলেৰে ল তুলিল নহবি নিৰ্জীৱ হৈ অগ্ৰসৰ। মধ্যম পাণ্ডৱ সমসংকুচিকৰ আলীয় ভংগীত বহি এৰ তোৰ প্ৰলয়ংকৰ পাৰ। পুৰণি নৰক্ষেত্ৰ কৰি চুৰমাৰ, স্ৰজনৱধৰ্ম ক্ষেত্ৰ বুকুত ধৰাৰ। এই অগ্নিগিৰি অগনি উগাৰি জ্বলা, জ্বলা শতলক্ষ পাপ অনৰ্গল হৈ দাবানল। এই হিমগিৰি শৃংগ গগন চুম্বক উচ্চতা, এই প্ৰশান্তৰ গভীৰতা উৰ্মিময় মহাবিশালতা, উৰ্মিময় মহাবিশালতা।
1: অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিভিন্ন সৃষ্টিৰাজি যেনে উপন্যাস সোণপাহি, মিচিং কনেং, জীৱন লালসা, গল্পপুথি মামীৰ সাৰ, কুৰি বছৰ জেইল, জালকেচ, হিয়াৰ পুং, নাটক গেঙনি ৰেঙনি, প্ৰবন্ধপুথি অতীত অসম, মুক্তি দেউল, বুৱতী সুতি, বানে কেবাং, বিভিন্ন গীত কবিতা ইত্যাদি। এইজনা মহান শিল্পীৰ বিষয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই এইদৰে কৈছিল।
2: বহুতে কয়, এইটো মই খণ্ডন কৰিব খুজিছোঁ, বহুতো একেবাৰে উগ্ৰভাৱে যিবিলাকে ভাবে কয় যে বিষ্ণুৰাভাইনো বড়োসকলৰ কাৰণে কি কৰিলে, তেতিয়া গোটেই পৃথিৱীখনেই বড়োলেণ্ড আছিল বিষ্ণুৰাভাৰ কাৰণে। আৰু তেওঁ এই যে আমাক মোক যে জনজাতীয় কৃষ্টিৰ পিনে আগুৱাই দিছে, মই এজন আৰু বহুতক দিছে হয়তো, কিন্তু মোক মোৰ মনত আছে তেওঁ কৈছিল যে অলপমান বড়ো হেৰিটো শিকি লচোন। সেই তেতিয়া তেওঁ কৈছিল মই বোলো কওকচোন কেনেকৈ, তেতিয়া কৈছিলে নিংনি নাৱা মা তোমাৰ নাম কি, মই কওঁ আংমি নাৱা ভূপেন, অঁ এনেকৈ এনেকৈ
3: বড়ো।
2: অঁ আৰু তেওঁ খুব ভাল জানিছিল 48টা ভাষা। আজিকালি যোন দোৱান বুলি ক'লে খং উঠে না মানুহ, দোৱান বা ভাষা যিয়ে হওক। আৰু তেতিয়া আন্তৰিকতাৰ কথা যেনে তিলাই তিলাই ঘূৰি ফুৰে উলাহেৰে খামটি ছোৱালী খামটি ছোৱালী, এইবিলাক সুৰ, এইবিলাক তেওঁ খামটি সুৰ দিছে।

বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিত দুখীয়া নিচলাৰ প্ৰতিচ্ছবি পৰিস্ফুট হোৱাৰ লগতে সংগ্ৰামী চেতনা জাগ্ৰত হোৱাৰ পৰিপ্ৰেক্ষিতত সাহিত্যিক, সমালোচক আৰু গুণমুগ্ধসকলে শিল্পী সৈনিক আখ্যাৰে বিভূষিত কৰিছিল। ভাৰতীয় জাতীয় আন্দোলনত জড়িত হৈ পৰাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভাই চিনেমা কোম্পানী খুলিছিল, মাছৰ বেপাৰো কৰিছিল। একে সময়তে অসমীয়া ডেকাসকলক জাগ্ৰত কৰিছিল তেওঁৰ গীতেৰে।

0: বিষ্ণুৰাভাই অসমত বাস কৰা সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় বৰ্ণ গোষ্ঠী সকলোকে সমানে উন্নীত কৰি এক উমৈহতীয়া বৃহৎ অসমীয়া জাতিৰূপে ৰূপান্তৰিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল পৰস্পৰে পৰস্পৰৰ মাজত উভয়ৰ জ্ঞান থাকিব লাগে। তেওঁ একত্ৰিত এখন অসমৰ সপোন দেখিছিল। প্ৰসিদ্ধ নৃত্যশিল্পী যতীন গোস্বামীদেৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল আৰু সেই সময়খিনিৰ বিষয়ে তেখেতে এইদৰে কয়।
1: তেখেতৰ ঘৰত তেতিয়া চকী মাত্ৰ এখন আছিল। সেই চকীখনতে তেখেতে বহি এটা ৰাগ গাই আছে। মই গৈ ওচৰতে থিয় হৈ আছোঁ। মই এবাৰ ফটকৈ চকী বুলি চাই মোক দেখিলোঁ, তুমি ক'ৰ পৰা আহিছা? মই বোলো মই দেৰেগাঁৱৰ পৰা আহিছোঁ। তোমাৰ কি নাম? মই বোলো মোৰ নাম যতীন গোস্বামী। তুমি গোসাঁই ল'ৰা? বোলো হয়। কোন সত্ৰ তোমাৰ? মই বোলো আধাৰ সত্ৰ। তুমি যদুবন্দীৰ বংশধৰ? কিন্তু মই আকৌ তেতিয়ালৈকে নাজানো, তেওঁ মোক প্ৰথমতে ক'লে যদুবন্দীৰ বংশধৰে বুলি। তাৰপাছত মোক ক'লে যে কিয় আহিছানো? মই বোলো মই অলপ নাচ শিকিম বুলি আহিছোঁ। তুমি নাচ কিবা জানা নেকি? মই বোলো অলপ জানো। কি নাচ জানা? বোলো মই সূতধাৰী জানো, কৃষ্ণ নাচ জানো। তাৰপাছত মোক ক'লে দেখুৱাছ বাৰু সূতধাৰী নাচ এটা দেখুওৱা। মই অকণমান দেখুৱালোঁ নাচি নাচি দেখুৱালৰ পাছত আৰু ভালেই হৈছে, হ'ব। প্ৰথম তেখেতে পাঠ আছিল হাতৰ আৱৰ্তনৰে বিৱৰ্তন। তাৰপাছতে তেখেতে নাচৰ বিভিন্ন বস্তুবোৰ মোক দেখুৱালে। বিষ্ণুৰাভাৰ ঘৰত তেতিয়া বাৰাণ্ডা এখন আছে, মানে চালি এখন, টিঙৰ চালিখনতে তেখেতে ৰান্ধনি ঘৰ, আৰু ঘৰৰ বাৰাণ্ডাখনত প্ৰকাণ্ড এখন টেবুল আছে। টেবুলখনতে বহু কিতাপ ডুবাই থোৱা আছে আৰু এখন নাল ভগা হেৰি আৰ্ম চেয়াৰ দীঘলীয়া। মই যেনিবা সেইখনতে ৰাতি শুবলৈ ল'লোঁ। বিচনা নাই আৰু, বিচনা নাই। কিন্তু এটা কথা ঠিক, অন্য দৃষ্টিত কেনেকুৱা মই নাজানো, মোৰ দৃষ্টিত মই আজিলৈকে অসমৰ বহু নৃত্যশিল্পী নৃত্যগুৰুক লগ পাইছোঁ। কিন্তু অসমৰ যিসকল নৃত্যশিল্পী নৃত্যগুৰুক মই লগ পালোঁ, তাৰ ভিতৰত অসমৰ নৃত্য আৰু ভাৰতীয় নৃত্যকলা সম্পৰ্কে, বিশেষকৈ তাত্ত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশৰে ইমান সম্যক জ্ঞান থকা মানুহ মই আজিলৈকে লগ পোৱা নাই বিষ্ণুৰাভাৰ দৰে।

অসমৰ কৃষকৰ দুৰৱস্থা দেখি ৰাভাদেৱে মনত বৰ কষ্ট পাইছিল। কৃষকৰ অধিকাৰ সম্পৰ্কে ৰাভাদেৱ সদায় সচেতন আছিল। শোষিত

মানৱীয় চিন্তাধাৰাক অধিক গুৰুত্ব দিয়াটো ৰাভাদেৱৰ আছিল মূল লক্ষ্য। তেওঁলোকৰ প্ৰায় 2500 বিঘা মাটি ভূমিহীন লোকক দি পৰম সন্তুষ্টি লাভ কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। ৰাইজৰ বাবে কৰা কামৰ বিপৰীতে তেওঁ বহুখিনি শাস্তিও ভুগিব লগা হৈছিল। 1950 আৰু 1962 চনত দুবাৰকৈ কাৰাবাস খাটিছিল। তথাপি তেওঁ ৰাইজৰ সেৱা কৰিয়েই সন্তুষ্টি অনুভৱ কৰি যুঁজ অব্যাহত ৰাখিছিল। জাতীয়তাবাদী চিন্তা চেতনাৰ বিশ্বাসী ৰাভাই লিখিছিল,

বিপ্লৱ পথত সুৰৰ দেউল শীৰ্ষক সংগীতালেখ্যখনি শুনিলে। ৰচনা শশাংক সোণোৱালৰ, উপস্থাপন হিৰণ্যপ্ৰভা দিহিঙীয়াৰ, সহযোগ কৰিলে কিৰণ চন্দ্ৰ নাথ আৰু বিশ্বজিৎ কাকতীয়ে, প্ৰযোজনা নিশা বৰুৱাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। গীতৰ অনুষ্ঠানত আজি আপোনালোকৰ বাবে লৈ আহিছো পুৰুষোত্তম দাসৰ ৰচিত কেইটিমান গীত, আৰু এইখিনিতেই আপোনালোকক জনাওঁ আজিৰ এই অনুষ্ঠানত আমি আমাৰ শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিম। এই সময়খিনিত শ্ৰোতাই আমালৈ ফোনযোগে, হোৱাটছএপযোগে বা মেছেজযোগে আমাক যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰটি হৈছে 9435053214। পুনৰ কৈছো 9435053214। আপোনাৰ নাম আৰু ঠিকনা লিখি পঠিয়াবলৈ নাপাহৰিব। প্ৰিয় শ্ৰোতা, যি সময়ত অন্য ভাষাৰ গীতৰ আধিপত্য চলিছিল, সেই সময়ত অসমীয়া গান কিয় গাব নোৱাৰি বুলি ষষ্ঠ শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়তে অসমীয়া গীত লিখি নিজেই সুৰ কৰি গাইছিল পুৰুষোত্তম দাসে। তেখেতৰ জন্ম হৈছিল 1918 চনৰ অসমীয়া সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বৰপেটাত। তেখেতৰ পিতৃৰ নাম কৃষ্ণ দাস আৰু মাতৃৰ নাম আছিল বৰদা দাস। তেখেতেই এইগৰাকী গীতিকাৰ, সুৰকাৰ, যিয়ে ৰচনা কৰিছিল বহাগ বিহুৰ পতাকা উত্তোলন কৰি গোৱা শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন শীৰ্ষক গীতটো। তেখেত আছিল কলিকতা তথা অসমত গুৱাহাটীত প্ৰতিষ্ঠা হোৱা প্ৰথমটো অনাতাঁৰ কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট। ছাত্ৰাৱস্থাৰ পৰাই অসমীয়া সংস্কৃতিৰ প্ৰতি দায়বদ্ধ পুৰুষোত্তম দাসে অসমত প্ৰচলিত লোক সংগীতসমূহক মূলধাৰাৰ সংগীতজ্ঞসকলে নচ্ছাদ কৰিব বিচৰাৰ সময়তেই এই সুন্দৰ লোকসংগীতসমূহক অসমৰ সংগীতপ্ৰেমী ৰাইজৰ হৃদয়ত প্ৰতিষ্ঠা কৰাৰ মানসেৰে প্ৰতিপল আহুপুৰুষাৰ্থ কৰি গৈছিল। তেখেতৰ গীতেৰেই সজাই আনিছোঁ আজিৰ এই বিশেষ অনুষ্ঠানটি। ইতিমধ্যেই আমাৰ শ্ৰোতাসকলে আমাক যোগাযোগ কৰিছে, বহুতে অনুষ্ঠান শুনি থকাৰ কথা আমাক জনাইছে। তেওঁলোকৰ নামসমূহ আমি ঘোষণা কৰি যাম, কিন্তু যিহেতু গীতৰ অনুষ্ঠান, গতিকে আহকচোন প্ৰথমেই শুনো দেবেন শৰ্মাৰ কণ্ঠত এই গীতটি।

শ্রোতাসকলে গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আৰু অনুষ্ঠান সজাই এয়া মাইক্ৰফোনৰ সন্মুখত মই হিৰণ্যপ্ৰভা দিহিঙীয়া আৰু আজি মোক সহযোগ কৰিছে ৰূপম নাথে। আশা ৰাখিছোঁ আজিৰ অনুষ্ঠান শুনি আপোনালোকে নিশ্চয় ভাল পাইছে। আমি গীতৰ লগে লগে কথা পাতি আছিলোঁ পুৰুষোত্তম দাসৰ বিষয়ে। তেখেতে নামনি অসমত প্ৰচলিত গীতকে ধৰি বৰগীত, লোকগীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত আদি ৰেডিঅ'ৰ যোগেদি প্ৰকাশত আগভাগ লৈছিল। ইয়াৰ উপৰি তেওঁ অসমীয়া বোলছবিত সংগীত পৰিচালনাও কৰিছিল। এটি মনৰ জীয়া ইতিহাস আলক্ষ্যৰ বাবে 1976 চনত আকাশবাণীৰ সৰ্বশ্ৰেষ্ঠ সংগীতালেখকৰ পুৰস্কাৰ লাভ কৰা পুৰুষোত্তম দাস অসম সংগীত নাটক একাডেমীৰ দ্বাৰা গঠিত বৰগীত গৱেষণা সমিতিৰ সদস্যৰূপেও নিৰ্বাচিত হৈছিল। তেওঁ 1983 চনত চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন বঁটাও লাভ কৰিছিল এইগৰাকী বিশিষ্ট শিল্পীৰ মৃত্যু হৈছিল 1994 চনৰ 20 জুন, অৰ্থাৎ আজিৰ দিনটোতেই। আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এইজনা মহান শিল্পীক। আমি আজিৰ অনুষ্ঠানত শ্ৰোতাসকলৰ লগত পোনপটীয়াকৈ যিহেতু মত বিনিময় কৰি আছোঁ, অনুষ্ঠান শুনি ভাল পোৱাৰ কথা আমাক জনাইছে বৰভেটীৰ নাথ গাঁৱৰ পৰা ভূপেন নাথে। পোহেশ্বৰী কোঁৱৰ বাইদেৱে অনুষ্ঠান শুনি আছে কিন্তু তেওঁ ঠিকনাটো লিখি পঠিওৱা নাই। ঘাগৰিয়ালৰ পৰা অৰুণ দাস আমাৰ এজন নিয়মীয়া শ্ৰোতা, তেখেতেও অনুষ্ঠান শুনি আছে। সঞ্জয় পাদেশ্বৰে অনুষ্ঠান শুনি আছে, তেখেতেও ঠিকনাটি হয়তো লিখি পঠাবলৈ পাহৰিলে। কামপুৰৰ পৰা আমাৰ নিয়মীয়া শ্ৰোতা মনুমাই দেৱীয়ে তেখেতৰ পুত্ৰ অৰূপ নাথৰ সৈতে একেলগে অনুষ্ঠান শুনি আছে। পূব মুকুণ্ড আটিৰ পৰা বাহাৰুল ইছলাম দেৱেও অনুষ্ঠান শুনি আছে। আমি আটাইলৈকে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফোনযোগে আমাক অনুষ্ঠান শুনি থকাৰ কথা জনাইছে নগাঁৱৰ আমোলাপট্টিৰ পৰা শতাব্দী শৰ্মাই। লংকাৰ হোজাইৰ ধীমদীপ কেওঁতে অনুষ্ঠান শুনি আছে। কামপুৰৰ পৰা দিব্যধৰ বৰদলৈয়ে অনুষ্ঠান শুনি আছে। নগাঁৱৰ এম বি ৰোডৰ পৰা বাবলু আমিনেও এই সময়ত অনুষ্ঠান শুনি আছে। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠান শুনি আপোনালোকৰ মন্তব্য প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এটি হোৱাটছএপযোগে অহা মেছেজ ল'ব খুজিছোঁ। নমস্কাৰ, সুপ্ৰভাত বাইদেউ, মই আকাশবাণী নগাঁও কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা। অনুষ্ঠানসমূহ নিয়মীয়াকৈ শুনো আৰু শুনি খুবেই ভাল পাওঁ। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুতিথিত তেখেতলৈ প্ৰণাম জনাইছোঁ আৰু অনুষ্ঠানত তেখেতৰ ৰচিত গীতবোৰ শুনি আছোঁ ৰাতিপুৱাৰ পৰা, খুব ভাল লাগিছে। মৰিগাঁৱৰ পৰা দাপনিবৰীৰ সুৰজ ইংটিয়ে লিখি পঠিয়াইছে, ধন্যবাদ জনাইছোঁ। আমিও কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱলৈ আমাৰ শ্ৰদ্ধা জনাইছোঁ, প্ৰণাম জনাইছোঁ। আৰু আমাৰ নিয়মীয়া শ্ৰোতা হিচাপে আপুনি আমাৰ অনুষ্ঠান শুনি আছে, আপোনালৈ ধন্যবাদ জনাইছোঁ। আদৰৰ শ্ৰোতাসকল, আপোনালোকৰ অঞ্চলত বাৰু আজি ৰাভা দিৱস কিদৰে উদযাপন কৰিছে এই বিষয়েও আমাক জনাই থাকিব। আৰু এটি মেছেজ লৈছোঁ, মৰিগাঁৱৰ গছবাৰীৰ ৰাজু বৰা মজুমদাৰ বাইদেৱে লিখি পঠিয়াইছে, অসমৰ সাংস্কৃতিক জীৱনৰ এইজনা পুৰোধা ব্যক্তিক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আমিও শ্ৰদ্ধাৰে সোঁৱৰিছোঁ পুৰুষোত্তম দাসদেৱক, শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱক, লগতে সোঁৱৰিছোঁ আজি যিহেতু নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ জন্মদিন, আমি তেখেতৰ গীত কবিতা শুনিম আজিৰ বিয়লিৰ অনুষ্ঠানত। আমি এই চেগতে তেখেতলৈও আমাৰ শ্ৰদ্ধা জনাইছোঁ। আহক পুনৰ এটি গীত শুনি লওঁ, পুৰুষোত্তম দাসৰ ৰচিত এই গীতটিৰ কণ্ঠশিল্পী জয়ন্ত হাজৰিকা।

শ্ৰোতাসকলে পুৰুষোত্তম দাসৰ ৰচিত গীত শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান সজাই আনিছো মই হিৰণ্যপ্ৰভা দিহিঙীয়াই। ভালেমান শ্ৰোতাই আমাক ফোনযোগে অনুষ্ঠান শুনি ভাল পোৱাৰ কথা জনাই আছে। এইখিনিতে মই কেইজনমান শ্ৰোতাৰ নাম ল'ব খুজিছোঁ। কামপুৰৰ পৰা দুগ্ধ দেউৰী আৰু মীনাক্ষী দেউৰীয়ে অনুষ্ঠান শুনি আছে। দীঘলদৰীৰ মিলপুৰৰ পৰা ফোন কৰিছে ধনৰাম নাথদেৱে। তেখেতে কৈছে যে আজি পুৱাৰে পৰা অনুষ্ঠান শুনি আছোঁ, আটাইকেইটা অনুষ্ঠানেই খুব ভাল পাইছোঁ, ধন্যবাদ জনাইছোঁ। কঠিয়াতলীৰ ৰেংবেঙৰ পৰা বিধান চন্দ্ৰ দাসে অনুষ্ঠান শুনি আছে, আমি তেখেতলৈও ধন্যবাদ জনাইছোঁ। কুজিদা হাতীচুঙৰ পৰা সীতাৰাণী দাস বাইদেৱে ফোন কৰি জনাইছে যে তেওঁ আমাৰ নিয়মীয়া শ্ৰোতা, তেওঁ অনুষ্ঠান শুনি আছে। জলাহৰ পৰা আমাৰ নিয়মীয়া শ্ৰোতা মীনা কেওট বাইদেৱেও অনুষ্ঠান শুনি আছে। কাকমাৰীৰ পৰা অকণি বৰদলৈ বাইদেউ অনুষ্ঠান শুনি আছে, আমি আটাইলৈকে কৃতজ্ঞতা জনাইছোঁ। হোৱাটছএপযোগে আমাক অনুষ্ঠান শুনি থকাৰ কথা জনাইছে নগাঁৱৰ পৰা গীতামণি শৰ্মা বাইদেৱে। তেখেতে লিখি পঠিয়াইছে, বৰ ভাল লাগিছে অনুষ্ঠানটো, দুয়োজন মহান শিল্পীৰ আজি স্মৃতি দিৱসত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, ধন্যবাদ জনাইছোঁ। আমি সকলোকে অনুষ্ঠান শুনি আপোনালোকৰ মন্তব্যসমূহ প্ৰেৰণ কৰি থাকিবলৈ অনুৰোধ জনাইছোঁ। পুনৰ এটি মই হোৱাটছএপযোগে মেছেজ ল'ব খুজিছোঁ। নমস্কাৰ আকাশবাণী নগাঁও, মই আপোনালোকৰ নিয়মীয়া শ্ৰোতা ধীমাদীপ কেওটে জনাইছোঁ যে আমাৰ জিলা হোজাইত সশ্ৰদ্ধাৰে ৰাভা দিৱস উদযাপন কৰাৰ লগতে প্ৰতিযোগিতাৰ বিজয়ীসকলক সন্মানেৰে পুৰস্কৃত কৰা হৈছে। আকাশবাণীৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ এই উদযাপনৰ সুন্দৰ খবৰটো সকলোৰে মাজত বিলাই দিব বুলি আশা ৰাখিলোঁ, ধন্যবাদ জনাইছোঁ ধীমাদীপ কেওট। আপোনালোকৰ অঞ্চলত খুব সুন্দৰকৈ যিহেতু বিশ্ব ৰাভা দিৱস উদযাপন কৰিছে, লগতে অসমৰ চুকে কোণে আজি এই দিৱসটি খুব সুন্দৰভাৱে উদযাপন কৰিছে। বিশ্ব ৰাভাদেৱৰ সৃষ্টিৰাজিক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি এইদৰেই বিয়পাই দিব লাগিব, তেখেতক জীয়াই ৰাখিব লাগিব। এই ক্ষেত্ৰত কিন্তু আমি প্ৰত্যেকেই প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব, ধন্যবাদ জনাইছোঁ। বাৰু, আপোনালোকৰ সকলোৰে অঞ্চলত আজি কিদৰে বিশ্ব ৰাভা দিৱস উদযাপন কৰিছে এই বিষয়ে আমাক জনাই থাকিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214, পুনৰ কৈছোঁ 9435053214। পুনৰ আগবঢ়াইছোঁ অনুষ্ঠানৰ পৰৱৰ্তী গীতটি চাৰু গোহাঁইৰ কণ্ঠত।

শ্রোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী নগাঁও কেন্দ্রৰ পৰা। আজিৰ দিনটো আপোনালোকে কিদৰে পাৰ কৰিব, কিদৰে বৰ্তমানৰ সময়খিনি আপোনালোকে পাৰ কৰিছে, ৰাতিপুৱাৰ আহাৰ আপোনালোকে কি খালে বা আজি দিনটোৰ ব্যস্ততাবিলাক কেনেকুৱা, এই সকলোবোৰ কথা আমাৰ লগত ভাগ বতৰা কৰি থাকক। আমাৰ ফোন নম্বৰ 9435053214, পুনৰ কৈছো 9435053214। পুৱাৰে ব্যস্ততা ভৰা সময়খিনিত কাষতে ৰেডিঅ'টোৰ অনুষ্ঠান শুনি কামবোৰ কৰি থকাৰ আচলতে আমেজেই সুকীয়া। পুনৰ কেইজনমান শ্ৰোতাৰ নাম ল'ব খুজিছোঁ। বৰদুৱাৰ পৰা আমাৰ নিয়মীয়া শ্ৰোতা মালতী কলিতা বাইদেৱে ফোন কৰি জনাইছে যে তেখেতে আজিৰ অনুষ্ঠান শুনি ভাল পাইছে আৰু তেওঁ আমাৰ নিয়মীয়া শ্ৰোতা, তেখেতলৈ ধন্যবাদ জনাইছোঁ। ভেলগুৰিৰ ডবকাৰ পৰা ৰুকছানা বেগমে মেছেজযোগে আমাক জনাইছে, তেখেতে প্ৰায়ে আমাক মেছেজযোগে অনুষ্ঠান শুনি থকাৰ কথা জনাইছে, আজিও অনুষ্ঠান শুনি আছে, আপোনালৈ ধন্যবাদ জনাইছোঁ। হোৱাটছএপযোগে এটা মেছেজ ল'ব খুজিছোঁ। সুপ্ৰভাত আকাশবাণী নগাঁও কেন্দ্ৰ, ইমান এটি ধুনীয়া অনুষ্ঠান শুনাই থকাৰ বাবে, আমাক কৃতাৰ্থ কৰাৰ বাবে ধন্যবাদ আপোনালোকক। মই আকাশবাণী নগাঁও কেন্দ্ৰৰ এগৰাকী নিয়মীয়া শ্ৰোতা, ৰেডিঅ' মোৰ প্ৰাণৰ স্পন্দন। আজি ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত বিপ্লৱী পুৰুষ তথা অসমীয়া জাতীয় জীৱনৰ মহান মাৰ্গদৰ্শক বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি অগণিত শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। ৰাতিপুৱাৰ পৰা আজিৰ অনুষ্ঠানবোৰ শুনি ভাল লাগিছে, আপোনালোকৰ কুশল কামনা কৰিলোঁ। আজি নগাঁও জিলাৰো বিভিন্ন ঠাইত ৰাভা দিৱস পালন কৰা হৈছে, ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ৰাভাদেৱৰ সৃষ্টিৰাজি আমি উত্তৰ প্ৰজন্মলৈ বিয়পাবলৈ চেষ্টা কৰা উচিত, তাৰ বাবে তেওঁক বছৰৰ এটা দিনতেই স্মৰণ নকৰি প্ৰতিদিনেই তেওঁক স্মৰণ কৰা উচিত। অসম জিলিকি থাকক, অসমীয়া মহান পুৰুষসকল জিলিকি থাকক জাতীয় জীৱনৰ প্ৰতিটো মুহূৰ্তত। আমোলাপতি নগাঁৱৰ পৰা শতাব্দী শৰ্মাই লিখি পঠিয়াইছে, ধন্যবাদ শতাব্দী। আজি এই মেছেজটো পাই আচলতে আমি ভাবিছোঁ যে আজিৰ অনুষ্ঠানটি পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰাটো আমাৰ এক সাৰ্থক প্ৰচেষ্টা বুলিয়ে ভাবিছোঁ, যিহেতু আপোনালোকৰ দৰে শ্ৰোতাই আমাক সদায় অনুপ্ৰাণিত কৰি থাকে। আপোনাৰ সুস্বাস্থ্য কামনা কৰাৰ লগতে এইদৰে অনুষ্ঠান শুনি মন্তব্য প্ৰেৰণ কৰি থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি পুনৰ হোৱাটছএপৰ পৰা মেছেজ ল'ম, ফোন ৰিচিভ কৰিম, কিন্তু তাৰ পূৰ্বে আহকচোন এটি গীত শুনি লওঁ। এইবাৰৰ গীতটিৰ কণ্ঠশিল্পী বীৰেন্দ্ৰ কুমাৰ ফুকন।

প্ৰিয় শ্ৰোতা, সময়ে ইংগিত দিছে অনুষ্ঠান সামৰাৰ বাবে। আজি বহুদিনৰ পাছত আপোনালোকৰ লগত পোনপটীয়াকৈ এইদৰে মত বিনিময় কৰিলোঁ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰি খুব ভাল লাগিল। আপোনালোকে আজিৰ অনুষ্ঠান শুনি কেনে পালে আমাক জনাই থাকিব। অনুষ্ঠান শুনি থকাৰ কথা জনাইছে কঠীয়াতলীৰ পৰা মহাদেৱ শৰ্মাদেৱে। তেখেতে কৈছে যে বৰ্তমান কঠীয়াতলীত খুব উলহ মালহৰ এটা পৰিৱেশ, ৰাইজে খুব সুন্দৰকৈ সহযোগ কৰিছে আজিৰ বিশ্বৰাভা দিৱস উদযাপনত। ইতিমধ্যে বন্তি প্ৰজ্বলন অনুষ্ঠান হৈ গ'ল, খন্তেক পাছতেই কুইজ অনুষ্ঠিত হ'ব। ধন্যবাদ জনাইছোঁ। এইদৰে আপোনালোকে অনুষ্ঠান উদযাপন কৰক, খুব সুন্দৰকৈ আজিৰ দিনটো বিশ্বৰাভা দিৱস স্মৰণ কৰক। অনুষ্ঠান শুনি আছে চাৰিকুণীয়াৰ মৰিগাঁৱৰ পৰা প্ৰবোধ দেউৰীয়ে, চমুৱা গাঁৱৰ পৰা দুলুমণি দেৱী বাইদেৱে লিখি পঠিয়াইছে, দিহিঙীয়া বাইদেউ আজিৰ অনুষ্ঠান শুনি খুব ভাল লাগিছে। জলাহৰ পৰা গুঞ্জন মেধিয়ে অনুষ্ঠান শুনি থকাৰ কথা জনাইছে। টাউন তেলিয়া গাঁৱৰ পৰা জীৱন চন্দ্ৰ নাথদেৱে ফোন কৰি জনাইছে তেখেতেও অনুষ্ঠান শুনি ভাল লগাৰ কথা। ধন্যবাদ জনাইছোঁ আপোনালোক সকলোলৈকে, আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। নগাঁৱৰ পৰা ৰূপা শৰ্মা বাইদেৱে লিখি পঠিয়াইছে, আপোনালোকৰ অনুষ্ঠান শুনি ভাল লাগিল, ধন্যবাদ জনাইছোঁ বাইদেউ, এইদৰে অনুষ্ঠান শুনি মন্তব্য প্ৰেৰণ কৰি থাকিব। আশা ৰাখিছোঁ আজিৰ অনুষ্ঠানটি শুনি ভাল পালে, আজিৰ গীতকেইটিও আপোনালোকে শুনি ভাল পালে। এইখিনিতেই আপোনালোকক জনাওঁ যে দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে কাইলৈ পুৱা 10 বজাত আকাশবাণী নগাঁও কেন্দ্ৰযোগে শুনিবলৈ পাব যোগ প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিচাৰক সঞ্জীৱ দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ কিৰণ চন্দ্ৰ নাথৰ। স্বাস্থ্যকৰ বাৰ্ধক্যৰ বাবে যোগ, এই বিষয় লৈ কাইলৈ পালন কৰা হ'ব দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস। এই উপলক্ষে আকাশবাণী নগাঁও কেন্দ্ৰই সন্ধিয়া 6:10 নিবেদন কৰিব যোগ দিৱস বিশেষ আয়তী অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ কৰিব যোগবিদ ডক্টৰ ৰেখামণি দাসে। তেখেতৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিবলৈ নাপাহৰিব। প্ৰিয় শ্ৰোতা, আপোনালোকক জনাওঁ যে আমাৰ এজন নিয়মীয়া শ্ৰোতাই আমালৈ এখন চিঠি লিখিছিল। মণি বাংথোৱে হাতী উঠাৰ পৰা, মৰিগাঁৱৰ পৰা, আৰু তেখেতৰ চিঠিখনৰ পৰা আলম লৈ আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিনিধিয়ে তেওঁলোকৰ অঞ্চলত উপস্থিত হৈ অনুষ্ঠান বাণীবদ্ধ কৰি আনিলে। এই অনুষ্ঠানটি আপোনালোকে কিছুদিনৰ ভিতৰতেই শুনিবলৈ পাব। আপোনালোকেও আমালৈ চিঠি লিখিব পাৰিব। আমাৰ ঠিকনা, প্ৰতি কেন্দ্ৰ সঞ্চালক আকাশবাণী নগাঁও, ডাকঘৰ খুটিকটীয়া, নগাঁও 78002, নতুবা আমাৰ ফোন নম্বৰটো আপোনাৰ মন্তব্য প্ৰেৰণ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছোঁ 9435053214। আজিৰ অনুষ্ঠান ইমানতেই সামৰিছোঁ। খন্তেক পাছতেই 11 বজাৰ লগে লগেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক, গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিত উদযাপন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বিষ্ণু ৰাভা দিৱস আজি বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। জিলাখনৰ হাউলিত সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ ৰাজ্যিক ভিত্তিত বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচী উদযাপন কৰিছে আৰু কালিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হৈছে। কালি বৰপেটা জিলাভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু আজি মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব পুৱা।
0: ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰীৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা আৰু মন্থনৰ প্ৰচেষ্টাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। খণ্ড পৰ্যায়ত 2টাকৈ দলে জিলাভিত্তিক মূল প্ৰতিযোগিতাত অংশ লৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা খন্তেক আগতে আৰম্ভ হোৱা এই মকড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মকড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজন কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেঞ্চিক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষা কেন্দ্ৰ তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22 লাখ পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18 লাখে ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী, কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল, অসমে বহিৰ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীৰ বিৰুদ্ধে পেৰাগুৱেৰ 1-0 গ'লত জয়লাভ। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিষ্ণুৰাভা দিৱস হিচাপে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণুৰাভা দিৱস উপলক্ষে আজি ভিন ভিন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপকগৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক, গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটা জিলাৰ হাউলিত উদযাপন কৰা হৈছে। এই সন্দৰ্ভত সবিশেষ জনাইছে বৰপেটাৰ পৰা আমাৰ সংবাদদাতা অৰূপ জ্যোতি মহন্তই।
1: বিষ্ণুৰাভা দিৱস আজি বৰপেটা জিলাৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে। জিলাখনৰ হাউলিত সদৌ অসম ছাত্ৰ সন্থাই এইবাৰ ৰাজ্যিক ভিত্তিত বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচী উদযাপন কৰিছে আৰু কালিৰ পৰাই এই কাৰ্যসূচী আৰম্ভ হৈছে। কালি বৰপেটা জিলাভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু আজি মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। পুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত দুপৰীয়াৰ পৰা ৰাজহুৱা অনুষ্ঠিত হ'ব আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব।
0: ভাৰতীয় গণনাট্য সংঘ IPTAৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰীৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত বিষ্ণুৰাভা দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণুৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। প্ৰথিতযশা গীতিকাৰ, সুৰকাৰ, গায়ক তথা সংগীত পৰিচালক পুৰুষোত্তম দাসৰ আজি স্মৃতি দিৱস। তেওঁ বৰগীত, কামৰূপীয়া আৰু গোৱালপৰীয়া লোকগীত অনাতাঁৰ কেন্দ্ৰৰ যোগেৰে প্ৰচাৰৰ ব্যৱস্থা কৰি অসমীয়া সংগীত জগতলৈ অনবদ্য বৰঙণি আগবঢ়াইছিল। অসমীয়া সংগীত জগতত হিন্দী আৰু বাংলা গীতৰ আধিপত্যৰ সময়তে পুৰুষোত্তম দাসে মাটি আৰু মানুহৰ গীত প্ৰচাৰ কৰি অসমীয়া সংগীতৰ জগতখনক চহকী কৰে। শ্ৰীময় অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন গীতটো তেওঁৰ বহুল প্ৰচাৰিত উল্লেখযোগ্য গীত। স্মৃতি দিৱসৰ পবিত্ৰ ক্ষণত আজি শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ঠায়ে ঠায়ে বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি উপজা দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এইগৰাকী গৱেষক সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পাঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডঃ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বৰদলৈলৈ 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা আগবঢ়োৱা হৈছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে আজি দেশজুৰি মক ড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা ক্ষন্তেক আগতে আৰম্ভ হোৱা এই মক ড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মক ড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰে গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেন্সীক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেন্সীয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষা কেন্দ্ৰ কৰি তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22,00,000 পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18,00,000 ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 মাইক্ৰ'চিপছ এণ্ড মেক্ৰ' ড্ৰিমছ দ্য ছেমি কণ্ডাক্টৰ প্ৰমিজ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ ডঃ নিহাৰ ৰঞ্জন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক মানস প্ৰতিম শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। অসমে বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ সফল ৰূপায়ণৰ জৰিয়তে উদ্ভাৱনক উৎসাহিত কৰাৰ সমান্তৰালকৈ জনসাধাৰণক ইয়াৰ সুফল প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। শ্বিলঙত কালি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত উত্তৰ পূবৰ ৰাজ্যসমূহৰ বিকাশ আৰু উন্নয়নৰ বাবে বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্পৰ ব্যৱহাৰ শীৰ্ষক আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই আলোচনাচক্ৰত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে গোলকীয় উন্নয়ন সংস্থাসমূহৰ সহযোগিতাত ৰূপায়ণ কৰা বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহে এই ৰাজ্যকেইখনত আৰ্থসামাজিক বিকাশ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কথা উল্লেখ কৰি মাত্ৰ 3 বছৰ 5 মাহৰ ভিতৰত নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প সফলভাৱে সম্পূৰ্ণ কৰাৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ লগতে কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু নিৰ্মীয়মান ধুবুৰী ফুলবাৰী সেতুৰ দৰে যুগান্তকাৰী প্ৰকল্পসমূহে ৰাজ্যখনৰ শক্তিশালী উন্নয়নৰ নিদৰ্শন দাঙি ধৰিছে বুলি মত প্ৰকাশ কৰে। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰৰ এটা দলে কালি শিৱসাগৰত 5 কোটি টকা আত্মসাতৰ এটা গোচৰ সন্দৰ্ভত অনুসন্ধান চলায়। নগৰখনৰ বিজি পথত থকা এটা বাসগৃহত প্ৰায় 2 ঘণ্টা সময় তালাচী অভিযান চলাই দলটোৱে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ বিভাগৰ এটা ৱেবছাইট হেক কৰি অলপতে এটা দুষ্টচক্ৰই প্ৰায় 5 কোটি টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি এই ঘটনাত উচ্চতম ন্যায়ালয়ৰ নাম ব্যৱহাৰ কৰিও দুষ্টচক্ৰই দিল্লীৰ এজন ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে চৰাইদেউত কেইবাজনো ব্যক্তিক সোধা পোছা কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত পেৰাগুৱে তুৰ্কীৰ বিৰুদ্ধে 1-0 গ'লত জয়লাভ কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গ'লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 গ'লত পৰাস্ত কৰে। ইপিনে কালি ছিয়াটল ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰই অষ্ট্ৰেলিয়াক 2-0 গ'লত পৰাস্ত কৰি নক আউট পৰ্যায়ত প্ৰৱেশ কৰে। ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 1:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী। কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিল আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত তুৰ্কীৰ বিৰুদ্ধে পেৰাগুৱেৰ 1-0 গ'লত জয়লাভ। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।

0: প্রধানমন্ত্রী নরেন্দ্র মোদীর উপস্থিতিত ওড়িশার ময়ূরভঞ্জ জেলার পাহাড়পুরত আজি রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে 68 সংখ্যক জন্মদিন উদযাপন করব। পশ্চিমবঙ্গের প্রতিষ্ঠা দিবস উপলক্ষে রাষ্ট্রপতি উপরাষ্ট্রপতি আর গৃহমন্ত্রী জনসাধারণলৈ শুভেচ্ছা জ্ঞাপন করেছে। চলিত বর্ষর আন্তঃরাষ্ট্রীয় যোগ দিবস কাইলৈ উদযাপন করা হব। আমেরিকার রাষ্ট্রপতি ডোনাল্ড ট্রাম্পে প্রধানমন্ত্রী নরেন্দ্র মোদীক এগারী শক্তিশালী আর সক্রিয় নেতা বলে অভিহিত করেছে। আর ভারত আর আফগানিস্তানের মাজের এদিনিয়া আন্তঃরাষ্ট্রীয় ক্রিকেট শৃঙ্খলার তৃতীয় তথা অন্তিম খেলত আফগানিস্তানে টসত জিকি ভারতক বলিংর আহ্বান জানাইছে। প্রধানমন্ত্রী নরেন্দ্র মোদী আজি ওড়িশার ময়ূরভঞ্জ জেলার পাহাড়পুরত উপস্থিত হয়। ওড়িশার রাজ্যপাল ড হরিবাবু কম্ভম্পতি আর মুখ্যমন্ত্রী মোহন চরণ মাঝিয়ে প্রধানমন্ত্রীগীক আদরণি জানায়। ইয়ার পূর্বে রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু 68 সংখ্যক জন্মদিন প্রধানমন্ত্রীগীর উপস্থিতিত উদযাপন করার উদ্দেশ্যে পাহাড়পুরত উপস্থিত হয়। দুইগী নেতায় পবিত্র চাংথালি জহেরা আর হোজহেরা গ্রোভসত উপস্থিত হয়ে পূজা অর্চনা আগবার কথা। তদুপরি দক্ষতা বিকাশ আর শিক্ষার জড়িয়ে জনজাতীয় সম্প্রদায়সমূহ সবল করে তোলার উদ্দেশ্যে সরকারের পদক্ষেপসমূহর উপর আলোকপাত করার পাহাড়পুর বিদ্যালয় আর দক্ষতা বিকাশ কেন্দ্রও পরিদর্শন করব। বিয়লির ভাগলৈ রাষ্ট্রপতি আর প্রধানমন্ত্রীগীকে ওড়িশা সরকারের দুবছর সম্পূর্ণ হওয়া উপলক্ষে রায়রংপুর আয়োজিত এখন বৃহৎ জনসভাত অংশগ্রহণ করব। এই সভাত শক্তি, আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা আর জলসিঞ্চনকে ধরে বিভিন্ন খণ্ডত প্রায় 47,000 কোটি টাকা ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্রকল্প মুকলি হওয়ার লগতে কিছু সংখ্যক প্রকল্পর আধারশিলাও স্থাপন করা হব। দুইগী নেতায় সভাত সমবেত লোকসল উদ্দেশ্যে ভাষণ দিব। গৃহমন্ত্রী অমিত শাহে আজি রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুর জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন করেছে। সামাজিক মাধ্যমের জড়িয়ে দিয়া এটা বার্তাত শ্রীশাহে কয় যে কার্যকালত শ্রীমতী মুর্মুয়ে মহিলার মর্যাদা, জনকল্যাণ আর দেশ সেবার ক্ষেত্র সফলতার বহু নজির স্থাপন করেছে। কয় যে সংগ্রাম, নিষ্ঠা আর দেশপ্রেমে ভরা রাষ্ট্রপতিগীর জীবনে মহিলার যুবসাম তথা প্রতিগী নাগরিককে উদ্বুদ্ধ করেছে। শ্রীশাহে রাষ্ট্রপতিগীর সুস্বাস্থ্য আর দীর্ঘায়ু কামনা করে। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে আজি পশ্চিমবঙ্গের জনসাধারণলৈ শুভেচ্ছা জ্ঞাপন করেছে। সামাজিক মাধ্যমের জড়িয়ে দিয়া এটা বার্তাত এই দিনটুক রাজ্যখনের ইতিহাসের অন্যতম গুরুত্বপূর্ণ দিন বলে অভিহিত করে কয় যে ইয়ার জড়িয়ে পশ্চিমবঙ্গক ভারতের অভিন্ন অঙ্গ হিসাবে পরিগণিত করে রখার রাজ্যখনের অভিলাষ আর সংকল্প প্রতিফলিত হয়েছে। দেশের প্রগতি আর পরিস্থিতি গড় দি তোলাত পশ্চিমবঙ্গের ভূমিকার উপর আলোকপাত করে রাষ্ট্রপতিগীয়ে সামাজিক সংস্কার, আধ্যাত্মিকতা, বাণিজ্য, শিক্ষা, বিজ্ঞান, চলচ্চিত্র, সংগীত, কলা তথা সাহিত্যর প্রতি রাজ্যখনের বিশিষ্ট অবদানক স্বীকার করে। কয় যে চলিত বর্ষত ড শ্যামাপ্রসাদ মুখার্জির 125 বছরীয় জয়ন্তী উদযাপিত হয়েছে। ড মুখার্জির অতুলনীয় অবদান দেশে চিরকাল সুঁড়ব বলেও উল্লেখ করে। উপরাষ্ট্রপতি সি পি রাধাকৃষ্ণনেও আজি পশ্চিমবঙ্গ দিবস উপলক্ষে রাজ্যখনের জনসাধারণলৈ শুভেচ্ছা জ্ঞাপন করেছে। সামাজিক মাধ্যমের এটা বার্তাত উপরাষ্ট্রপতিগীয়ে কয় যে 1947 সনের আজির দিন লওয়া এটা ঐতিহাসিক সিদ্ধান্তই দেশের অভিন্ন অঙ্গ হিসাবে পশ্চিমবঙ্গ রাজ্যখনের জন্ম দিছিল। দেশের সভ্যতা আর জাতীয় জীবনত পশ্চিমবঙ্গের বিশেষ স্থান আছে বলেও উল্লেখ করে। উপরাষ্ট্রপতিগীয়ে কয় যে স্বাধীনতা সংগ্রাম, শিক্ষা, বিজ্ঞান, সাহিত্য, সংগীত, চলচ্চিত্র তথা জনজীবনলৈ রাজ্যখনের বরঙণিয়ে দেশের দৃষ্টিভঙ্গী গড়ি তোলাত অরিহণা যোগাইছে। গৃহমন্ত্রী অমিত শাহেও পশ্চিমবঙ্গের জনসাধারণলৈ শুভেচ্ছা জানাইছে। সামাজিক মাধ্যমের এটা বার্তাত শ্রীশাহে রাষ্ট্র নির্মাণত রাজ্যখনে ঐতিহাসিক ভূমিকা গ্রহণ করা বলে উল্লেখ করে কয় যে ভক্তি আন্দোলনের পর আরম্ভ করে মুক্তিযুদ্ধলৈ তথা বঙ্গীয় নবজাগরণলৈ পশ্চিমবঙ্গের ঐতিহ্য বিয়পি আছে। স্বামী বিবেকানন্দ, বঙ্কিমচন্দ্র চট্টোপাধ্যায়, রবীন্দ্রনাথ ঠাকুর, সুভাষচন্দ্র বসু তথা শ্যামাপ্রসাদ মুখার্জির দরে ব্যক্তিয়ে এই ভূমিত জন্মগ্রহণ করা বলেও শ্রীশাহে উল্লেখ করে। এটা বিশেষ মিম সন্দর্ভত প্রতিবাদ সাব্যস্ত করবলৈ বেইজিংয়ে চীনত থকা ভারতীয় রাষ্ট্রদূতক তলব করা বলে সামাজিক মাধ্যমত প্রচারিত এটা বাতরির সত্যতা বৈদেশিক পরিক্রমা মন্ত্রালয়ের সত্য নিরূপণকারী গোটে নস্যাত করেছে। গোটটোয়ে সামাজিক মাধ্যমত প্রচারিত ভুয়া আর ভিত্তিহীন বার্তাসমূহ সন্দর্ভত সজাগ হয়ে থাকবলৈ জনসাধারণক আহ্বান জানায়। আপনাদের বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত বর্ষর আন্তঃরাষ্ট্রীয় যোগ দিবস কাইলৈ আন্তর্জাতিকভাবে উদযাপন করা হব। এইবেলি দ্বাদশ আন্তঃরাষ্ট্রীয় যোগ দিবসের মূল বিষয়বস্তু হৈছে বয়স বৃদ্ধির দিশে স্বাস্থ্যকরভাবে আগবঢ়াত যোগর ভূমিকা। এই উদযাপনৰ অংশ হিচাপে সাংস্কৃতিক মন্ত্ৰালয়ে দেশৰ 100টা বিশেষ স্থানত আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানে যোগৰ বাবে দৌৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। আনহাতে কলকাতাৰ ঐতিহাসিক ৰেড ৰোডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী উদযাপিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ মধ্যপ্ৰদেশৰ জবলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ লগতে বিভিন্ন সনাতনী সংগঠনৰ সদস্যসকলে ভগৱান শ্ৰীৰামচন্দ্ৰৰ এটা মূৰ্তিক অপবিত্ৰ কৰা আৰু সামাজিক মাধ্যমত ধৰ্ম সন্দৰ্ভত বিদ্বেষমূলক মন্তব্য প্ৰচাৰ কৰাৰ বিৰুদ্ধে কালি প্ৰতিবাদ সাব্যস্ত কৰে। ঢাকাৰ শ্বাহবাগত মানৱ শৃংখল, প্ৰতিবাদী সমদল আৰু জোঁৰ সমদলৰ জৰিয়তে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংযুক্ত সনাতনী সমাজৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত কেইবাটাও হিন্দু সংস্থা সংগঠনৰ লগতে সামাজিক আৰু সাংস্কৃতিক সংস্থা, মঠ মন্দিৰ আদিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় সংগ্ৰহালয় এলেকাৰ পৰা ৰাষ্ট্ৰীয় প্ৰেছ ক্লাব চৌহদলৈ জোৰ সমদল কৰি গৈ ন্যায় আৰু সংখ্যালঘুসকলৰ অধিকাৰৰ সুৰক্ষাৰ দাবীত শ্লোগান দিয়ে। প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত এখন সমাৱেশত ভাষণ দি সংগঠনটোৰ নেতাসকলে মূৰ্তিক অপবিত্ৰ কৰাৰ ঘটনাটোৰ অভিযোগ সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰাৰ লগতে ইয়াৰ বাবে জগৰীয়া লোকসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্যই সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা প্ৰকাশ কৰি তেওঁলোকে সংখ্যালঘু সম্প্ৰদায়ৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ চৰকাৰক আহ্বান জনায়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী শক্তিশালী আৰু সক্ৰিয় নেতা বুলি অভিহিত কৰিছে। শ্ৰীট্ৰাম্পে তেওঁক চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ লগত একে শাৰীতে স্থান দি বিশ্বৰ অন্যতম প্ৰভাৱশালী নেতাসকলৰ মাজৰ এজন বুলি আখ্যা দিয়ে। আমেৰিকাৰ এটা নিউজ পৰ্টেলক দিয়া সাক্ষাৎকাৰত ভাৰতত সঘনাই হৈ থকা নেতৃত্বৰ পৰিৱৰ্তনৰ পাছত শ্ৰীমোদীয়ে দেশখনক স্থিৰতা প্ৰদান কৰিছে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীট্ৰাম্পে কয় যে সম্প্ৰতি 12 বছৰৰো অধিক কাল ধৰি তেওঁ শাসনত অধিষ্ঠিত হৈ আছে। ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কৰ প্ৰসংগত তেওঁ কয় যে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বৰ্তমান অধিক উন্নত হৈ উঠিছে আৰু দুয়োখন দেশে একেলগে বাণিজ্য ক্ষেত্ৰত উল্লেখনীয়ভাৱে কাম কৰিছে। শ্ৰীমোদীক তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰদ্ধা আহৰণ কৰা এগৰাকী শক্তিশালী নেতা বুলিও অভিহিত কৰে। কেৰালামত দক্ষিণ ছুডানৰ পৰা উভতি অহাৰ পাছত কোট্টায়মৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নিৰীক্ষণত থকা 54 বছৰীয়া মহিলাগৰাকীৰ গাত ইবোলাৰ সংক্ৰমণৰ কোনো লক্ষণ পোৱা নগ'ল। পুনেৰ নেশ্যনেল ইনষ্টিটিউট অব ভাইৰলজিৰ পৰা লাভ কৰা চূড়ান্ত প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। ইবোলা সংক্ৰমণৰ সম্ভাৱনা নাই বুলি সদৰি হোৱাৰ পাছত মহিলাগৰাকীক চিকিৎসালয়ৰ পৰা স্থানান্তৰ কৰি নিজ ঘৰত আছুতীয়াকৈ ৰখা হৈছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে টছত জিকি ভাৰতক বলিঙৰ বাবে আহ্বান জনাইছে। বাতৰি যুগুতোৱাৰ পৰলৈ আফগানিস্তানে 3 অভাৰত 1টা উইকেট হেৰুৱাই 11 ৰান কৰি খেলি আছে। ভাৰতে ইতিমধ্যে শৃংখলাটো 2-0ৰ অগ্ৰগতি লাভ কৰিছে। আঁঠুৰ আঘাতৰ বাবে শৃংখলাৰ পৰা আঁতৰি থকা ফাষ্ট বলাৰ হৰ্ষিত ৰাণাই ভাৰতীয় দলত যোগদান কৰিছে। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে ধৰমশালাত অনুষ্ঠিত প্ৰথমখন খেলত 7 উইকেটত জয়লাভ কৰাৰ লগতে লক্ষ্ণৌত অনুষ্ঠিত দ্বিতীয়খন খেলত 170 ৰানত জয়লাভ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱাৰ এখন খেলত পেৰাগুৱেই তুৰ্কীৰ বিৰুদ্ধে 1-0 গলত জয়লাভ কৰে। ভাৰতীয় সময় অনুসৰি আজি পুৱা 6 বজাত ফিলাডেলফিয়াত অনুষ্ঠিত আন এখন খেলত ব্ৰাজিলে হেইটিক 3-0 গলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱতি নিশা 3:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত মৰক্কোৱে স্কটলেণ্ডক 1-0 গলত পৰাস্ত কৰে। ভাৰতীয় তথ্য সেৱা IIS-ৰ প্ৰাক্তন জ্যেষ্ঠ বিষয়া দীপংকৰ মুখোপাধ্যায়ৰ যোৱা নিশা কলকাতাত দেহাৱসান ঘটে। 77 বছৰ বয়সীয়া মুখোপাধ্যায় কিছুদিন ধৰি অসুস্থ হৈ আছিল। উল্লেখযোগ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অন্তৰ্গত বিভিন্ন সংস্থাৰ লগতে আকাশবাণীৰ সংবাদ সেৱা বিভাগতো তেওঁ সেৱা আগবঢ়াই থৈ গৈছে। কৰ্মজীৱনত তেওঁ ছিংগাপুৰত আকাশবাণীৰ বিশেষ সংবাদদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইহ সংসাৰত তেওঁ পত্নী আৰু এগৰাকী কন্যাক এৰি থৈ যায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ পাহাৰপুৰত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 68 সংখ্যক জন্মদিন উদযাপন কৰিব। পশ্চিমবংগৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু গৃহমন্ত্ৰীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে টছত জিকি ভাৰতক বলিঙৰ বাবে আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: नजर ने बादलों को बुलाया है। खंडवा की राहों में बस यही अरमान है, बरसे मेघ झूमकर यही सबका इंतजार है। जी हाँ, बहुत ही खूबसूरत संदेश। सुरीला सफर का अंदाज बहुत कुछ बयां कर रहा है। इस खूबसूरत गाने के साथ शुरू हुआ आज का कार्यक्रम। सचमुच बारिश आने वाली है और हमारे यहाँ तो पहली बारिश हो चुकी है। चारों तरफ हरियाली ही हरियाली नजर आती है और प्रकृति को झूमते हुए देख मन भी बड़ा प्रसन्न हो जाता है। और ये हमें संदेश भेज रहे हैं इच्छावर से, बहुत बहुत धन्यवाद आपके संदेश का। एक और श्रोता लिखते हैं कि बारिश से मच्छर बहुत आते हैं रात को और दिन में मक्खियां, और दोनों में कंपटीशन लगा हुआ रहता है और इंसानों को परेशान करने का, तो इन सभी से ज़रूर बचें। बिल्कुल, जो भी ज़रूरी एहतियात है उसे बरतें और ज़रूर ज़रूर बचें इन सब चीज़ों से, क्योंकि बारिश तो है ही लेकिन साथ में बीमारियाँ भी इस मौसम में बहुत ज़्यादा आती हैं, तो अपना ध्यान रखें। हमारे एक और श्रोता लिखते हैं कि आज के जो गीत हैं ये लोगों को सुकून दे रहे होंगे, कहीं ना कहीं ऐसा उन्हें लगता है क्योंकि गीत उन्हें पसंद आ रहे हैं। एक और श्रोता लिखते हैं कि भीगना तो तय है, चाहे बारिश में हो या गर्मी में। अभी दुकान पर काम करते करते हमारी बातें सुन रहे हैं वो, और बाहर घने बादल छाए हैं, दुकान के अंदर पसीने से भीग रहे हैं वो। 2019 की एक बात कहते हैं एक श्रोता, और उन्होंने लिखा है कि अगस्त महीने में पटना में इतनी बारिश हुई थी कि पूरा पटना बारिश से डूब चुका था, जनजीवन अस्त व्यस्त हो गया था। और सबसे ज़्यादा दिक्कत जो हुई वो पानी पीने की हुई, पीने का जो पानी था उसकी बहुत दिक्कत हुई, वो नहीं मिल पा रहा था, और जहाँ तहाँ कैसे करके इंतज़ाम किया गया मोहल्ले में, और कोई गाड़ी भी नहीं आ पा रही थी उस वक्त। तो ऐसे में ये कुछ चीज़ें हैं जो कहीं ना कहीं परेशानी देती है। जी हाँ, इन सब का ख्याल रखना बहुत ज़रूरी है। साथ ही एक और श्रोता लिखते हैं कि बारिश के फुहारों के साथ हंसी के सुरीले फुहारे तब निकले थे जब साथ में मेरी हमसफर थी और पैदल चलते हुए फोल्डिंग छतरी तेज हवा के कारण आधी ऊपर की तरफ हो गई थी। हम भीग भी रहे थे और हंस भी रहे थे। बहुत ही खूबसूरत संदेश, और अब ये गीत इस फहरिस्त में।

জাতীয় জীৱনৰ প্ৰাতঃস্মৰণীয় পুৰুষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিষ্ণুৰাভা দিৱস হিচাপে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি ৰাখিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণুৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণুৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডক্টৰ অনিল শইকীয়া উপস্থিত থাকিব। ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চান্দমাৰীৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণুৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। সমগ্ৰ শিক্ষা আৰু মন্থনৰ প্ৰচেষ্টাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। খণ্ড পৰ্যায়ত দুটাকৈ দলে জিলাভিত্তিক মূল প্ৰতিযোগিতাত অংশ লৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণুৰাভা দিৱস উদযাপন কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মক ড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। আজি পুৱা আৰম্ভ হোৱা এই মক ড্ৰিল সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব। এই মক ড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেশ্যনেল টেষ্টিং এজেন্সীক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেশ্যনেল টেষ্টিং এজেন্সীয়ে তদাৰক কৰিব। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষা কেন্দ্ৰ কৰি তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22,00,000 পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18,00,000 ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। কাইলৈ হ'বলগীয়া এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহো ইতিমধ্যে সাজু হৈ উঠিছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ এটা দলে জিলাখনৰ পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া 5টা কেন্দ্ৰ কালি পৰিদৰ্শন কৰে। দলটোৱে পৰীক্ষা কেন্দ্ৰসমূহৰ সুযোগ সুবিধাৰ বুজ লয়। শোণিতপুৰ আৰু নগাঁও জিলাৰ প্ৰশাসনেও কাইলৈ পৰীক্ষাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ আজি উপজা দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰা হৈছে। বহুসুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষক সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পাঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডঃ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠনি কৰাইছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে টছত জিকি ভাৰতক বলিঙৰ বাবে আহ্বান জনাইছে। বাতৰি যুগুতোৱা পৰলৈকে আফগানিস্তানে 16 অভাৰত 4টা উইকেট হেৰুৱাই 79 ৰান কৰি খেলি আছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ইমান পৰে শ্ৰোতাই দেশৰ মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা পি এম কিষাণৰ 23 সংখ্যক কিস্তিৰ মুকলি কৰা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ শুনিলে। এতিয়া আগবঢ়াইছোঁ আমি।

নমস্কাৰ শ্ৰোতাসকল, আশা কৰোঁ সকলো ভালে আছে। আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই দৰ্শনা আগৰৱালে আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠান আমৈ। আমৈসকল, আজি 20 জুন, আজি ৰাভা দিৱস। সেয়ে আজি আমৈ অনুষ্ঠানত অসমীয়া সংস্কৃতিৰ আকাশৰ উজ্জ্বলতম নক্ষত্ৰ গণশিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কিছু কথা আলোচনা কৰিম, লগতে তেওঁ ৰচনা কৰা গীত শুনিম। অসমৰ এজন বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি, তেওঁ একাধাৰে এগৰাকী সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, কবি, সাহিত্যিক আৰু সংগ্ৰামী নেতা আছিল। তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত বিশেষ অৰিহণা যোগাইছে।

বিষ্ণুপ্ৰসাদ ৰাভাৰ বিৰচিত পংকজ বৰদলৈ পৰিৱেশন কৰা গীতটি শুনিলে। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত বৰ্তমানৰ বাংলাদেশৰ ঢাকাত। তেজপুৰৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ্থে কলিকতালৈ যায়। যদিও শিক্ষা সম্পূৰ্ণ নহ'ল, প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে দৰং জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পোৱাত কুইন এম্প্ৰেছ বঁটা লাভ কৰিছিল। 1932 চনত পুলিচৰ DSP-ৰ চাকৰি পাইছিল যদিও সেই চাকৰি প্ৰত্যাখ্যান কৰে। 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা আৰু খ্যাতি লাভ কৰিছিল। তাতে বিশ্ববিদ্যালয়ৰ তৎকালীন উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক ভাৰতৰ শ্ৰেষ্ঠ কলাবিদ ৰূপে সোণৰ পদকেৰে সন্মানিত কৰাৰ উপৰিও কলাগুৰু উপাধিৰে বিভূষিত কৰিছিল। 1945 চনৰ শেষৰ ফালে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু ক্ৰমে সেই দলৰ সক্ৰিয় সদস্য হয়গৈ। প্ৰায় 2500 বিঘা মাটি প্ৰত্যেক সম্পত্তি হিচাপে লাভ কৰিছিল যদিও তাক গ্ৰহণ নকৰি দুখীয়া দৰিদ্ৰৰ মাজত বিলাই দি নিজে কষ্টৰে অতি সাধাৰণ জীৱন যাপন কৰিছিল। অনুষ্ঠানত সময় আহিছে আন এটি গীত শুনাৰ।

অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু ৰচোতা, বৰ অসমৰ ঐক্য সংহতিৰ হকে মাত মাতোতা, মাৰ্ক্সবাদী চিন্তাধাৰাক সাংস্কৃতিক আন্দোলনৰ ৰূপ দিবলৈ প্ৰয়াস কৰোতা বিষ্ণুপ্ৰসাদ ৰাভাই একাধিকবাৰ বিপ্লৱীৰ অভিযোগত কাৰাবাস খাটিছিল। 1966 চনৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে বিধানসভালৈ নিৰ্বাচিত হৈছিল। ভূপেন হাজৰিকা, হাছিনা হাজৰিকাৰ কণ্ঠৰ এই গীতটি শুনোৱা হওক।

অসমৰ সাধাৰণ ৰাইজৰ অতি আদৰৰ এই শিল্পীজনাই জয়মতী, শোণিতকুঁৱৰী, চিৰাজ আদি চলচ্চিত্ৰ নিৰ্মাণৰ লগত ঘনিষ্ঠভাৱে জড়িত আছিল। চিৰাজ, প্ৰতিধ্বনি আদি ভালেমান ছবিত অভিনয় কৰি খ্যাতি লাভ কৰিছিল। ভালেমান সুৱদী গীতৰ ৰচক আৰু সুৰকাৰ, নিজে গীত গাইছিল, নৃত্য আৰু অভিনয় কৰিছিল। অসমীয়াৰ উপৰিও আন 17টা ভাষা জানিছিল। আহকচোন এইখিনিতে তেখেতৰ ৰচিত এটি গীত শুনি লওঁ। গীতটিত কণ্ঠদান কৰিছে সংগীতা বৰঠাকুৰে।

তেখেতৰ সৃষ্টিৰ ভিতৰত বিষ্ণুৰাভাৰ গীত অন্যতম। 1969 চনৰ 20 জুনত এই মহান শিল্পীগৰাকীৰ মৃত্যু হয়। তেওঁৰ স্মৃতিত প্ৰতি বছৰে 20 জুন তাৰিখে বিষ্ণুৰাভা দিৱস পালন কৰা হয়। তেওঁৰ কৰ্মৰাজি অসমীয়া জাতিৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তেওঁ আমাৰ মাজত জীয়াই আছে আৰু সদায় জীয়াই থাকিব। আমৈসকল, আজি অনুষ্ঠান শুনি নিশ্চয় ভাল পালে। আজি অনুষ্ঠান সামৰাৰ সময় আহি পৰিল। মই দৰ্শনা আগৰৱালে আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

0: ইমান পৰে শ্ৰোতাই আমৈ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।
1: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।

এইখিনিতে এটি ঘোষণা। 22 জুন সোমবাৰে কৃষি আলোচনা অনুষ্ঠানত পুৱা 6:30 বজাত বিগত সময়ছোৱাত নগাঁও জিলা কৃষি বিভাগে সফলতাৰে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব নগাঁও জিলাৰ জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাই।

23 জুন মঙলবাৰে সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত শুনিবলৈ পাব জৈৱিক কৃষিত পোষক মৌলৰ ব্যৱস্থাপনা। এই সম্পৰ্কে এটি আলোচনা। আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰৰ মৰিগাঁৱৰ বিষয়বস্তু বিশেষজ্ঞ ভূমি বিভাগৰ সৌৰভ বৰুৱা আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। লগতে শুনিবলৈ পাব মৰিগাঁও জিলাৰ নটুৱা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক তিলেন নাথৰ সৈতে হোৱা কথা বতৰা।

দ্বাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে কাইলৈ পুৱা 10 বজাত আকাশবাণী নগাঁও কেন্দ্ৰ যোগে শুনিবলৈ পাব যোগ বিশেষজ্ঞ তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিচাৰক সঞ্জীৱ দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে কিৰণ চন্দ্ৰ নাথে।

শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাঁথৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তে গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

শ্ৰোতাসকল, আজিৰ যুৱ তৰংগ অনুষ্ঠানটি শুনিবলৈ পাব 9:30। এয়া আকাশবাণী নগাঁও। কণ্টেক্ট পিছতে অসমীয়াত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী। কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মকড্ৰিলৰ লগতে প্ৰশাসনৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ। ডিব্ৰুগড়ৰ লেকাইত আজি সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন আৰু এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত আফগানিস্তানক ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানশ্ৰীৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। সত্ৰীয়া শিল্পী মানিক বৰপায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হয়। অসমৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হয়। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিশপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
2: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি ধন্য

0: ৰাভা দিৱস উপলক্ষে মই সমগ্ৰ অসমবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এই মহান মনীষীগৰাকীৰ চৰণ কমলত সমগ্ৰ ৰাজ্যবাসীৰ হৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছো। আজিৰ এই পবিত্ৰ দিনটোত আমি কেৱল ৰাভাদেৱক সোঁৱৰণ কৰিবলৈ সমবেত হোৱা নাই, বৰঞ্চ তেওঁ দেখুওৱা বিশাল মানৱতাবাদী দৰ্শন, সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা আৰু শোষিত নিষ্পেষিত সমাজৰ মুক্তিৰ যি মহা সংগ্ৰাম, তাক আমাৰ বুকুত নতুনকৈ ধাৰণ কৰাৰ সংকল্প ল'বৰ বাবে আমি এই স্থানত একত্ৰিত হৈছো।
1: সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিত উদযাপন কৰা হৈছে। সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাউলি আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত হাউলি ৰাস মন্দিৰ প্ৰাংগণত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে। ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰীৰ গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত দিনজোৰা কাৰ্যসূচীৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে ৰাভা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে জিলাখনৰ কেইবাগৰাকীও সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়া উপস্থিত থাকে। এই অনুষ্ঠানত ৰাভা সংগীত পৰিৱেশন কৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয়। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰীৰ উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা আৰু মন্থনৰ প্ৰচেষ্টাত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে। কাৰ্বি আংলং জিলাতো ডিফু সাহিত্য সভাৰ উদ্যোগত ডিফুৰ ৰাংচিনা ভৱনত ৰাভা দিৱস উদযাপন কৰা হৈছে। ওদালগুৰি জিলা সাহিত্য সভাই শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সহযোগত ভোলাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰিছে। কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাভা দিৱস উপলক্ষে এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে ৰাভা সংগীত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। এই মকড্ৰিলত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়া এই পৰীক্ষা সকলো কেন্দ্ৰ ইতিমধ্যে নেচনেল টেষ্টিং এজেন্সীক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখাৰ প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষা প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যে CCTVৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে সমগ্ৰ পৰীক্ষা প্ৰক্ৰিয়াটো নেচনেল টেষ্টিং এজেন্সীয়ে তদাৰক কৰিব। ইয়াৰ উপৰিও সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। পৰীক্ষাক কেন্দ্ৰ কৰি তদন্তকাৰী আৰু নিৰাপত্তা সংস্থালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। জিলা প্ৰশাসনৰ উপৰিও ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও এই পৰীক্ষাৰ ব্যৱস্থাত সামগ্ৰিকভাৱে দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে কাইলৈ এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে 22,00,000 পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে। ইয়াৰে 18,00,000 ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে। কাইলৈ হ'বলগীয়া এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে ইতিমধ্যে সাজু হৈ উঠিছে। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু শোণিতপুৰ জিলা প্ৰশাসনেও কাইলৈ পৰীক্ষাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নগাঁও জিলা প্ৰশাসনে এই পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ জিলা আয়ুক্তৰ অধ্যক্ষতাত বৈঠকত মিলিত হৈছে। ডিব্ৰুগড়ৰ সমীপৰ লেকাইত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন কৰে। ডিব্ৰুগড়ৰ লেকাইত ইয়াৰ পূৰ্বে স্থাপন কৰা আৰু কাৰ্যক্ষম হৈ থকা আৱৰ্জনা নিষ্কাশন প্ৰকল্পটোৰ বিশাল চৌহদতে এই সমন্বয় আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰটো স্থাপন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত অসম প্ৰদূষণ বোৰ্ডৰ অধ্যক্ষ, ডিব্ৰুগড় জিলা আয়ুক্ত, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণৰ সচিবকে ধৰি সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এইটো প্ৰথম সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে। এই প্ৰকল্পটোত ৰাসায়নিক আৱৰ্জনা, বায়মেডিকেল আৱৰ্জনাকে ধৰি সকলো ধৰণৰ আৱৰ্জনা পৰ্যায়ক্ৰমে নিষ্কাশন কৰাৰ ব্যৱস্থা উপলব্ধ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পাথৰকুৰীৰ মেগজিনস্থিত সাধনী ভৱনত সদৌ অসম চুটীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় আৰু এটা ছাত্ৰাবাস মুকলি কৰে। ৰাজ্য চৰকাৰৰ আনটাইত পুঁজি আৰু চুটীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ প্ৰায় 5 কোটি টকা ব্যয়েৰে এই কাৰ্যালয় আৰু ছাত্ৰাবাসটো নিৰ্মাণ কৰা হৈছে। ছাত্ৰাবাসটো মুকলি কৰি ডঃ শৰ্মাই কয় যে দীৰ্ঘদিনৰে পৰাই গুৱাহাটীৰ মাজমজিয়াত চুটীয়া ছাত্ৰ সন্থাৰ বাবে এটা আধুনিক উন্নতমানৰ কাৰ্যালয়ৰ প্ৰয়োজন আছিল আৰু আজি এই প্ৰয়োজন বাস্তৱত ৰূপায়িত হ'ল। তেওঁ কয় যে গুৱাহাটীলৈ অধ্যয়নৰ বাবে অহা ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন কামত গুৱাহাটীলৈ অহা জনগোষ্ঠীটোৰ লোকসকল এই নতুন ভৱনৰ জৰিয়তে উপকৃত হ'ব। জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি বকু ছয়গাঁৱত দুটা জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। পাইলট প্ৰকল্পৰ অধীনৰ এই প্ৰকল্প দুটা পৰিদৰ্শন কৰি অভিযন্তা আৰু অন্যান্য কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে তেওঁ মত বিনিময় কৰে। তেওঁ এই প্ৰকল্প দুটাৰ কাৰিকৰী দিশ, ৰূপায়ণ প্ৰক্ৰিয়া আৰু সম্ভাৱনাৰ সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ লগতে স্থানীয় কৃষক আৰু জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। অহা 28 জুনত কাৰ্বি আংলঙৰ ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ নিম্ন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ বিশেষ অসম শিক্ষক অৰ্হতা পৰীক্ষা 2026 অনুষ্ঠিত হ'ব। কেন্দ্ৰটোত সুকলমে নিকা আৰু শান্তিপূৰ্ণভাৱে পৰীক্ষা সম্পন্ন কৰাৰ উদ্দেশ্যে কালি কাৰ্বি আংলং জিলা দণ্ডাধীশে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ আয়ুক্ত আৰু তিতাবৰ মহকুমাৰ কৃষি বিষয়াই আজি মাধৱপুৰ টেঙাজান গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষকৰ উদ্যান পৰিদৰ্শন কৰে। ভৱেন শইকীয়া নামৰ কৃষকগৰাকীয়ে ড্ৰেগন ফ্ৰুট, অমিতা, নেমু, মধুৰিয়াম, কল আদিকে ধৰি বিভিন্ন খেতি কৰি সফলতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কৃষকসকলক উৎসাহিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি আফগানিস্তানে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় আৰু দলীয় স্কৰ 36 ৰাণ হৈ থাকোঁতে 4টাকৈ উইকেটৰ পতন ঘটে। ভাৰতে ইতিমধ্যে শৃংখলাটোত 2-0 অগ্ৰগতি লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58সংখ্যক স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্ণাঢ্য কাৰ্যসূচী। কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি মক ড্ৰিলৰ লগতে প্ৰশাসনৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ আৰু ডিব্ৰুগড়ৰ লেকাইত আজি সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ। এই সম্পৰ্কে আলোচনাটিত ভাগ লৈছে নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া প্ৰীতিশা শইকীয়াই। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া প্ৰীতিশা শইকীয়াক। নমস্কাৰ।
1: নমস্কাৰ।
0: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ।
0: আৰু আপোনাৰ লগত আমি আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে।
1: হয়, ধন্যবাদ জনাইছোঁ। যিহেতু আমি জানোৱেই যে মৎস্য পালন বা মাছ পালন হয় অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু পুষ্টি সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ, আৰু বেছিভাগ জনসংখ্যাই খাদ্যৰ চাহিদাৰ পূৰণৰ লগতেও নিবনুৱা যুৱক যুৱতীৰ বাবে মাছ পালন হয় এক লাভজনক জীৱিকা হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে এই মীন ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ ৰোগে যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছে, যাৰ ফলত উৎপাদনৰ হ্ৰাস পায় আৰু পালনকাৰীসকলে আৰ্থিক লোকচানৰ সন্মুখীনো হয়। সেয়েহে আমি ৰোগসমূহৰ চিনাক্তকৰণ আৰু সময়ে সময়ে তাৰ প্ৰতিকাৰ লোৱাটো অতি প্ৰয়োজনীয়।
0: এতিয়া মাছৰ বেমাৰৰ কথা যিহেতু আহিছে, নহয় জানো, মাছৰ ৰোগ মানে কি?
1: সৰ্বপ্ৰথমে আমি জানিব লাগিব যে মাছৰ ৰোগ মানেনো কি। মাছৰ ৰোগ হৈছে এনে এক অস্বাভাৱিক অৱস্থা যিয়ে মাছৰ স্বাভাৱিক স্বাস্থ্য, বৃদ্ধি, আচৰণ আৰু জীৱন ধাৰণৰ ক্ষমতা ব্যাহত কৰে। নাইবা আমি এনেকৈও ক'ব পাৰোঁ যে মাছৰ শৰীৰত যিকোনো ধৰণৰ অস্বাভাৱিক পৰিৱৰ্তন দেখা দিলে আৰু তাৰ ফলত মাছৰ স্বাভাৱিক কাৰ্যক্ষমতা যদি হ্ৰাস পায় তাকে আমি মাছৰ ৰোগ বুলি ক'ব পাৰোঁ।
0: ইয়াৰ লক্ষণসমূহ কেনেকুৱা?
1: হয়, এই ৰোগাত্মক বা বেমাৰী মাছবিলাকৰ সাধাৰণতে কিছুমান লক্ষণ আছে, যেনে ধৰি লওক মাছে খাদ্য গ্ৰহণ কমি যায়, মাছে অস্বাভাৱিকভাৱে সাঁতুৰিবলৈ আৰম্ভ কৰে,
0: চালচলনত মানে অস্বাভাৱিকতা আহে,
1: হয়, মাছে পানীৰ ওপৰত আহি কপকপাই থাকে, মাছৰ গাত ঘাঁ লাগে, তাৰপিছত মাছত মিউকাছ জাতীয় যিটো পিছল মিউকাছ হয় সেইটো বেছিকে
0: দেখা
1: যায়, আৰু শৰীৰ বা ফুলৰ ৰং সলনি হৈ যায়,
0: আৰু উকনিও হয় কেতিয়াবা মাছৰ গাত,
1: উকনি, হয় হয়, মাছৰ উকনি আৰু বেলেগ ধৰণৰ পৰজীৱী দেখা পোৱা যায়, আৰু মাছৰ ফুল পেটটো ফুলি যায়, এনেধৰণৰ কিছুমান লক্ষণ দেখা পাবলৈ
0: দেখা পোৱা যায়। এইবোৰে মানে ৰোগ, আৰু এই ৰোগ কেনেধৰণৰ
1: হয়,
0: কি ধৰণৰ মানে ৰোগ?
1: হয় হয়, সাধাৰণতে ৰোগ দুই ধৰণৰ থাকে, এক হয় সংক্ৰামক যিটো ইনফেকচিয়াছ ৰোগ হয় আৰু আনটো হয় অসংক্ৰামক যিটো নন ইনফেকচিয়াছ। আৰু এই সংক্ৰামক ৰোগটোৱে সঘনাই হোৱা দেখা যায়। এই সংক্ৰামক ৰোগৰ ভিতৰত ধৰি লওক বেক্টেৰিয়েল ৰোগ, ফাংগেল ৰোগ বা ভেঁকুৰজাতীয় ৰোগ, পৰজীৱী ৰোগ, এইখিনি সোমায়। আৰু অসংক্ৰামক ৰোগৰ ভিতৰত ধৰি লওক অক্সিজেনৰ ডেফিচিয়েঞ্চি, পুষ্টিৰ ডেফিচিয়েঞ্চি মানে খাদ্যৰ ডেফিচিয়েঞ্চি, তাৰ বাহিৰে এমনিয়া টক্সিচিটি, এনেধৰণৰ ৰোগ কিছুমান
0: দেখা পোৱা যায়।
1: এতিয়া মই যিকেইটা ৰোগ বেছিকৈ দেখা পোৱা যায় সেইকেইটা বিষয়ে আলোচনা কৰিম। প্ৰথমটো যিটো বেক্টেৰিয়েল ৰোগৰ ভিতৰত দুটা তিনিটা খুবেই সাধাৰণতে দেখা পোৱা যায় অসমত। প্ৰথমটো হয় ড্ৰপচি। এই ড্ৰপচি বেমাৰৰ মূল কাৰক হয় এৰ'মনাছ হাইড্ৰফিলা নামৰ বেক্টেৰিয়াটো। ইয়াৰ লক্ষণসমূহ এনেধৰণৰ হয় যে পেটটো ফুলি যায়, কাৰণ পেটৰ ভিতৰত পানী জমা হৈ যায়, আৰু বাকলিবিলাক থিয় থিয় পাইন কোণৰ নিচিনা হৈ যায়। এই পাইন কোণ এটা যিটো আমি আমাৰ ড্ৰয়িং ৰুমত সজাই থওঁ, তেনেকুৱা মাছৰ বাকলিবিলাক পাইন কোণৰ নিচিনা হৈ যায়, আৰু চকুটো ওলাই পৰে। আৰু তাৰ বাহিৰে ধৰি লওক মাছবিলাক বহুত এলেহুৱা হৈ যায়, খাদ্য গ্ৰহণ নকৰা হৈ যায়। দ্বিতীয়টো হৈছে আলচাৰ ডিজিজ। এইটোৰ কাৰকটো হয় এৰ'মনাছ হাইড্ৰফিলা বা চিউডোমোনাছেও এই দুটা বেক্টেৰিয়াই এই বেমাৰটো কৰে। ইয়াৰ লক্ষণসমূহ হয় যে শৰীৰত ৰঙা ৰঙা দাগ হৈ যায়, সৰু মানে পিম্পলৰ নিচিনা সৰু সৰু দাগ হয়, আৰু তাৰপাছতে সেই দাগটোৱে আলচাৰৰ আলচাৰ সৃষ্টি কৰে। আলচাৰ বা ঘাঁহ আৰু পাখিও ক্ষয় যায়। তাৰ বাহিৰে আৰু এটা বেক্টেৰিয়েল ডিজিজ আছে যিটো ফিনৰট বুলি কয়। এইটো চিউডোমনাছ ফ্লোৰোসেন্স নামৰ বেক্টেৰিয়াটোৱে কৰে আৰু এইটোৰ লক্ষণসমূহো এনেধৰণৰ যে পাখিবিলাকৰ কিনাৰবোৰ ক্ষয় যায়, গোটেই পাখিখনো ছিঙি পৰি যায়, মাছবিলাক বহুত দুৰ্বল হৈ উঠে। তো এই বেমাৰ বেক্টেৰিয়াজনিত বেমাৰৰ প্ৰতিকাৰটো এনেধৰণৰ ল'ব পাৰি যে এণ্টিবায়'টিক এটা আছে যিটো অক্সিটেট্ৰাচাইক্লিন বুলি কওঁ, সেইটো যদি আমি খাদ্যত 1.5 to 2 grams পাৰ কেজি খাদ্যত মিহলাই আমি 7 দিন খুৱাব লাগিব মাছক। তাৰ বাহিৰে KMnO4 মানে যিটো আমি পটাছিয়াম পাৰমাংগেনেট বুলি কওঁ, পুখুৰীত 1-3 PPM হাৰত ব্যৱহাৰ কৰিব লাগে। আৰু তাৰ বাহিৰেও ধৰি লওক পানীৰ গুণাগুণ উন্নত কৰিব লাগে, নিয়মীয়াভাৱে চূণ প্ৰয়োগ কৰিব লাগে আৰু বেমাৰ হোৱা মাছকেইটা পৃথক কৰি দিলেও সেইটো ইয়াৰ পাছত আহিলে ফাংগাছ জাতীয় ৰোগ বা যিটো ভেঁকুৰজনিত ৰোগ হয়। এইটোত দুটা খুবেই মানে বেছিকৈ হোৱা হয়, EUS আৰু ছেপ্ৰলেগনিঅ'ছিছ। EUSটো হয় এপিজুটিক আলচাৰেটিভ চিনড্ৰম আৰু ইয়াৰ কাৰকটো হয় এফেনোমাইচিছ ইনভেডেন্স বুলি ভেঁকুৰ, এই ভেঁকুৰৰ দ্বাৰা এই ৰোগটো হয়। ইয়াৰ লক্ষণসমূহ

0: হয় যে শৰীৰত সৰু সৰু দাগ হয় প্ৰথমত, এই সৰিয়হৰ গুটিটোৰ নিচিনা সৰু সৰু প্ৰথমত দাগ হয় আৰু তাৰপাছত সেই দাগবিলাক গভীৰ ঘাঁহলৈ পৰিণত হৈ যায় আৰু পাখিও ক্ষয় যায়, মাছবিলাক দুৰ্বল হয় আৰু খাদ্য গ্ৰহণ নকৰা হৈ যায়। ইয়াৰ প্ৰতিকাৰ হিচাপে চিফেক্স বুলি এটা মেডিচিন পায়, সেইটো আমি 1 লিটাৰ 1 হেক্টৰ পুখুৰীত 1 লিটাৰ ব্যৱহাৰ কৰোঁ।
1: 1 হেক্টৰত 1 লিটাৰ
0: 1 হেক্টৰত 1 লিটাৰ আৰু বিঘাত যদি হয় তে আমি 130 mg ব্যৱহাৰ কৰোঁ। আৰু পুখুৰীত কেমেনফৰটো আমি 1 ppm হাৰত প্ৰয়োগ কৰা হয়। তাৰ উপৰিও প্ৰতি বিঘাত পানীত মানে 10 kg চূণ আৰু 1 kg হালধিৰ মিশ্ৰণ ব্যৱহাৰ কৰিব পৰা যায়। আৰু তাৰ বাহিৰেও আমি সাৰ প্ৰয়োগটো একদমেই বন্ধ কৰি দিব লাগে আৰু অতিৰিক্ত চূণ প্ৰয়োগ কৰি পানীৰ pHটো যদি আমি 8 to 8.5 বৃদ্ধি কৰিব পাৰিলে এই ৰোগৰ প্ৰতিৰোধ কৰিব পৰা যাব। আনটো হৈছে ছেপ্ৰলেগনিঅ'ছিছ বা এইটোক আমি কটন উল ডিজিজ বুলিও কওঁ।
1: কটন উল ডিজিজ
0: এইটোত মানে কি হয়, আপুনি মাছৰ গাতে হওক বা ফুল যিটো আমি গিল বুলি কওঁ তাতে হওক বা কণীতে হওক এটা তুলা বা কপাহৰ দৰে এটা আৱৰণ আহি যায় আৰু মাছবিলাক আলস হোৱা হৈ যায়, খাদ্য গ্ৰহণ নকৰা হৈ যায়। তো এনে ক্ষেত্ৰত ইয়াৰ প্ৰতিকাৰ হিচাপে মেলেকাইট গ্ৰীণ বুলি এটা মেডিচিন থাকে, সেইটো আমি 0.15 ppm 3 দিনৰ ব্যৱধানত 3 বাৰ প্ৰয়োগ কৰিব লাগে। আৰু তাৰ বাহিৰেও যিটো কেমেনফৰ পটাচিয়াম পাৰমাংগেনেট সেইটো ইউজ ব্যৱহাৰ কৰিব পৰা যায়। আন এটা আছে ফাংগাছজাতীয় ৰোগ, সেইটো হয় ব্ৰেংকিঅ'মাইক'ছিছ। সেইটো ব্ৰেংকিঅ'মাইচিছ নামৰ ফাংগাছটোৱে কৰে। ইয়াৰ লক্ষণটো এনেকুৱা হয় যে ফুল মানে যিটো আমাৰ গিল হয় মাছৰ সেই গিলটো পচি যায়। তাৰ ফলত যিহেতু গিলৰ দ্বাৰাই মাছে উশাহ লয় সেইকাৰণে উশাহ নিশাহত মাছৰ দিগদাৰী হয়, কষ্ট পায়, তো পানীৰ ওপৰত আহি কপকপাই থাকেহি। তো ইয়াৰ প্ৰতিকাৰতো আমি পুখুৰীৰ মানে পুখুৰীবিলাক ধৰি লওক চাফ চিকুণকৈ ৰাখিব লাগে, খাদ্য কমাই দিব লাগে, এনেধৰণৰ। তৃতীয়টো হৈছে পেৰাচাইটিক ডিজিজ, যিটো পৰজীৱীজনিত ৰোগ। ইয়াৰ বহুতকেইটা আছে ইয়াৰ ভিতৰত, কিন্তু যিটোৱে সবতকৈ বেছি অসমত ক্ষতিগ্ৰস্ত কৰিছে সেইটো হয় আৰ্গুলচিছ, মানে আৰ্গুলাছ। এইটোৱে আমি মাছৰ ওকণি বুলি কওঁ। ইয়াৰ লক্ষণসমূহ এনেধৰণৰ হয় যে আপুনি মাছৰ ওকণিটো মাছৰ গাতে বগাই থকা দেখা পোৱা যায় হয়। আৰু সেই যিখিনি জেগাত লাগে সেইখিনি জেগাত ঘাঁহ হৈ যায় আৰু ঘাঁহ লাগি পেলাই তেজ ওলোৱাও হয়। তাৰপিছত মাছে কি কৰে, ধৰি লওক পুখুৰীৰ পাৰত বা ধৰি লওক কিবা ডাল বা ধৰি লওক গোটাজাতীয় বস্তু যদি পুখুৰীত পৰি থাকে তো তাত গৈ পেলাই গাটো ঘঁহাই থাকে। ইয়াৰ প্ৰতিকাৰৰ ভিতৰত ক্লিনাৰ নামৰ এটা মেডিচিন পায়, যিটো আমি 30 ml 1 বিঘাত পুখুৰীত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তাৰ বাহিৰে লবণ স্নান, যিটো আমি চল্ট বাথ বুলি 2% চল্ট বাথ, তুমি 30 মিনিটৰ কাৰণে যিটো ওকণিটো লাগি থাকে যিটো মাছত সেইটো আহি পেলাই সেই 30 মিনিটৰ কাৰণে তাত ডুবাই আকৌ পুখুৰীত এৰি দিব পাৰি, তেতিয়া মানে ওকণিকেইটা সৰি পৰি যায়। ইয়াৰ পাছত আৰু কেইটামান আছে এনেকুৱা ধৰণৰ, যিটো আমি লাৰ্নিঅ'ছিছ বুলি কওঁ বা এংকৰ ৱৰ্ম। সেইটো মানে এনেধৰণৰ হয়, ধৰক শৰীৰত বা পাখিত বা ফুলত এটা দীঘল পৰিজীৱী বাহিৰতে লাগি থোৱা, চকুদি দেখা পাওঁ বাহিৰত লাগি থাকে, সেই পৰিজীৱীটো যোনখিনি জেগাত লাগি থাকে বা সংলগ্ন হয় সেই জেগাটো ঘাঁহ সৃষ্টি হোৱা যায় আৰু মাছে বাৰে বাৰে মানে গাটো ঘঁহাই থাকে। তাৰ উপৰি মাছে খাদ্য গ্ৰহণ কৰাও কমাই দিয়ে, এনেধৰণৰ লক্ষণ কিছুমান দেখা পোৱা যায়। আৰু ইয়াৰ প্ৰতিকাৰত আমি সেই একেখিনিয়ে ধৰি লওক কেমেনফৰ যিটো পটাচিয়াম পাৰমাংগেনেট ব্যৱহাৰ কৰিব লাগে, পুখুৰী পৰিচ্ছন্নতা বজাই ৰাখিব লাগে, পানীৰ গুণাগুণ নিয়ন্ত্ৰণ কৰিব লাগে। নতুন আৰু এটা কাম আমি কৰিব পাৰোঁ, যেতিয়া আমি নতুন পোনা বা মাছ আনো সেইটো আমি পুখুৰীত এৰাৰ আগত আমি 24 ঘণ্টা কোৱাৰেণ্টাইন কৰিব লাগে। বেলেগ এটা টেংকত ধৰি লওক আপুনি 24 ঘণ্টা ৰাখিলে, তাৰপাছত দেখিলে যে তাৰ এনেকুৱা একো চিম্পটমছ দেখুওৱা নাই বেমাৰৰ, তাৰপাছত সেইটো পুখুৰীত মেলি দিব লাগে।
1: প্ৰথমতে আমি নিৰীক্ষণ কৰি ল'ব লাগিব।
0: হয় হয়, নিৰীক্ষণ কৰাৰ পাছত যেতিয়া দেখিলে যে তেনেধৰণৰ একো বেমাৰ দেখা দিয়া নাই,
1: এবনৰ্মেলিটি নাই,
0: তাৰপিছত আপুনি পুখুৰীত মেলি দিব পাৰে। তৃতীয়টো হৈছে যিটো বগা দাগ ৰোগ, এইটো হোৱাইট স্পট ডিজিজ বুলি কয়। এইটো এটা ইকথায়োপথেৰাছ মাল্টিফিলিছ নামৰ ভেঁকুৰটোৱে কৰে। আৰু ইয়াৰ লক্ষণসমূহ এনেধৰণৰ হয় যে মাছটোৰ গোটেই গাত বগা বগা দাগ হৈ যায়, সৰু সৰু বগা বগা দাগ, আৰু ই অস্বাভাৱিক।

0: পৰজীৱীটো। আৰু ইয়াৰ লক্ষণটো এনেধৰণৰ হয়, ধৰি লওক ফুলটো ফুলৰ ক্ষতি হয়, যিহেতু পেৰাচাইটটো ফুলতে লাগে, গিলতে লাগে, তো সেইকাৰণে ফুলটো পচি যোৱা নিচিনা হয়, আৰু যিহেতু গিলৰ পৰাই উশাহ লয় তেওঁলোকে, তো শ্বাস প্ৰশ্বাসত অসুবিধা হয় আৰু তাৰ বৃদ্ধি মাছৰ বৃদ্ধিৰ হ্ৰাস পৰে। আৰু ইয়াৰ প্ৰতিকাৰতো সেই একেখিনিয়ে লবণ স্নান, আমি 2-3-5% 10-15 মিনিটলৈ কৰিব পৰা যায়। এইখিনি আছিলে সংক্ৰামক ৰোগ। ইয়াৰ পাছত কেইটামান অসংক্ৰামক ৰোগ, যিটো নন ইনফেকচিয়াছ ডিজিজ বুলি কয়, যেনে ধৰি লওক অক্সিজেনৰ অভাৱ। এই অক্সিজেনৰ অভাৱৰ কাৰণ মানে বহুতো হ'ব পাৰে, ধৰি লওক পানীৰ গুণাগুণ বেয়া হোৱা, ডাৱৰীয়া বতৰ, সেই তেনেকুৱা সময়তো পানীত অক্সিজেন কমি যায়, বা পুখুৰীত মাছৰ যদি ঘনত্বা, যিটো ষ্টকিং বুলি কওঁ, ষ্টকিং ডেন্সিটিটো যদি পুখুৰীত বেছি হয় তেন্তে অক্সিজেনো কমি যাব। তো এইবিলাক ক্ষেত্ৰত হয়, আৰু ইয়াৰ লক্ষণসমূহ এনেধৰণৰ হয়, ধৰি লওক মাছটো পানীৰ ওপৰত আহি কপকপাই থাকে, আৰু বেছিকৈ অক্সিজেন কমি গ'লে মানে হঠাৎ মৃত্যু হোৱা দেখা যায়। ইয়াৰ প্ৰতিকাৰ হিচাপে আমি এৰেশ্যন কৰিব লাগে। এৰেশ্যন ধৰি লওক এৰেটাৰ দি কৰিব পাৰি, যিটো বজাৰত কিনিব পায়। তাৰ উপৰিও এডাল শুকান দীঘল বাঁহেৰে যদি আমি পানীৰ ওপৰত মাৰোঁ, তো তেতিয়াও
1: অক্সিজেনৰ ছাপ্লাইটো আহিব,
0: হয় আহি যায়। আৰু তাৰ বাহিৰেও যিবোৰ অলাগতিয়াল উদ্ভিদ বা জাবৰ পৰি থাকে পুখুৰীত, হয়, সেয়া আঁতৰাই দিব পৰা যায়, পাৰিলে খুবেই ভাল। আৰু নহ'লে মাছৰ সংখ্যাটো যদি আমি কমাই দিব পাৰোঁ তেতিয়াও কাম দিব। তাৰ দ্বিতীয়টো হৈছে এমনিয়া টক্সিচিটি। ইয়াৰো বহুতো কাৰণ হ'ব পাৰে, ধৰি লওক অধিক খাদ্য দিলে বা তেতিয়াও এমনিয়াটো বাঢ়ি যায়, যিহেতু খাদ্যটো মাছে গ্ৰহণ নকৰে, তো তলত পৰি পৰি এইটো এমনিয়া হৈ যায়গৈ। আৰু তাৰ বাহিৰেও ধৰি লওক গছৰ ডাল পাত এনেকুৱা ধৰণৰ অলাগতিয়াল উদ্ভিদবিলাক পচি পেলাই তলত গেট জমা হৈ যায়, আৰু তেতিয়াও সেইটো এমনিয়া সৃষ্টি কৰে। তো ইয়াৰ লক্ষণসমূহো এনেধৰণৰ যে ফুলৰ ক্ষতিগ্ৰস্ত হয়, খাদ্য গ্ৰহণ কৰা কমি যায় আৰু মৃত্যু হ'ব পাৰে। ইয়াৰ প্ৰতিকাৰ হিচাপে আমি সেই নিয়মীয়াভাৱে পানী সলনি কৰিব লাগিব, চূণ প্ৰয়োগ কৰিব লাগিব, আৰু খাদ্যৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰিব লাগিব। তৃতীয়টো হৈছে পুষ্টিজনিত ৰোগ, যিটো আমি ডেফিচিয়েঞ্চি ডিজিজ হয়। ইয়াৰ কাৰকটো সেই মানুহৰ দৰে একেদৰে হয়, আমি ধৰি লওক খাদ্য খালে, ভালকৈ পুষ্টিকৰ খাদ্য নাপালে বা ভিটামিন মিনাৰেল ডেফিচিয়েঞ্চি হ'লে আমাৰ গাত ডেফিচিয়েঞ্চি হয়, তেনেকৈ মাছৰো একেধৰণে। তো ইয়াৰ লক্ষণবিলাকো এনেধৰণৰ যে মাছৰ বৃদ্ধিটো কমি যায়, শৰীৰৰ বিকৃতি ঘটে আৰু ৰোগৰ প্ৰতিৰোধ ক্ষমতাটো হ্ৰাস পৰে। আমাৰ যেনেকৈ ভিটামিন মিনাৰেল ডেফিচিয়েঞ্চি হয়, মাছৰো হয়। মাছৰ এনে এক ডেফিচিয়েঞ্চি আছে যিটো ভিটামিন চি ডেফিচিয়েঞ্চি, স্কাৰ্ভি বুলি কয়, সেইটোত মানে মাছৰ মেৰুদণ্ডডাল বেকা হৈ যায়। তো এনে ক্ষেত্ৰত আমি প্ৰতিকাৰ হিচাপে পুষ্টিকৰ খাদ্য দিব লাগিব আৰু ভিটামিন মিনাৰেলৰ মিশ্ৰণ ব্যৱহাৰ কৰিব লাগিব। এইকেইটাই বেছিকৈ হোৱা ৰোগ দেখা পোৱা যায়।
1: ঠিক আছে, আজি আপুনি আহি মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে জনালে। আমাৰ আলোচনাটি আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।
0: ধন্যবাদ।
1: ইমান পৰে মাছৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে নগাঁও মীন উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ মীন উন্নয়ন বিষয়া প্ৰীতিশা শইকীয়া আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতান্তি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে মৰিগাঁও জিলাৰ দণ্ডুৱা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক প্ৰণৱ সিংহৰ সৈতে হোৱা কথা বতৰা। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ মৰিগাঁও জিলাৰ দণ্ডুৱাৰ এগৰাকী প্ৰগতিশীল কৃষক, তেখেত হৈছে প্ৰণৱ সিংহ। নমস্কাৰ।
2: নমস্কাৰ।
1: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি কৃষিকৰ্মৰ লগত জড়িত
2: হয়
1: নহয় জানো? বৰ্তমান সময়ত আপুনি কি কি খেতি কৰিছে বা কেনেধৰণেৰে কৰিছে, এই সম্পৰ্কে আপুনি জনাওকচোন।
2: হয়, বৰ্তমান মই কৃষিৰ লগতে জড়িত। ফুড প্ৰচেছিং ইউনিট এটা আছে ঘৰুৱা নামেৰে, আৰু তাৰ লগতে আমি ধান আৰু চাউলৰ ব্যৱসায়ৰ লগত জড়িত। এইখিনি কাম আমি কৰি আছোঁ।
1: ফুড প্ৰচেছিঙত আপুনি বিভিন্ন ধৰণৰ আচাৰ বা অন্যান্য খাদ্য সামগ্ৰী আপোনালোকে তৈয়াৰ কৰে, কি কি কৰে?

0: বা
1: বিশেষকৈ আমি ভোট জলকীয়াৰ আচাৰ প্ৰস্তুত কৰোঁ।
0: ভোট জলকীয়া আচাৰ কেনেদৰে প্ৰস্তুত কৰে বা কিমান পৰিমাণত বা ইয়াৰ পেকেটিং কেনেকৈ কৰে বা ক'ত বিক্ৰী কৰে, বজাৰ ব্যৱস্থা এই সম্পৰ্কে জনাওকচোন।
1: আমি 2016 চনৰ পৰা কৰি আছোঁ।
0: হয়,
1: প্ৰাৰম্ভিক অৱস্থাত মই এজন কৃষক হিচাপে আছিলোঁ, ভোট জলকীয়া খেতি বাতি কৰিছিলোঁ আৰু বজাৰত যেতিয়া ভোট জলকীয়াৰ দামটো উঠা নমা কৰি থাকে তেতিয়া মনলৈ আহিল যে আমি বস্তু বিক্ৰী তেনেদৰে ভোট জলকীয়া হিচাপে বিক্ৰী কৰাতকৈ যদি আচাৰ হিচাপে বিক্ৰী কৰিব পাৰোঁ তেনেহ'লে সেই বজাৰৰ উঠা নমা দামৰ ক্ষেত্ৰত মই সকাহ এটা পাম আৰু বজাৰখন মোৰ ডাঙৰ হৈ যাব। কিয়নো মই যদি ভোট জলকীয়াই বিক্ৰী কৰিব লগা হয় 2-3খন বজাৰ বা এইখিনিহে সুবিধাটো আছে, কিন্তু আচাৰ বিক্ৰী কৰিব লগা হ'লে মোৰ কাৰণে বজাৰখন বহুত ডাঙৰ হৈ যাব। অসমৰ ভিন্ন প্ৰান্তলৈ মই পঠাব পাৰিম, অনলাইন আৰম্ভ কৰিব পাৰিম। আৰু সেই চিন্তা কৰিয়ে 2016 চনত 1 বছৰ ভোট জলকীয়া খেতি কৰাৰ পাছত আমি তাৰপাছত আচাৰ আৰম্ভ কৰিছিলোঁ।
0: আপোনালোকে ভোট জলকীয়া যথেষ্ট পৰিমাণে ধৰক আচাৰৰ কাৰণে প্ৰয়োজন হয়, এই ভোট জলকীয়াবোৰ ক'ৰ পৰা আনে আৰু ইয়াৰ বজাৰ মূল্য কেনেকুৱা ধৰণৰ?
1: আমি যোৰহাট গোলাঘাটৰ পৰা আনো।
0: হয়,
1: আৰু প্ৰথম অৱস্থাত যেতিয়া ভোট জলকীয়া বজাৰত ওলায় তেতিয়া দামটো বেছি হৈ থাকে, 350 টকা 400 টকা পৰ্যন্ত হয়। আৰু যেতিয়া বজাৰত বেছিকৈ উপলব্ধ হয় জলকীয়াবোৰ লাগিবলৈ আৰম্ভ কৰে মাজৰ সময়ছোৱাত 150 টকা 200 টকা এনেকুৱা হয়। আৰু সেইখিনি আমি যোগাযোগ কৰোঁ কৃষকৰ সৈতে পোনপটীয়াকৈ আৰু তেওঁলোকে গাড়ীত পঠাই দিয়াৰ ব্যৱস্থা কৰে, আমি সেইখিনি সংগ্ৰহ কৰোঁ।
0: এতিয়া আপোনালোকে আচাৰ কিদৰে তৈয়াৰ কৰে, কিদৰে প্ৰস্তুত কৰে এই বিষয়ে জনাওকচোন, কেনেকৈ বনায়?
1: হয়, প্ৰথম অৱস্থাত যেতিয়া আচাৰৰ পৰিকল্পনাটো মনলৈ আহিছিল তেতিয়া চিন্তা কৰিলোঁ যে কেনেকৈ আৰম্ভ কৰা হ'ব। খা খবৰ ললোঁ, জিলা ঔদ্যোগিক প্ৰতিষ্ঠানত প্ৰশিক্ষণ দিয়ে, RCTৰ জৰিয়তেও প্ৰশিক্ষণ ললোঁ, গুৱাহাটীতো IIEৰ জৰিয়তে প্ৰশিক্ষণ ললোঁ। আৰু নিজে প্ৰশিক্ষণ লোৱাৰ লগতে খবৰ কৰিলোঁ, যিহেতু মই আচাৰ উৎপাদন কৰাতকৈ বিক্ৰী কৰাৰ ক্ষেত্ৰত বেছিকৈ জড়িত হ'ব বিচাৰিছিলোঁ, বজাৰখনত কেনেকৈ সোমাব পাৰিম, সেইকাৰণে প্ৰথম অৱস্থাত মই নিজে শিকি ললোঁ কেনেকৈ বনায়। তাৰপাছত চিন্তা কৰিলোঁ যে গাঁৱত হয়তো কোনো মহিলা আছে যিয়ে আচাৰৰ প্ৰশিক্ষণ লৈ থৈছে, আৰু তেতিয়াই ওচৰৰ ভৱানী ডেকা নামৰ বাইদেউগৰাকীৰ সৈতে যোগাযোগ কৰিলোঁ। তেখেতে যিহেতু বনাই আছিলে, বিক্ৰীৰ ক্ষেত্ৰত বজাৰ ক্ষেত্ৰত অসুবিধা আছিল, আৰু মই ভাবিলোঁ যে যদি আমি সংযোগ হওঁ দুইজন, তেওঁ বনাব আৰু মই বজাৰৰ ক্ষেত্ৰত চিন্তা কৰোঁ, আৰু তেতিয়া মই বেছি আগবাঢ়িবলৈ সুবিধা হ'ব। মই ফ'কাছ কৰিব পাৰিম বজাৰখন ক'ত কেনেকৈ বিক্ৰী কৰিব পাৰিম আৰু তেওঁ মানে বনাব, আৰু সেই চিন্তাটো কৰিয়েই আমি কামটো আৰম্ভ কৰি নি আছিলোঁ।
0: কিমানমান মানুহ জড়িত হৈ আছে আপোনাৰ?
1: এতিয়া আমি অনলাইনৰ ক্ষেত্ৰত আমি 3জন আছোঁ, এজনে ৱেবছাইট বা অন্যান্য অৰ্ডাৰ কেনেকৈ আহিছে, ক'ৰ পৰা আহিছে সেইখিনি চায়, আৰু মই পোনপটীয়াকৈ গোটেইখিনি চাই থাকোঁ। আৰু লগতে আচাৰ বনোৱাৰ ক্ষেত্ৰত 4গৰাকীমান মহিলা, আৰু যিসকল কৃষকে কৰি আছে পৰোক্ষভাৱে তেওঁলোকো আমাৰ সৈতে এটা টীম হিচাপে কাম কৰি আছোঁ আমি।
0: আপোনালোকে এই বিষয়ে ক'ৰবাত প্ৰশিক্ষণ লৈছিল নেকি?
1: মই IIT লৈছিলোঁ প্ৰশিক্ষণ।
0: এইটো ক'ত আছে?
1: এইটো গুৱাহাটীত আছে।
0: গুৱাহাটীত আছে,
1: হয়।
0: তাত আপোনালোকে আবেদন কৰিছিলে?
1: আবেদন কৰিছিলোঁ মানে যিহেতু মই এই ক্ষেত্ৰখনত জড়িত আৰু মই ফেচবুক বা ছ'চিয়েল সামাজিক মাধ্যমত যথেষ্টখিনি প্ৰচাৰ কৰি থাকোঁ, গতিকে তেওঁলোকৰ ফালৰ পৰা জানিছিল যে মই আচাৰৰ সৈতে জড়িত, আৰু তেওঁলোকৰ ফালৰ পৰা যোগাযোগ কৰিলে যে এটা প্ৰশিক্ষণৰ আৰম্ভ কৰা হৈছে 15 দিনৰ, গতিকে তাত যদি থাকি তাতে শিকি হাতে কামে শিকাৰ, আৰু সেইকাৰণে তেওঁলোকৰ তালৈ গ'লোঁ আৰু মই সেইখিনি শিকি আহিলোঁ, আৰু সেইটোৱে মোক আৰু বেছি উৎসাহিত কৰিলে আৰু ব্যৱহাৰিক কথা বতৰাখিনি
0: প্ৰণালীবদ্ধভাৱে ধুনীয়াকৈ সূক্ষ্মভাৱে আপুনি জানিব পাৰিলে। এতিয়া পেকেটিংবিলাক যে কৰে আপোনালোকে, এই পেকেটবোৰ কেনেকৈ কৰে? মানে পলিথিনৰ
1: বাবে
0: মেচিন আছে নেকি কিবা?
1: হয়, যেতিয়া প্ৰাৰম্ভিক অৱস্থাত আৰম্ভ কৰিছিলোঁ তেতিয়া বৰ বিশেষ একো জনা নাছিলোঁ।
0: হয় হয়,
1: আৰু চিন্তাটো মনলৈ আহিছিল আৰম্ভ কৰি দিছিলোঁ, হয়তো কোনোবা খালী বটল তেনেকুৱা লৈছিলোঁ, কিন্তু যেতিয়া বাহিৰলৈ পঠাবৰ কাৰণে চিন্তা কৰিলোঁ তেতিয়া আৰু তেনেদৰে নহ'ব, অকণমান ষ্টেণ্ডাৰ্ডটো কৰিব লাগিব। তেতিয়া আমি প্ৰথম অৱস্থাত আপুনি যিকোনো ব্যৱসায় আৰম্ভ কৰিলে লিংকবোৰ সহজতে পোৱা নাযায়।
0: হয় হয় হয়,
1: বজাৰত ঘূৰিব লাগিব,
0: এক্সপিৰিয়েঞ্চ হ'ব লাগিব,
1: অভিজ্ঞতা হ'ব লাগিব। আৰু তেতিয়া প্ৰথমতে মই কলকাতাৰ যিসকল বটল বিক্ৰী কৰা মানুহ আছিল তেওঁলোকৰ সৈতে ইণ্টাৰনেটত খুচৰি যোগাযোগ কৰিছিলোঁ, কম কমকৈ বটল আনিছিলোঁ, 500-200। তাৰপাছত যেতিয়া বজাৰখনলৈ সোমাই গৈ থাকিলোঁ গম পালোঁ যে সেইখিনি বস্তু গুৱাহাটীতো কোনোবা ব্যৱসায়ীয়ে আমাক যোগান ধৰিব পাৰে, আৰু তেওঁলোকৰ পৰা ললোঁ, আৰু লোৱাৰ পাছত সেইখিনি এতিয়া গুৱাহাটীৰ পৰা পঠাই দিয়ে মই মৰিগাঁৱত সংগ্ৰহ কৰোঁ, আৰু তেনেদৰে। আৰু যেতিয়া বাহিৰলৈ পঠাব আৰম্ভ কৰিলোঁ চিল পেকবোৰ যাতে ভালদৰে হয়, কিয়নো অন্য বস্তু আপুনি পঠালেও কোনো অসুবিধা নাই, শুকান বস্তু আপুনি যদি ধান চাউল যিকোনো বস্তু পঠাব পাৰে, প্লাষ্টিকৰ পেকেট ল'লে তাক ধুনীয়াকৈ চিল কৰিলে কাৰ্টুন এটা ল'লে পঠাই দিলে, কিন্তু আচাৰৰ ক্ষেত্ৰত সেই সুবিধাটো নাই। আচাৰৰ ক্ষেত্ৰত আপোনাৰ হয়তো বটলটো যদি অকণমান ফাটি ওলাই যায়, আৰু হৈছে আমাৰ একদম আৰম্ভণি অৱস্থা,
0: বেছি গৰম হ'লেও ফাটি যোৱাৰ হেৰি থাকে গৰমৰ দিনত,
1: সেইটো সমস্যা নাই বাৰু, কিন্তু আমাৰ এইটো সমস্যা আছে যে আমি 2 বা 3 বটল কাৰ্টুনত ধুনীয়াকৈ কাগজে প্লাষ্টিকে মেৰিয়াই ধুনীয়াকৈ পেক কৰি পঠাই দিলোঁ, কিন্তু কি হয় যেতিয়া কুৰিয়াৰত যায়, ডাঙৰ ডাঙৰ কাৰ্টুন থাকে, সেই কাৰ্টুনৰ তলত যদি মোৰ আচাৰ পেকেটটো পৰি যায়, ফাটি যায়, আৰু এলুমিনিয়াম ফয়েলৰ ওপৰত যিটো ছিল কৰা যায় সেইটো ফাটি যোৱাৰ চান্সটো থাকে। আৰম্ভণি অৱস্থাত আমাৰ যথেষ্ট হৈছিলে আৰু বস্তুবোৰ যায়, ফাটি ফাটি যায়, তেলবোৰ বটলৰ পৰা ওলাই যায়। আৰু তেতিয়া ভাবিলোঁ যে নাই, পেকেজিঙৰ ক্ষেত্ৰত আৰু বেছি
0: সতৰ্ক
1: হ'ব লাগিব আৰু তাৰ ওপৰত মই প্ৰশিক্ষণ ল'ব লাগিব। তেনেকৈ প্ৰশিক্ষণ ল'লোঁ, যিসকলে কৰি আছিল অভিজ্ঞ ব্যক্তি তেওঁলোকৰ সৈতে যোগাযোগ কৰিলোঁ, তেওঁলোকে সেইখিনি মোক জনালে আৰু তাৰ পাছত আৰম্ভণি অৱস্থাত যদি আমাৰ আধা শতাংশ বটলে বাহিৰলৈ পঠোৱা ফাটি গৈছিল, এতিয়া আমাৰ সেইটো কমি আহি 10% থাকে আৰু সেইটো আমি চিন্তা কৰি আছোঁ কেনেদৰে সেইটো আমি সমাধান কৰিব পাৰোঁ। কাৰণ তেওঁলোকে মূল্য যিহেতু পৰিশোধ কৰে, আমাৰ ভাল পেকেজিঙৰ সৈতে তেওঁলোকৰ হাতত আমি সামগ্ৰীখিনি দিয়াটো আমাৰ কৰ্তব্য
0: হয়। ভোট জলকীয়াৰ বাহিৰেও আৰু বিভিন্ন আচাৰ আপোনালোকে
1: বাঁহৰ গাজ আছে, আম আছে, তেতেলি আছে, নেমু আছে, গাঁৱতে যিখিনি আমি কেঁচা সামগ্ৰী হিচাপে পাওঁ। আৰু যিহেতু আজি মোৰ 10 বছৰ সম্পূৰ্ণ হৈছে এই কামটোৰ সৈতে জড়িত হৈ থকা, আৰু সৌভাগ্যক্ৰমে আজিৰ দিনটোতে মই মোৰ কাহিনীটো আপোনালোকক কোৱাৰ বা মোৰ সেই সংঘৰ্ষৰ সময়খিনি আপোনালোকক কোৱাৰ সুবিধাটো পালোঁ। এই 10 বছৰত গাঁৱৰ বিভিন্ন কৃষকৰ সৈতে যোগাযোগ কৰোঁ আৰু তেওঁলোকে কেনেদৰে, বহু মহিলা থাকে আচাৰ, তেওঁলোকে প্ৰশিক্ষণ লৈছে বনাব পাৰে, কিন্তু সেই বজাৰ ব্যৱস্থাৰ সম্পৰ্কে নাজানে, অনলাইনত তেওঁলোকে কেনেদৰে বস্তুখিনি বিক্ৰী কৰিব সেই কথাখিনি নাজানে।
0: আচল বজাৰ ব্যৱস্থা সম্পৰ্কে জ্ঞান নাথাকিলে ব্যৱসায়টোত উন্নতি
1: নহ'ব, অলপ অসুবিধা, কাৰণ আপুনি বনাব পাৰিব, বিক্ৰী কৰিব, আৰু সেইকাৰণে যিসকল মহিলা আছিল তেওঁলোকৰ সৈতে বিভিন্ন পৰ্যায়ত কথা বতৰা হৈছোঁ আৰু তেওঁলোকে যিখিনি সমস্যা আছিল, যিখিনিত মই জানিছোঁ, তেওঁলোকৰ সৈতে কথা বতৰা পাতিছোঁ, প্ৰশিক্ষণ তেওঁলোককো কিছু পৰিমাণে যিখিনি মই মোৰ জ্ঞানৰ পৰা তেওঁলোকক দিছোঁ, এটা ব্যৱস্থা হৈছে য'ত আমি বিভিন্ন মহিলাৰ সৈতে এতিয়া সংলগ্ন হৈছোঁ। তেওঁলোকে গাঁৱত থকা বস্তুখিনি কেনেদৰে সংৰক্ষণ কৰিব লাগে তাৰ ওপৰত জনাইছোঁ আৰু সেইখিনি আমি ভৱিষ্যতে আমাৰ ব্যৱসায়তে আমি ব্যৱহাৰ কৰিব পাৰিছোঁ, তাৰ ফলত ভাল হৈছে। এতিয়া মানে কিছু অভাৱ, ধৰি লওক চাওক, এতিয়া মই যদি সকলোখিনি সেইটোকে চিন্তা কৰি থাকোঁ ক'ত কি আছে কি নাই, অলপ অসুবিধা হয়। এনেকৈ ক্ষেত্ৰত মহিলাসকলক যিহেতু প্ৰশিক্ষণটো দিয়া গ'ল, গতিকে তেওঁলোকৰ ফালৰ পৰা কিছু বস্তু আহে যে আমাৰ হাতত আম আছে 200 কেজি, আমাৰ হাতত জলফাই আছে, আমাৰ গাঁৱত নেমু টেঙা ইমানখিনি আছে, আপুনি সংগ্ৰহ কৰিব পাৰিব নেকি। তো সেই ব্যৱস্থাৰ জৰিয়তে অকণমান
0: সহায় হৈছে,
1: সকাহ পাইছোঁ,
0: সকাহ হৈছে, মানে হাবাটোৰ খাই ঘূৰি ফুৰিব নালাগে।
1: হয়,
0: তাৰ উপৰি আপোনালোকে জাম জেলি এইবিলাকো,
1: জাম জেলি
0: এতিয়ালৈকে কৰা নাই,
1: প্ৰশিক্ষণ লৈছোঁ বা কেতিয়াবা এনেকুৱা বিয়া বাৰু অৰ্ডাৰ আহিলে আমি তেওঁলোকক বনাই কৰি দিছোঁ, কিন্তু তাক বাণিজ্যিকভাৱে এতিয়াও সম্পূৰ্ণ যেনেকৈ আচাৰটো কৰি আছোঁ ঠিক তেনেদৰে অহা নাই।
0: আপোনালোকৰ এনে বিক্ৰী প্ৰতিষ্ঠান কিবা নিৰ্দিষ্টকৈ আছে নেকি?
1: আমি নামটো ৰাখিছোঁ, আমাৰ প্ৰতিষ্ঠানটো ঘৰুৱা, আৰু আমি আমাৰ নিজা ৱেবছাইট, অসমৰ 2-3টা ৱেবছাইটত আমাৰ প্ৰডাক্টখিনি আছে, তেনেদৰে অৰ্ডাৰ কৰে। বিশেষকৈ অসমৰ বাহিৰৰ যিসকল লোক থাকে তেওঁলোকে আমাৰ পৰা আচাৰ, অন্যান্য চাউল, গামোচা বা অন্যান্যখিনি বিচাৰে। আমি যিসকলে ইয়াত কৰি আছে মৰিগাঁৱত, আমি তেওঁলোকৰ সৈতে যোগাযোগ কৰি সেই বস্তুখিনি আমি ইয়াৰ পৰা বাহিৰলৈ পঠাই দিওঁ।
0: তাৰোপৰি কেতিয়াবা বিভিন্ন ধৰণৰ ধৰক উৎসৱ পাৰ্বণ হয় বা বিহু সন্মিলন, ক'ৰবাত কিবা মিটিং, তাতো ষ্টল কিছুমান দিয়া হয়, তাত আপোনালোকে দিয়েনে?
1: চেষ্টা কৰিছিলোঁ, ষ্টল দিছিলোঁ 2 এবাৰ, কিন্তু পাছৰ পৰ্যায়ত এনেকুৱা হয় যিহেতু সেই বিহুৰ সময়তে অনলাইন অৰ্ডাৰ মোৰ যথেষ্ট বেছি থাকে, গতিকে মই তাত বহি থাকিলে দিনটো সময়খিনি তাতে দিব লগা হয়। সেইকাৰণে মই ভাবিলোঁ যে যিহেতু অনলাইনত অৰ্ডাৰটো বেছিকৈ আহে, মই পেকেজিং বা অন্যান্যখিনি বেছিকৈ চাব লগা হয় আৰু সংগ্ৰহ কৰিব লগা হয়। ধৰি ল'লোঁ মই চাউলৰ অৰ্ডাৰ সৰহকৈ আহিল বা গামোচা কোনোবা শিপিনীয়ে বৈ আছে, তেওঁলোকে বৈ থকা গামোচাখিনি মই আনি পেকেজিং কৰি ধুনীয়াকৈ লেবেলিং কৰি বাহিৰলৈ পঠাব লগা হয়। সেইখিনি যিহেতু মই শাৰীৰিক উপস্থিতিটো মোৰ বেছি প্ৰয়োজন, গতিকে সেইকাৰণে মেলাসমূহত 1-2 বছৰ গৈছিলোঁ, তাৰ এতিয়া তাৰপিছত আৰু মই যোৱা নাই।
0: মানে তাতকৈ আপোনাৰ ইয়াতে মানে
1: ইয়াতে বেছি
0: হেৰিটো বেছি আছে, নহয় জানো?
1: হয় হয়।
0: তাৰপিছতে আচাৰৰ ব্যৱসায় সম্পৰ্কে আমি জানিলোঁ, এতিয়া আপুনি ধান খেতিৰ কথা কৈছিলে,
1: হয়,
0: ধানৰ কিমানমান কেইবিঘা মাটি আপুনি ধানৰ খেতি কৰিছে বা কি জাতৰ ধানৰ খেতি কৰিছে, কেনেকৈ কৰিছে, উন্নত পদ্ধতিৰে, বৈজ্ঞানিক পদ্ধতিৰে, জাত সম্পৰ্কে এইখিনি কথা জনাওকচোন।
1: যেতিয়া মই 2016 পৰা কৈছোঁ খেতিয়ক হিচাপে প্ৰথম আৰম্ভণি কৰিছিলোঁ আৰু আৰম্ভ কৰা,
0: আপুনি মানে পঢ়া শুনা শেষ কৰি এনেই হাত সাৱতি ঘৰতে বহি থকা নাই আৰু?
1: নাই, মানে ভাবিছিলোঁ আগতে যে
0: চাকৰি হ'ব,
1: কৃষি ব্যৱসায়ী হ'ম। মানে কৃষি আৰু কৃষি ব্যৱসায় এনেকুৱা হয়, কৃষক হিচাপে হ'লে তেওঁ উৎপাদনৰ লগত জড়িত হয়, কৃষি ব্যৱসায়ী হ'লে তেওঁ বিপণনৰ লগত জড়িত
0: হয়।
1: মই সেইকাৰণে ভাবিলোঁ যে গাঁৱত কৃষকসকলে কৰি আছে, সেই বস্তুখিনি বজাৰলৈ কেনেকৈ নিব
0: পাৰি।
1: আৰু তেতিয়া মই গম পাইছিলোঁ যে আমাৰ বজাৰত কোমল ধান, বৰা ধান, জহা ধানৰ যথেষ্ট চাহিদা আছে আৰু গাঁওবোৰত ঘূৰি গম পালোঁ আৰু বজাৰতো তেওঁলোকে বিচাৰে। আৰু সেইকাৰণে মই ভাবিলোঁ যে সেই বস্তুখিনি যদি মই উৎপাদনৰ লগত জড়িত হ'ব পাৰোঁ, আৰু যিহেতু নিজৰ মাটি খুব বেছি 4-5 বিঘা আছিল, 5 বিঘাত মই ধান বৰা কোমল জহা কিমানখিনি কৰিব পাৰিম, সেয়েহে এটা পদ্ধতি ল'লোঁ যে কৃষকসকলক মই বীজটো যোগান ধৰোঁ আৰু তেওঁলোকে সেই ধানখিনি কৰে আৰু সেইখিনি আনি মই বজাৰৰ ব্যৱস্থা কৰোঁ। তেনেদৰে এতিয়া প্ৰায় কোমল ধানে 100-150 বিঘামান মাটি কৃষকসকলে কৰি আছে, জহা ধানৰো তেনেকৈ 150-200 বিঘামান তেনেকৈ সকলোখিনি কৰি আছে। কৃষক 40-50 জন মানে তেওঁলোকৰ মাটিত কৰে, বীজৰ যোগান ধৰোঁ, বজাৰ ব্যৱস্থাটো কৰোঁ আৰু তেনেদৰে এতিয়া সেই বস্তুখিনি সংগঠিত হৈ আছে।
0: তেনেদৰে আপুনি আগবাঢ়ি গৈছে। ধান খেতিৰ উপৰিও আৰু কি কৰিছে আপুনি?
1: ধান খেতিৰ উপৰিও যিহেতু এই গাঁওখনৰ যিটো অৰ্থনৈতিক ব্যৱস্থা, যিবোৰ কাম চলি আছে, শিপিনীসকলে বৈ থকা, পুখুৰীত যদি মাছ আছে, ধান চাউল যদি আছে, আচাৰ আছে, সেই ব্যৱস্থা গোটেইখিনিকে সংলগ্ন কৰি এটা চিন্তা আমি মৰিগাঁও জিলাৰ দণ্ডুৱাতে কাম চলি আছে বৰ্তমান, এখন এগ্ৰ ৰিজৰ্ট, কৃষি ৰিজৰ্ট, য'ত পুখুৰী থাকিব, য'ত হাঁহ মুৰ্গী থাকিব, তাতে
0: ছাগলী
1: থাকিব, গৰু থাকিব, ঘাঁহৰ ব্যৱস্থা, পথাৰৰ ব্যৱস্থা, তাত যিখিনি উৎপাদন হ'ব খেতি বাতি, তাত যিসকলে যাব নিজে ছিগি আনিব পাৰিব, তাতে তাঁতৰ শাল থাকিব, ঢেঁকী থাকিব, তাঁতৰ শালটো কেৱল বনাই থাকিব।
0: কিমান বিঘামান মাটি?
1: 25 বিঘা হ'ব।
0: 25 বিঘা
1: যথেষ্ট। এই শুভ দিনটোত আমাক অলপমান কথা কোৱাৰ সুবিধা দিলে আৰু মই কৈছোঁ যে আজি 10 বছৰ সম্পূৰ্ণ হোৱা দিনটোতে কিবা এষাৰ ক'বলৈ পালোঁ, সেইটো মোৰ সৌভাগ্য। অশেষ ধন্যবাদ। অনাগত দিনতো নিশ্চয় আমাৰ
0: যিসকল যুৱক যুৱতী আছে তেখেতসকলে চৰকাৰী চাকৰিৰ আশাত ঘৰতে বহি সময়বোৰ এনেই অতিবাহিত কৰিছে, সেইসকলক কৈছোঁ আপুনি এক আদৰ্শ হিচাপে আগবাঢ়ি আহিছে, গতিকে আপোনাৰো উত্তৰোত্তৰ কামনা কৰিলোঁ। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ।
1: ধন্যবাদ।
0: হয়। ইমান পৰে মৰিগাঁও জিলাৰ দণ্ডুৱা গাঁৱৰ প্ৰগতিশীল কৃষক প্ৰণৱ সিংহৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত ভাগ ল'লে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময়ো হৈ আহিল। পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।

ইমান পৰে শ্ৰোতাই কৃষকবাণী অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও।

কণ্টেক্ট পিছতে শুনিবলৈ পাব আঞ্চলিক বাতৰি। 7:05 বৃন্দগীত, 7:10 চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিভিন্ন বিষয়ৰ ওপৰত বিশেষ ধাৰাবাহিক অনুষ্ঠান সম্প্ৰচাৰ কৰা হ'ব। 7:45 সুলহৰি, 8:00 অসমীয়াত মুখ্য বাতৰি, 8:02 বিয়লিৰ ৰং, 8:32 বাদ্য সংগীতৰ অনুষ্ঠান, 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি, 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, 9:30 যিহেতুকে আজি যুৱ তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰা নহ'ল সেই উপলক্ষে 9:30 যুৱ তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব। এয়াই আছিল আমাৰ আজি প্ৰচাৰ হ'বলগীয়া পৰৱৰ্তী অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি।

22 জুন সোমবাৰে কৃষি আলোচনা অনুষ্ঠানত পুৱা 6:30 বজাত বিগত সময়ছোৱাত নগাঁও জিলা কৃষি বিভাগে সফলতাৰে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব। নগাঁও জিলাৰ জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাই শুনিবলৈ নাপাহৰিব।

0: के साथ साथ सभी प्रोफेशनल ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं पीएलआई पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58সংখ্যক স্মৃতি দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আখৰা পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে আফগানিস্তানৰ 219ৰ লক্ষ্য। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰি কয় যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে আনুষ্ঠানিক পত্ৰ লাভ কৰিছে। ব্ৰিটিছ ৰাষ্ট্ৰদূত হাৰ্ভে ডেফলিনে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাক পত্ৰযোগে কালিৰে পৰা এই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি জনাইছে। এই সন্দৰ্ভত ডঃ শৰ্মাই এইদৰে কয়।
2: ইউৰোপিয়ান ইউনিয়নৰ এম্বেচাডৰ হাৰ্ভে ডেলফিন তেওঁ কিছুদিন আগত গুৱাহাটীলৈ আহিছিলে। আজি তেওঁ আমাৰ অসম চৰকাৰৰ মুখ্য সচিবক এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ইমান দিনে ইউৰোপিয়ান ইউনিয়নে তেওঁলোকৰ দেশৰ পৰ্যটকসকলক অসমলৈ আহিবৰ কাৰণে বাধা প্ৰদান কৰিছিলে বা সতৰ্ক কৰিছিলে যে অসম এখন অশান্ত জৰ্জৰিত ৰাজ্য, তাতে পৰ্যটকসকল নোযোৱা ভাল আৰু গ'লেও যথেষ্ট সতৰ্ক হৈ থকাৰ প্ৰয়োজন। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপিয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেচেডৰগৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা বা ৰেষ্ট্ৰিকশ্যন বা সীমাবদ্ধতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে।
1: জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে তৎপৰতা অৱলম্বন কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ পৰিবহণ সকলো ব্যৱস্থাপনা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ এই বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীক প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালচোৱাত সংগতিবলৈ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ বাবেই গুৱাহাটী মহানগৰক নতুনকৈ সজাই পৰাই তোলা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে মহানগৰক চাফ চিকুণ কৰাৰ লগতে ৰাজহুৱা স্থানত নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে। মহানগৰৰ বিভিন্ন স্থানত গছপুলি ফুল ৰোপণৰ উপৰিও ষ্ট্ৰীট লাইট ডিভাইডাৰসমূহত ৰং কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পাথৰকুৰিৰ মেগজিনস্থিত সাধনী ভৱনত সদৌ অসম চুটীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় আৰু এটা ছাত্ৰাবাস মুকলি কৰে। ৰাজ্য চৰকাৰৰ আন ঠাইত পুঁজি আৰু চুটীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ প্ৰায় 5 কোটি টকাৰ ব্যয়েৰে এই কাৰ্যালয় আৰু ছাত্ৰাবাসটো নিৰ্মাণ কৰা হৈছে। ছাত্ৰাবাসটো মুকলি কৰি ডঃ শৰ্মাই কয় যে দীৰ্ঘদিনৰে পৰাই গুৱাহাটীৰ মাজমজিয়াত চুটীয়া ছাত্ৰ সন্থাৰ বাবে এটা আধুনিক উন্নতমানৰ কাৰ্যালয়ৰ প্ৰয়োজন আছিল আৰু আজি এই প্ৰয়োজন বাস্তৱত ৰূপায়িত হ'ল। তেওঁ কয় যে গুৱাহাটীলৈ অধ্যয়নৰ বাবে অহা ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন কামত গুৱাহাটীলৈ অহা জনগোষ্ঠীটোৰ লোকসকল এই নতুন ভৱনৰ জৰিয়তে উপকৃত হ'ব। অনুষ্ঠানত চুটীয়া জাতিৰ স্বাভিমান বীৰাংগনা সতী সাধনীৰ কথা উল্লেখ কৰি ডঃ শৰ্মাই কয় যে অসমৰ ইতিহাসত মহিয়সীগৰাকী নাৰী শক্তিৰ শৌৰ্য বীৰ্যৰ এটা চিৰন্ত প্ৰতীক। চুটীয়াসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাস অতি প্ৰাচীন বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে বিগত 10 বছৰত ৰাজ্য চৰকাৰে চুটীয়া জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ সৈতে আলোচনাৰ জৰিয়তে জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলাই আহিছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, বিমল বৰা, অশ্বিনী ৰায় চৰকাৰকে ধৰি চুতীয়া ছাত্ৰ সন্থা, চুতীয়া উন্নয়ন পৰিষদ আৰু চুতীয়া জাতি সন্মিলনীৰ ভালেমান নেতাকৰ্মী উপস্থিত থাকে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব। কাইলৈ বিয়লি ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰি মন্ত্ৰীগৰাকীয়ে পোনে পোনে দুলীয়াজানত উপস্থিত হ'ব। মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ লগত এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰিব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অইলৰ তৈলখাত আৰু চাহ বাগিচা পৰিদৰ্শন কৰাৰ লগতে অইল ইণ্ডিয়াৰ বিষয়া আৰু ডিব্ৰুগড় জিলা আয়ুক্তৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হ'ব। 23 জুনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিগবৈ ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ ডিগবৈ ৰিফাইনেৰী পৰিদৰ্শন কৰাৰ লগতে উদ্যোগ প্ৰতিষ্ঠানটোত বিষয়া আৰু তিনিচুকীয়া জিলা আয়ুক্তৰ সৈতেও আলোচনাত মিলিত হ'ব। ডিব্ৰুগড়ৰ সমীপৰ লেকাইত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন কৰে। ডিব্ৰুগড়ৰ লেকাইত ইয়াৰ পূৰ্বে স্থাপন কৰা আৰু কাৰ্যক্ষম হৈ থকা আৱৰ্জনা নিষ্কাশন প্ৰকল্পটোৰ বিশাল চৌহদতে এই সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰটো স্থাপন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত অসম প্ৰদূষণ বোৰ্ডৰ অধ্যক্ষ, ডিব্ৰুগড় জিলা আয়ুক্ত, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ সচিবকে ধৰি সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এইটো প্ৰথম সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে। এই প্ৰকল্পটোত ৰাসায়নিক আৱৰ্জনা, বায়মেডিকেল আৱৰ্জনাকে ধৰি সকলো ধৰণৰ আৱৰ্জনা পৰ্যায়ক্ৰমে নিষ্কাশন কৰাৰ ব্যৱস্থা উপলব্ধ হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
3: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

0: ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধিনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজান পীৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধিনী বঁটা আগবঢ়োৱা হয়। অসমৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয়।
1: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতিধন্য ৰাভা দিৱস উপলক্ষে মই সমগ্ৰ অসমবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এই মহান মনীষীগৰাকীৰ চৰণ কমলত সমগ্ৰ ৰাজ্যবাসীৰ হৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছো। আজিৰ এই পবিত্ৰ দিনটোত আমি কেৱল ৰাভাদেৱক সোঁৱৰণ কৰিবলৈ সমবেত হোৱা নাই, বৰঞ্চ তেওঁ দেখুওৱা বিশাল মানৱতাবাদী দৰ্শন, সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা আৰু শোষিত নিষ্পেষিত সমাজৰ মুক্তিৰ যি মহা সংগ্ৰাম, তাক আমাৰ বুকুত নতুনকৈ ধাৰণ কৰাৰ সংকল্প ল'বৰ বাবে আমি এই স্থানত একত্ৰিত হৈছো।
0: অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ, সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে জুবিন ফেন ক্লাবৰ বহু সদস্য উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে এইদৰে কয়।
2: জুবিন গাৰ্গৰ কাৰণে কলাগুৰুজনা সদায় তেওঁৰ আদৰ্শ, তেওঁৰ গোটেইখিনি জাতীয় জীৱনক উদ্বুদ্ধ কৰি আছিলে জুবিনৰ গোটেই সত্তাক আছিলে কলগুৰু, আৰু সেয়া অকল জুবিন বুলিয়ে নহয়, আমাৰ সকলোৰে প্ৰাণে প্ৰাণে কলাগুৰু বা ৰূপকোঁৱৰ হওক বা ভূপেন মামা হওক, আমাৰ সকলো সত্তাত তেওঁলোক সদায় জীয়াই থাকিব। আজি তেখেতৰ মৃত্যুতিথিত বিষ্ণু ৰাভা দিৱস, আমি যিহেতু জুবিন থকা হ'লে তেওঁ নিজে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁ ক'ৰবাত নহয় ক'ৰবাত কৰিলেহেঁতেন, গতিকে আজি আমি জুবিন ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লৈছোঁ আৰু কলাগুৰুজনাৰ সৃষ্টিৰ আজি আমি ৰোমন্থন কৰিম, সকলোৱে চৰ্চা কৰিম।
0: সদৌ অসম ছাত্ৰ সন্থাই কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাৰ হাউলিৰ ৰাস মন্দিৰ প্ৰাংগণত ৰাভা দিৱস উদযাপন কৰিছে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনতো ৰাভা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰি সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই এইদৰে কয়।
3: যিসকল খনজন্মা পুৰুষে অসমৰ সমাজ জীৱনলৈ অনবদ্য বৰঙণি আগবঢ়াই বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা অসমীয়া জাতিক সদায় অনুপ্ৰাণিত আৰু উদ্বুদ্ধ কৰি আহিছে, সেইসকলৰ ভিতৰত এগৰাকী হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ। কাৰণ ৰাভাদেৱৰ খুব বহুত বেছি দীঘলীয়া জীৱন পৰিক্ৰমা নাছিল, এই কম জীৱন পৰিক্ৰমাৰ ভিতৰতে এটা জীৱনত এজন মানুহে কিমান কাম কৰিব পাৰে সেই কথা তেওঁৰ জীৱন চৰ্যাই আমাক সোঁৱৰাই দিয়ে। কাৰণ ৰাভাদেৱ গীতিকাৰ, সুৰকাৰ, কথাশিল্পী।
0: ভাৰতীয় গণনাট্য সংঘ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত চানমাৰী গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাকক্ষত এই দিৱসৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত দিনযোৰা কাৰ্যসূচীৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে ৰাভা দিৱস উদযাপন কৰা হয়। সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ উদ্যোগত আৰু শিক্ষক শিক্ষয়িত্ৰী উমৈহতীয়া মঞ্চ মন্থনৰ সহযোগত আজি ডিব্ৰুগড় ৰেলৱে হাইস্কুলত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হৈছে। কাৰ্বি আংলং জিলাতো ডিফু সাহিত্য সভাৰ উদ্যোগত ডিফুৰ ৰাংচিনা ভৱনত ৰাভা দিৱস উদযাপন কৰা হৈছে। ওদালগুৰি জিলা সাহিত্য সভাই শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সহযোগত ভোলাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰিছে। কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয়। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাভা দিৱস উপলক্ষে এক গাম্ভীৰ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। তামোলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে ৰাভা সংগীত পৰিৱেশন কৰা হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মকড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। এই আখৰাত 2,05,000 নিৰাপত্তাৰক্ষীক নিয়োজিত কৰা হৈছে। মুঠ 3 তৰপীয়া নিৰাপত্তা বেষ্টনীৰে গঢ়া এই পৰীক্ষাৰ সকলো কেন্দ্ৰ ইতিমধ্যে নেচনেল টেষ্টিং এজেন্সীক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্ৰশ্নোত্তৰ বহি সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অৰ্ধসামৰিক বাহিনীক নিয়োজিত কৰা হ'ব। সমগ্ৰ দেশৰ 5,000ৰো অধিক কেন্দ্ৰত কাইলৈ হ'বলগীয়া এই পৰীক্ষাৰ প্ৰক্ৰিয়া নিখুঁত আৰু ত্ৰুটিমুক্ত কৰাৰ উদ্দেশ্যৰে CCTV নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে। জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি বকু ছয়গাঁৱত দুটা জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। পাইলট প্ৰকল্পৰ অধীনৰ এই প্ৰকল্প দুটা পৰিদৰ্শন কৰি অভিযন্তা আৰু অন্যান্য কাৰিকৰী বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰে। এই প্ৰকল্প দুটাৰ কাৰিকৰী দিশ, ৰূপায়ণ প্ৰক্ৰিয়া আৰু সম্ভাৱনা সন্দৰ্ভত সবিশেষ আলোচনা কৰাৰ লগতে স্থানীয় কৃষক আৰু জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
4: আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 মাইক্ৰ'চিপছ এণ্ড মেক্ৰ' ড্ৰিমছ দ্য ছেমিকণ্ডাক্টৰ প্ৰমিছ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শুৱালকুছি বুধুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ ডঃ নিহাৰ ৰঞ্জন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক মানস প্ৰতিম শৰ্মাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰূপ কুমাৰ শৰ্মাই। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 12 অভাৰত এটা উইকেট নেহেৰুৱাকৈ 96 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ইউৰোপীয় সংঘৰ 27

এইখিনিতে শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰ মুকলি কৰা হ'ব পুৱা 5:50, 6:00 হিন্দীত বাতৰি, 6:05 ইংৰাজীত বাতৰি, 6:15 উপাসনা।

6:30 পশ্চিমবংগৰ কলকাতাৰ পৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত হ'বলগীয়া 12তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাষ্ট্ৰীয় উদযাপনৰ পোনপটীয়া সম্প্ৰচাৰ শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি, 7:05 অসমীয়া বাতৰি, 7:15 সুপ্ৰভাত। কাইলৈ সুপ্ৰভাত অনুষ্ঠানটি যুগুতাই আগবঢ়াব মণিকা দেৱীয়ে। 7:30 হিন্দী বোলছবিৰ গীত, 9:00 সমাচাৰ প্ৰভাত, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি, 9:15 সেউজী পাত শুনিবলৈ পাব, 9:45 নাম শুনিবলৈ পাব, 10:00 এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান, 11:00 আঞ্চলিক বাতৰি, 11:05 পৰা বিয়লি 4:29 আকাশবাণী দিল্লী আৰু বিবিধ ভাৰতী অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

4:30 যুবতৰংগ, 5:00 হিন্দীত বাতৰি, 5:05 অসমীয়াত আঞ্চলিক বাতৰি, 5:25 পুনৰ বিবিধ ভাৰতীৰ অনুষ্ঠান শুনিবলৈ পাব, 5:30 গঞা ৰাইজৰ চৰা, 6:00 আঞ্চলিক বাতৰি।

6:10 IOT 6:43 আঞ্চলিক বাতৰি 7:00 ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ'বলগীয়া ICC ওমেন T20 ক্ৰিকেট ৱৰ্ল্ড কাপ 2026ৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। 7:10 চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্ন বিষয়ৰ ওপৰত বিশেষ ধাৰাবাহিক অনুষ্ঠান সম্প্ৰচাৰ কৰা হ'ব। 7:45 পুনৰ খেলৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 পুনৰ খেলৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 9:30 পুনৰ খেলৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। এয়াই আছিল আমাৰ কেন্দ্ৰৰ যোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি। FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো এটি বৃন্দগীত। গীতৰ ৰচনা বিষ্ণুপ্ৰসাদ ৰাভাৰ।

মৃন্দকীৰ্তি শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতে এটি ঘোষণা। 22 জুন সোমবাৰে কৃষি আলোচনা অনুষ্ঠানত পুৱা 6:30 বজাত বিগত সময়ছোৱাত নগাঁও জিলাৰ কৃষি বিভাগে সফলতাৰে ৰূপায়ণ কৰা চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব নগাঁও জিলাৰ জিলা কৃষি বিষয়া নিখিল নাৰায়ণে। এয়া আকাশবাণী নগাঁও। খন্তেকৰ পিছতে শুনিবলৈ পাব চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্ন বিষয়ৰ ওপৰত বিশেষ ধাৰাবাহিক অনুষ্ঠান।

অনুষ্ঠানৰ শেষত সেয়া আছিল লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ, বোলছবি অৱতাৰ। সুৰলহৰী অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে অসমীয়াত মুখ্য বাতৰি শুনিবলৈ পাব।

নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশাহান পূজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ হ'বলগীয়া পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আজি মক ড্ৰিল বা আখৰা অনুষ্ঠিত হৈছে। চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কাইলৈ আন্তৰ্জাতিকভাৱে উদযাপন কৰা হ'ব। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি বকু ছয়গাঁৱত দুটা জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈ আজি উপজা দিনটো ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰেৰণা দিৱস হিচাপে উদযাপন কৰা হয়। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানক ভাৰতে 9 উইকেটত পৰাস্ত কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো বিয়লিৰ ৰং।
1: এয়া আকাশবাণী নগাঁও, আৰম্ভ কৰিছো বিয়লিৰ ৰং। আজি আমাৰ লগত আছে এগৰাকী বৰ্ষীয়ান মহিলা। নগাঁৱৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে তেখেতৰ সম্পৰ্ক আছে। এগৰাকী ভাল কবি হিচাপে তেখেতৰ পৰিচয় আছে। ঘৰ দেউৰী গাঁৱত, বয়স 40-লৈ মাত্ৰ 4 বছৰ কম। আমি আজি তেখেতৰ সৈতে কথা পাতিম, তেখেতৰ জীৱনৰ কথা, তেখেতে এৰি অহা দিনবোৰৰ কথা আজি আমি ইয়াত ৰোমন্থন কৰিম। আৰু এই জীৱনৰ বিয়লি বেলাত তেখেতৰ যিখিনি অনুভৱ, তেখেতৰ যিখিনি উপলব্ধি আমি আজি ইয়াত আলোকপাত কৰিম। আমি সেইগৰাকী অনুপমা শৰ্মা বৰুৱা বাইদেউক আজিৰ এই অনুষ্ঠানটোলৈ আদৰণি জনাইছোঁ। আমি তেখেতক নমস্কাৰ জনাইছোঁ।
2: ধন্যবাদ।
1: আপুনি তেজপুৰৰ জীয়াৰী আছিল?
2: হয়।
1: তেজপুৰ কোন ঠাইৰ জীয়াৰী আছিল আপুনি?
2: মই বান ভগদত্তৰ যুদ্ধৰ শোণিতৰে ৰঙীন হোৱা শোণিতপুৰ জিলা আৰু তাৰেই পাৰ্শ্বৱৰ্তী এলেকা, সাহিত্য সংস্কৃতিৰ ভঁৰালস্বৰূপ জামগুৰিহাটৰ সৌভাগ্য মাধৱ গাঁৱৰ মোৰ জীয়ৰী। মোৰ দেউতা আছিলে মুক্তিযোদ্ধান স্বৰ্গীয় নগেন বৰঠাকুৰ আৰু মাতৃ বাসন্তী দেৱী বৰঠাকুৰ।
1: আপোনাৰ শিক্ষা আৰম্ভ ক'ত হৈছিল?
2: প্ৰথম পঢ়াশলীয়া শিক্ষা আইতাৰ তদাৰকীত, আমাৰ আইতা আছিলে, আইতাৰ তদাৰকীতে সেই স্থানীয় মাধৱ বালিকা বিদ্যালয়

0: আকৌ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলোঁ।
1: আপুনি স্নাতক ডিগ্ৰী লাভ কৰিছে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা,
0: হয়,
1: সেইটো যোগসূত্ৰ কেনেকৈ?
0: মোৰ এটা উচ্চ শিক্ষাৰ সাংঘাতিক এটা মানে মন আছিলে, কেনেকৈ হৈছিলে কি হৈছিলে নাজানো। মই দেখোঁ মোৰ দাদাহঁতে কলেজত পঢ়িবলৈ যায়, দাদাই মোক এদিন গুৱাহাটীলৈ লৈ যাওঁতে মোক ইউনিভাৰ্চিটিখন দেখুৱাইছিলে, দেখুৱাই মোক কৈছিলে সেইটো বিল্ডিঙত তুমি এদিন আহি বহিবহি লাগিব, তাত পঢ়িব লাগিব, তুমি ইয়াৰ পৰা মাষ্টাৰ ডিগ্ৰী ল'ব লাগিব। কিন্তু তেতিয়া কিন্তু মই হাইস্কুলীয়া ছাত্ৰী, তেতিয়াৰ পৰাই সেই সপোনটো মোৰ চাগে আছিলে। কিন্তু এটা সাত্বিক ব্ৰাহ্মীণ কুলত জন্ম হ'লোঁ কাৰণেই হয়তো সামাজিক নীতি অনুসৰি মোক 17 বছৰ বয়সতে মোৰ বিয়া দিছিলে নগাঁৱৰ দক্ষিণ পাট অঞ্চলৰ শিক্ষক প্ৰয়াত ৰামেশ্বৰ শৰ্মা বুঢ়াৰ। আৰু তেতিয়াৰ পৰাই নগাঁৱৰ বোৱাৰী হ'লোঁ, কিন্তু মনৰ আশা মনত পুহি ৰাখিও মই কিন্তু তাক কোনোদিনে বাদ দিব পৰা নাছিলোঁ। আনকি মোৰ বিয়াৰ দিনা ৰভাৰতলীটো মোৰ ককা দেউতাই, মোৰ মাতৃ দেউতাক ককা দেউতাই সমাজতে এটা ঘোষণা কৰিছিলে ৰভাৰতলত হোমৰগুৰিত, যে মোৰ নাতি কিন্তু পঢ়িবৰ বৰ উৎসাহী, তাইৰ মন আছে, মগজ আছে, গতিকে তাইক সেই সুবিধা আপোনালোকে কিন্তু দিব লাগিব। ৰভাৰ তলৰ হোমৰ গুৰিত ককা দেউতাৰ সেইটো ডিমাণ্ড, গতিকে চাগে ভগৱানৰ আশীৰ্বাদ। আৰু মই ঠিক সৌভাগ্যক্ৰমে ঠিক তেনে এখন ঘৰেই পালোঁ, যদিও এখন গাঁও অঞ্চলত আহি পেলাই মই থাকিবলৈ বহুত এটা ডাঙৰ পৰিয়ালৰ মাজত মই আছিলোঁ। প্ৰায় 18জন মানুহৰ ভাত মই এমাহৰ পিছৰ পৰা ৰান্ধিবলগীয়া হৈছিলে, তেনেকুৱা এটা পৰিয়াল। কিন্তু মই সৰুকালখিনি মই মা দেউতাৰ যিটো তত্বাৱধান বা আইতাৰ যি তত্বাৱধান, আগলি বতাহত উৰা পখিলাৰ দৰে মই উৰি উৰি ডাঙৰ হৈছিলোঁ। মোৰ সাংঘাতিক এটা সাংস্কৃতিক সুলভ মন তেতিয়াৰ পৰাই আছিলে।

0: মোৰ বোধ কৰোঁ 5 বছৰমান বয়সত আমাৰ সন্মানীয় সকলে জানে আন্না হাজাৰে যে অসমলৈ আহিছিলে প্ৰথমবাৰৰ কাৰণে, আমাৰ হাইস্কুলৰ ইংৰাজী শিক্ষক প্ৰবীণ বৰুৱা ছাৰৰ ঘৰত তেখেতে সোমাই পেলাই অকণমান বোধ কৰোঁ ৰেষ্ট কৰিছিলে। আমি ইমানো ঢুকি নাপাওঁ সৰু ল'ৰা ছোৱালী, কিন্তু সেই আন্না হাজাৰে জামগুৰিহাটৰ বৰবৰী আৰু সৰুবৰী পেলাই, বৰবৰী তেতিয়া সৈন্য বাহিনীৰ 12 বেটেলিয়নৰ ডাঙৰ কেম্প আছে, সৰুবৰীত এখন ডাঙৰ পথাৰ আছিলে, সেই পথাৰতে মানে ৰভা দি তাত কিবা সভা পাতিছিলে। সেই সভাত মোক মোৰে গাঁও সম্বন্ধীয় দাদাই এটা নৃত্য শিকাইছিলে, কৃষ্ণ নৃত্য শিকাই মোক লৈ গৈ সেই আন্না হাজাৰে য'ত আছিলে তাত আহিছিলে ককা মিত্ৰদেৱ মহন্ত তালৈ আহিছিলে সভাপতিত্ব কৰিবৰ কাৰণে। এইবিলাক আমাৰ সপোন সপোন লাগে। আৰু সেই তেতিয়া তাত এখন তক্তা পোচৰ ওপৰত এখন কাপোৰ পাৰি তাত মোক নাচিবলৈ দিছিলে, গতিকে খুব উৎসাহৰ সৈতে নাচিছিলোঁ। নাচি যেতিয়া নামি আহিছিলোঁ তেতিয়া মানুহে মোক দেখা পোৱা নাছিলে, চবেই চাবলৈ বিচাৰিছে। তেতিয়া ককা মিত্ৰদেৱ মহন্তদেৱে মোক নিজে তেখেতৰ সভাপতিৰ আসনৰ আগৰ টেবুলখনত থিয় কৰি দি পেলাই মোক পৰিচয় কৰি দিছিলে, এইজনী আমাৰ অকণমানজনীয়ে কৃষ্ণ নৃত্য কৰিলে কৃষ্ণ হ'ল এইজনী ছোৱালী। ঐশ্বৰিক কিবা এটা আশীৰ্বাদ যেন মোৰ মূৰত পৰিছিলে, মোৰ শিৰত পৰিছিলে। আৰু সাংঘাতিক সাংস্কৃতিক সুলভ এটা মন সৰুৰে পৰা আছিলে, কাৰণ মোৰ পৰিয়ালটোতে আমি বিষ্ণুৰাভা ফণী শৰ্মাদেৱৰ ভোগ জৰা নাটকখন কৰিব পৰা সুবিধা মোৰ পৰিয়ালটোৰ ভিতৰত আছিলে।
1: আমি আপোনাৰ সাংস্কৃতিক বা সাহিত্যৰ কথাবোৰ আকৌ পাতিম। আমি আলোচনা কৰি আছিলোঁ আপোনাৰ শিক্ষাৰ কথা।
0: হয়,
1: তাৰমানে আপুনি বিয়া হোৱাৰ পিছত স্নাতক ডিগ্ৰী আহৰণ কৰিছে আৰু স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰিছে নহয় জানো?
0: হয়, প্ৰয়াত আমাৰ সন্মানীয় তিলক গুঞ্জনৰ ছাৰৰ অনুপ্ৰেৰণা পাইছিলোঁ। মহেশ গোস্বামী যেতিয়া প্ৰিন্সিপাল হৈ আছিলে তেখেতৰ অনুপ্ৰেৰণা, আৰু মনত এটা দুৰন্ত হেঁপাহ আছিলে আনতেদি, সেইটো এটা মোৰ ক'বলৈ বেয়া লগা কথা। মোৰ দেউতাৰ ওপৰত এটা জেদ প্ৰতিশোধমূলক মনোভাৱ আছিলে যে মই পঢ়িহে এৰিম, কৰিহে এৰিম।
1: তাৰমানে সৰুতে যে আপোনাক বিয়া দিলে সেইটো আপোনাৰ এটা খং আছিল নেকি?
0: এবছৰীয়া যিটো প্ৰাক বিশ্ববিদ্যালয় যিটো কোৰ্চ আছিলে সেই এবছৰীয়া কোৰ্চটো মই পাছ কৰিছিলোঁ।
1: তাৰমানে আগতে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত
0: এবছৰীয়া বিশ্ববিদ্যালয় পঢ়িব লাগিছিলে। আজিকালি যিটো দুবছৰীয়া, 3 বছৰীয়া হৈছিলে, তাৰপিছত 2 বছৰীয়া হ'ল, পৰীক্ষা দিয়েই গুচি গৈছিলোঁ, ভয় লাগিছিলে ৰিজাল্ট কি হয়। তাৰপিছত

0: তাতে গৈ পেলাই সেই ইউনিভাৰ্চিটিখন দেখি পেলাই আৰু মোৰ মানে এটা হেৰি আহিছিলে। আৰু ইয়াতো মোৰ গৃহস্থী ঘৰখনত যিখনত মই পালোঁ, মোৰ শাহু, মোৰ জেঠাহু আৰু অন্যান্য দেউৰহঁতে মোক যথেষ্ট সেইখিনিত উপকৃত কৰিছিলে। আৰু স্বৰ্গীয় ৰামেশ্বৰ শৰ্মা বৰুৱা মোৰ স্বামী, তেখেতেও খুব উদাৰচিতীয়া মানুহ আছিলে বুলি মই ভয় কৰিছিলোঁ, কিন্তু ভাবিছিলোঁ কাৰণ তেখেতৰ সকলো অনুপ্ৰেৰণা নহ'লে মই নোৱাৰিলোঁহেঁতেন সেইটো কাম কৰিব।
1: দক্ষিণপাত এই যিটো বৃহৎ এলেকা দক্ষিণপাত তুলসীমুখ, এই গোটেই এলেকাটোত ৰামেশ্বৰ শৰ্মা বৰুৱা ছাৰক সকলোৱে জানে।
0: হয়,
1: তেখেত দক্ষিণপাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অংক আৰু গণিতৰ শিক্ষক আছিল। অৱসৰৰ আগে আগে তেখেতে অধ্যক্ষৰ দায়িত্ব লৈছে। আৰু আমি যিমানখিনি জানো যে দক্ষিণপাত এই গোটেই অঞ্চলটোত তেখেতক এগৰাকী খুব পৰিশীলিত ব্যক্তি, সহজ সৰল আৰু মিষ্টভাষী স্বল্পভাষী ব্যক্তি হিচাপে সকলোৱে তেখেতক জানিছিল।
0: তেখেতৰ যিসকল শিক্ষাগুৰুৰ ওচৰলৈ মোক লৈ গৈছিলে এবাৰ এবাৰৰ কাৰণে, সেইসকলে সকলোৱে কৈছিলে যে ৰামেশ্বৰ আমাৰ অঞ্চলৰ জুৱেল, এই শব্দটো মোক কৈছিলে। মই তেতিয়া ইমানো বুজি পোৱা নাছিলোঁ, কিন্তু কৈছিলে, ভয়ে ভয়ে যাওঁ আৰু শিক্ষাগুৰুসকলক প্ৰণাম এটা জনাবলৈ মোক লৈ গৈছিলে কিন্তু তেখেতে।
1: হয়, না আমিও জানিছিলোঁ যে তেখেতে এগৰাকী অত্যন্ত জনপ্ৰিয় শিক্ষক আছিল আৰু তেখেতৰ যথেষ্ট মেধা গুণ আছিল, আৰু সেইকাৰণে তেখেতে অঞ্চলটোত সকলোৱে শ্ৰদ্ধা লাভ কৰিব পাৰিছিল। আৰু তেখেতৰ পত্নী হিচাপে আপুনি দেউৰী গাঁৱলৈ বিয়া হৈ গৈছে, আপোনাৰ সাংসাৰিক জীৱন সম্পৰ্কত অকণমান কওকচোন।
0: সাংসাৰিক জীৱনত মই আছোঁ আৰু খুব সুখী বুলি মই ক'ব নোৱাৰোঁ, কাৰণ মোৰ মনৰ হেঁপাহবোৰ পূৰ কৰিবলৈ মই সুবিধা পোৱা নাছিলোঁ। আৰু এখন ডাঙৰ গৃহস্থী, কাৰবাৰী মানুহ আছিলে, হাতীৰ কাৰবাৰ আছিলে বা অন্যান্য খেতি বাতি অন্যান্য সেইবিলাকৰ ভিতৰতো ব্যস্ত থাকি মই মানে নিজক সময় দিব নোৱাৰিছিলোঁ। কিন্তু তাৰ মাজত মই কেনেবাকৈ সময় উলিয়াই ৰাতি বহুত দেৰিলৈকে, লাইট নাছিলে, কাৰেণ্টৰ তেতিয়া ছিষ্টেম নাছিলে গাঁৱত, লেম্প জ্বলাই ৰাতি বহুত দেৰিলৈকে খুৱাই বোৱাই সকলোকে খুৱাই লৈ মই এটা কোণত বহি পেলাই মই কিতাপ পঢ়িছিলোঁ বা লিখা পঢ়া কৰিছিলোঁ। কাৰোবাৰ পৰা ক'ৰবাৰ পৰা কেনেবাকৈ কিতাপবোৰ গোটাই আনিছিলোঁ, এনেধৰণৰ মানে তেনেকৈ কৰিছিলোঁ। কিন্তু তেখেতে মই ৰাতি যদি সাৰ পাই পেলাই মোক দেখে তেতিয়া কিন্তু মোক খং কৰিছিল যে এনেকৈ নিজৰ স্বাস্থ্যৰ কথা ভাবিব লাগে, মানে ইমানেই সতৰ্ক আছিলে, মই সেইটোহে ক'ব গৈছোঁ, নিজৰ স্বাস্থ্যৰ কথা ভাবিব লাগে। টোপনি
1: তাৰমানে কথাটো এনেকুৱা হ'ব নেকি যে এই যে আপুনি ক'লে যে খুব সুখী আচলতে অনুভৱ কৰা নাছিলোঁ, খুব কম বয়সতে আপোনাৰ বিয়া হৈছে, এটা ডাঙৰ যৌথ পৰিয়াল, আৰু আগতে আমাৰ গাঁৱৰ সমাজ ব্যৱস্থাত প্ৰত্যেকঘৰ মানুহৰে যৌথ পৰিয়াল আছিল। আৰু আমি কিন্তু এটা কথা সদায় অনুভৱ কৰোঁ যে যৌথ পৰিয়ালৰ এটা কিন্তু ডাঙৰ আনন্দও আছে,
0: আনন্দ আছে
1: আৰু যোগাত্মক দিশো আছে।
0: আমি বুজি পোৱা নাছিলোঁ
1: যে আপুনি যিহেতু 17 বছৰীয়া এগৰাকী ছোৱালী আৰু আপুনি গান ভাল পায়, নৃত্য কৰি ভাল পায়, অভিনয় কৰি ভাল পায়, পঢ়ি ভাল পায়, আৰু সেইকাৰণে চাগে আপুনি অকণমান অসুখী বুলি অনুভৱ কৰিছিল।
0: মনত আফচোচ আহে, মই একো কৰিব নোৱাৰিলোঁ, ঠিক তেনেকুৱা এটা ভাৱ আহে আৰু অন্তত পঢ়াৰ ক্ষেত্ৰত।
1: কিন্তু এনেই আপোনাৰ সাংসাৰিক জীৱন,
0: সাংসাৰিক জীৱন মই যথেষ্ট সুখী, মই সাংসাৰিক জীৱনত,
1: কাৰণ আপোনাৰ স্বামী এগৰাকী অতি উদাৰ আৰু সৰল ব্যক্তি আৰু আপোনাৰ পৰিয়াললৈ কেইবাটাও সন্তান আহিছে, আপুনি তেওঁলোকৰ বিষয়ে অকণমান কওকচোন।
0: মোৰ প্ৰথম ছোৱালী সন্তান 3গৰাকী, তাৰপিছত মোৰ একমাত্ৰ ল'ৰা, ডাঙৰ জীয়ৰীৰ নাম আছিলে মোৰ ববিতা বৰুৱা কটকী, বিয়া দিছিলোঁ, তেওঁলোকে বাহিৰে বাহিৰে থাকিলে, এতিয়া গুৱাহাটীত থাকিছেহি। ভগৱানৰ কৃপাত নাতিহঁতৰ পৰা মই খুব আনন্দ পাইছোঁ। তেওঁৰ জীয়ৰী ডাঙৰ ছোৱালী অদ্ৰিজা বাচ্য, তেওঁ বৰ্তমান লণ্ডনৰ ব্ৰিষ্টল ইউনিভাৰ্চিটিৰ পৰা তেওঁ MSW কৰিলে, কৰি পেলাই এতিয়া তেওঁ লণ্ডনৰ নাগৰিকত্বও পাইছে, সমাজ সেৱা বিভাগৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টতে তেওঁ ভাল এটা পদবীত বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছে।
1: হয়, আৰু ল'ৰা আপোনাৰ?
0: ল'ৰা মোৰ এজনী সত্যব্ৰত বৰুৱা, তেওঁ দক্ষিণপাত নিজা স্থানীয় স্কুলৰ পৰাই পঢ়ি গ'ল, এওঁলোকে পিতা বুলি মাতিছিলে, পিতাকৰ তত্ত্বাৱধানত থাকি পেলাই যেতিয়া পঢ়া শুনা কৰিছিলে তেনেকেই তেওঁলোকে ভগৱানৰ কৃপাত যথেষ্ট মেধা সহকাৰে তেওঁলোকে পাৰ হৈ গ'ল। কিন্তু শেষত তেখেতৰ হঠাৎ বিয়োগ হ'ল, 93ত মোৰ দেউতা শংকৰদেৱৰ তিথিৰ দিনা ঢুকাইছিলে আৰু তেখেতৰ আদ্য শ্ৰাদ্ধলৈ গৈ পেলাই তাতেই তেখেতৰ হাৰ্ট এটেক হৈছিলে,
1: ৰামেশ্বৰ শৰ্মা
0: শৰ্মাবোৰৰ। সেইটোৱে মোক সাংঘাতিকভাৱে মানসিক আৰু শাৰীৰিক আৰ্থিকভাৱে মোক যথেষ্ট ক্ষতি কৰিলে, কাৰণ মই দিগবিদিক হেৰুৱাই পেলাইছিলোঁ, কি কৰিম, কেনেকৈ হ'ব, ল'ৰা পঢ়িবলৈ আছে, ছোৱালী পঢ়াবলৈ আছে, কি কৰিম, তেনেকৈ সংগ্ৰাম কৰিলোঁ আৰু যেনেকৈ হওক, মানে মই নিজৰ স্থিতি ঠিকে ৰাখি সকলোৰে সহযোগত মই সুন্দৰভাৱে চলি গ'লোঁ। ছোৱালী চাৰিগৰাকী আছিলে মোৰ ডাঙৰ ছোৱালী ববিতা কটকীৰ কথা মই ইতিমধ্যে তেওঁলোকে মোক সদায় তদাৰক কৰি থাকে। দুই নম্বৰ জীয়ৰী আছিলে, যোৰহাটত বিয়া দিছিল, তেওঁ বিদ্যুৎ বিভাগৰে ইঞ্জিনিয়াৰ আছিলে, কিন্তু হঠাৎ ছোৱালী মোৰ ৰোড এক্সিডেণ্টত 18 চনত তেওঁ এক্সপায়াৰ্ড হৈছে। দুই নম্বৰ জীয়ৰী
1: আপুনি দলিৰ কথা কৈছে,
0: দলি তিনি নম্বৰ জলি বিয়া দিলোঁ, বৰ্তমান ডিফু বাসিন্দা। আৰু সৰু জীয়ৰী হতৰূপা, পলৈ পলি বুলি মাতিছিলোঁ সৰুগৰাকী, তেওঁকো গ্ৰেজুৱেশ্যন কৰিলে, তাৰপিছতে তেওঁকো বিয়া দিয়া হৈছিলে যোৰহাটত। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ খুৰাকে মোৰ ছোৱালী বিয়া পাতিছিলে, মোহিনী মোহন বৰঠাকুৰৰ 5 নম্বৰ ভায়েকে, তেখেতসকলৰ 6জন ল'ৰা, 5 নম্বৰ গৰাকীয়ে মোৰ ছোৱালী বিয়া গৈছে। তেওঁ ইলেক্ট্ৰিচিটিৰে ইঞ্জিনিয়াৰ আছিলে, বৰ্তমান তেজপুৰ বাসিন্দা।
1: আপুনি কিছু সময়ৰ আগতে অকণমান উল্লেখ কৰি গৈছিল যে ব্ৰাহ্মণ পৰিয়ালৰ কিছু বাধ্যবাধকতা বা কিছু নীতি নিয়মৰ কথা, কেনেকুৱা কথাবিলাকত আপুনি অসুবিধা পাইছিল?
0: মই সেইটো কথাত, সেই এটা মোৰ মানে সাংঘাতিক এটা মনত সদায় থাকি গ'ল আৰু আজীৱন থাকোঁ, মৃত্যু পৰ্যন্ত থাকিব, যে ব্ৰাহ্মণ কুলত জন্ম হোৱাৰ কাৰণে কিজানি মোৰ মনৰ ইচ্ছামতে কাম কৰিব পৰা নাছিলোঁ নেকি, নেকি নহয় সঁচা কথা। মোৰ আইতা আছিলে কুলীন ব্ৰাহ্মীণ ঘৰৰ আইতা আৰু তেতিয়াৰ মানুহ শোণিতকোঁৱৰ গজেন বৰুৱা,
1: হয় তেখেতো বিখ্যাত নাট্যকাৰ,
0: বিখ্যাত নাট্যকাৰ, নৃত্যপতি, সেই নটৰাজ নৃত্যৰ প্ৰথম বিষ্ণু ৰাভাৰকৈ আগতে তেখেতেই সেই নটৰাজ নৃত্যৰ হেৰি কৰিছিলে, শোণিতকোঁৱৰ গজেন বৰুৱা। তেখেতে
1: শোণিতকোঁৱৰ
0: উপাধি পালে তেখেতে, গজেন বৰুৱা, ডেকা সুন্দৰ ঘৰ। বৰ্তমান বাৰচহৰীয়া ভাওনা যিয়ে গোটেই বিশ্বজুৰি তোলপাৰ লগাইছে, সেই বাৰচহৰীয়া ভাওনাৰ প্ৰধান পৃষ্ঠপোষক আৰু প্ৰথম উদ্যোক্তা মানুহজন সেই গজেন বৰুৱা।
1: আপোনাৰ কি হয়?
0: আমাৰ বৰ্তা বুলি মাতোঁ, কিন্তু তেখেতেই মোৰ সাংস্কৃতিক গুৰু আৰু সৰুৰে পৰা অত্যন্ত মৰম কৰিছিলে। বৰ্তাই প্ৰথম অসমৰ এটা সাংস্কৃতিক প্ৰতিনিধি দল থাইলেণ্ডলৈ নিবৰ কাৰণে বৰ্তাই যোগাযোগ কৰিছিলে, সেই তাহানিতে, মই তেতিয়া ক্লাছ 8ৰ ছাত্ৰী, আৰু সেই দলটোত মোক অন্তৰ্ভুক্ত কৰিছিলে। দেউতাক ক'লোঁ, দেউতাই খুব ভাল পালে, গজেন ককাইদেৱে যেতিয়া কৈছে আৰু কি ভাল, মামাৰ পাৰ্মিশ্যন ল'লোঁ, দেউতাই সৰু হোল ৰোল এটাও আনি দিলে, তেতিয়া হোল ৰোল এটা ল'ব লাগে, হোল ৰোল এটা আনি দিলে, বস্তু মানি মানি ঠিক কৰিলে। কিন্তু আইতাই ক'লে, এইবিলাক কেলৈ আনিছ, কি কৰিছ দেউতাক, যেতিয়া দেউতাই ক'লে বোলে কিয় অনুকণ যাব নহয় এনেকৈ, মোক দেউতাই অনুকণ বুলি মাতিছিলে, অনুকণ যাব নহয় এনেকৈ এনেকৈ গজেন ককাইদেৱে লৈ যাব এনেকৈ এনেকৈ, আইতাৰ একদম মানে ৰুদ্ৰমূৰ্তি, মোৰ নাতি হৈ এনেকৈ যাৰ তাৰ লগত ক'ৰবাত বিদেশলৈ যাব, আহিলে মই ক'ত ঠাই দিম, ক'ত বিয়া দিম সেইজনী ছোৱালী, মই কি হুলস্থুল লগাই দিলে আইতাই। তাৰপিছত আৰু ময়ো প্ৰায় 3 দিনমান নোখোৱাকৈয়ে থাকিলোঁ, সেই যোৱা নহ'লগৈ, মোৰ দুৰ্ভাগ্য। সেইকাৰণে কিয় ব্ৰাহ্মণ কুলত জন্ম লৈছিলোঁ মই, মানে তেনেকুৱা ভগৱানৰ ওচৰত অকণ অভিযোগ কৰিবলৈ মন গৈছিলে।
1: আচলতে কেতিয়াবা এনেকুৱা হয় যে আমাৰ নাৰী সমাজখনেই আমাৰ সমাজৰ কিছুমান নীতি নিয়ম কিন্তু বেছিকৈ খামোচ মাৰি দিয়ে।
0: আইদেউ সন্দিকৈকটো তেনেকেই কৰিলে, অৱশ্যে তেখেতসকল আমাৰ নমস্য বহুত আগৰ কথা, কিন্তু তেতিয়াও তেনেকুৱা এটা হ'ল, মানে সেইকাৰণে মই কওঁ মোৰ আক্ষেপ সাংঘাতিক থাকি গ'ল।
1: মই আচলতে কোনটো কথা কৈছোঁ, স্বামী বিয়োগ হোৱা এগৰাকী নাৰীৰ কপালৰ সেন্দুৰখিনি মুচি দিব লাগে বা হাতৰ খাৰু ভাঙি দিব লাগে বা খুলি দিব লাগে,
0: সেই ক্ষেত্ৰতো মই বহুত অপমান পাইছিলোঁ।
1: এই কথাবিলাক পুৰুষ সমাজখনে যিমান বেছি আগভাগ লয়,
0: মহিলাসকলে
1: কিন্তু
0: মহিলাসকলে বেছি আগভাগ লয়। তেনেকুৱা মানে কঠোৰ বাস্তৱৰ মাজত মই সোমাই পৰিছিলোঁ। মোৰ যেতিয়া স্বামী বিয়োগ হৈছিলে, তাৰপিছত সকলোবিলাক কোনোবাই খুলিয়ে দিলে, কি কৰিলে কৰিলে, কিন্তু মোৰ কাণত কোনোবাই ক'লে নহয় কাণত সেইযোৰ থাকক, থাকিব লাগে আমাৰ ঘৰৰ ভিতৰত, কোনোবাই ক'লে আৰু বাই ভনী, তেতিয়া মোৰ ওচৰ চুবুৰীয়া এগৰাকীয়ে 4 দিনৰ দিনা আহি পেলাই এগৰাকীয়ে মানে খুব ইয়াৰ্কি মাৰিছে, তাৰপিছত কৈছে সেইডাল কেলৈ পিন্ধে, কি এতিয়া আৰু সেইবিলাক গহনা গাঁঠৰি পিন্ধি পেলাই ক'ৰবাত আকৌ নাচিবলৈ বাগিবলৈ যাবলৈ দিন আছে নেকি, এনেকুৱা ধৰণৰ কঠোৰ বাক্য। মই একো মাতা নাছিলোঁ, মই চুপচাপ বহি আছিলোঁ আৰু মোৰ যি যোৱা চবেই মানে আঁতৰি আঁতৰি গৈ কান্দিছিলে।

0: আপুনি 17 বছৰ বয়সত বিয়া হৈ আহিছিল, আপুনি নিজেও কৈছে যে আচলতে বহুত বস্তু আপুনি এৰি থৈ আহিছে, সেই বিয়াৰ সেই সময়খিনি আপুনি কেনেধৰণে পাৰ কৰিছিল?
1: গুৱাহাটীলৈ গৈছিলোঁ, মোৰ মামাৰ তাত গৈছিলোঁ, মামাৰ তাত থাকিলোঁ কেইদিনমান, তাৰপিছতে ৰিজাল্ট দিলে, ৰিজাল্ট ভাল হৈছে, আহিলোঁ। এই এবছৰীয়া প্ৰাক বিশ্ববিদ্যালয়ৰ যিটো পৰীক্ষা সেইটো দি পেলাই গৈছোঁ মই। আহিবলৈ আনিছে, তাত দেখিছোঁ মামা মামীয়ে মানে কিবা গহনা কিবা বনাই আনিছে, আনি পেলাই মোক মানে সেইডাল ভাল লাগিছেনে, মই মামীক কৈছোঁ মামী তোমাক বৰ ধুনীয়া লাগিব এইডালেদি, মই তেনেকৈ মই ভবা নাই সেইবিলাক যে কিবা বিয়াৰ গহনা বনাইছে, মই নাজানো বিয়াৰ কথা। মামীয়ে কৈছে হ'ব তুমি পিন্ধাচোন তুমি পিন্ধিলে, কিন্তু এই মই বোলো নপিন্ধো তুমি পিন্ধিবা এইবুলি কৈ পেলাই মই আহিলোঁ। কিন্তু সেইখিনি যে নাজানো, টোপোলা বান্ধি লৈ আছে বিয়াৰ কইনাৰ গহনা আনিছে, মই নাজানো।
0: দৰাই চাবলৈ গৈছিল নে আপোনাক?
1: দৰাই চাবলৈ এবাৰ গৈছিলে, কোনোবা আলহী গৈছিলে।
0: আগতে মই সুধিছো এইকাৰণে, আগতে কিন্তু বহুত বিয়া এনেকেও হৈছে
1: দৰা গৈছিলে
0: যে দৰাই ছোৱালী চাবলৈ যোৱাই নাই।
1: দেউতা মোৰ কৰ্মৰত আছিলে, দেউতা সামাজিকভাৱে যথেষ্ট সক্ৰিয় আছিলে, আৰু আমাৰ দুখন তেতিয়া বাছ আছিলে, মোৰ পেহীৰ ঘৰত বাছ আছিলে, এনেকৈ ধৰি এটা প্ৰাইভেট চেণ্ডিকেট, বিশ্বনাথ চাৰিআলি বাছ চেণ্ডিকেট কিন্তু দেউতাই এষ্টাব্লিছ কৰা। দেউতা ভাল চিকাৰী হিচাপে বৰ বিখ্যাত আছিলে দেউতা। দেউতাৰ তিনিটা বন্দুক আছিলে।
0: কি নাম আছিল তেখেতৰ?
1: দেউতাৰ নাম নগেন বৰঠাকুৰ।
0: নগেন
1: বৰঠাকুৰ আছিলে। লাইচেন্স পাইছিলে বনৰীয়া বাঘ, মানুহ খোৱা বাঘ মাৰা আৰু হাতী মাৰা, দেউতাৰ লাইচেন্সো আছিল আনকি। আমি দেখিছিলোঁ কিবা তিনিটা বন্দুক দেখুৱাই দেখুৱাই, এইটো বিগ ৰাইফল, এইটো টুটুবোৰ, এইটো মুখ চৰাই মৰা এটা, বন্দুক মৰা এটা, বাঘ মৰা এটা, এনেকৈ দেখুৱাই মানে খুব ভাল পাওঁ আৰু সেইবিলাক দেখি পেলাই। বাগানবিলাকত ব্ৰিটিছ প্ৰধান হেৰিবিলাক কোম্পানীবিলাকৰ মানুহ আছিলে, কোনোবাই লগ ধৰে দেউতাক লৈ যায় চিকাৰলৈ যায়। দেউতা মানে এইবিলাকত খুব আগ্ৰহী আছিলে সকলো কামৰ উপৰি। তথাপি দেউতাৰ সাংস্কৃতিক দিশটোতো কিন্তু মোক যথেষ্ট দেউতাৰ অৱদান আছে, কিন্তু নীতি নিয়মতো কঠোৰ।
0: বিয়াৰ পিছত আপুনি স্নাতক ডিগ্ৰী লাভ কৰিছে বা স্নাতকোত্তৰ উপাধি লাভ কৰিছে, গতিকে সেইখিনি যথেষ্ট ডাঙৰ কথা। আপুনি সমাজ সেৱাৰ সৈতে কেতিয়া জড়িত হ'ল?
1: সমাজ সেৱা মোৰ দেউতাৰ লগে লগে মই আচলতে ওলাইছিলোঁ। চীনা যুদ্ধ হৈছিলে 62 চনৰ, যিটো চীনা যুদ্ধৰ যিটো সেই প্ৰভাৱটো আমাৰ জামগুৰিহাটত তেজপুৰত খুবেই বেছিকৈ পৰিছিলে, কাৰণ তেতিয়া ব্ৰহ্মপুত্ৰ দলং নাছিলে আৰু অৰুণাচল সীমান্তত চীনাই আহি পেলাই বহুত উৎপাত হেৰি কৰিছিলে। সেই তেতিয়া দেউতাই গাড়ীলৈ ওলাই যায় সেই মানুহখিনিক কঢ়িয়াবৰ কাৰণে, মই দেউতাৰ গাড়ীখনৰ বেক ছাইডৰ দুৱাৰেদি জাপ মাৰি উঠি যাওঁ, কিয় দেউতা ক'ৰবাত বিপদত পৰে নেকি, মোৰ আচলতে ইণ্টেনশ্যন সেইটোহে। বালিত কোনোবা গৰ্ভৱতী মহিলাৰ কেঁচুৱা জন্ম হৈছে, বালিত লুতৰি পুতৰি হৈছে, কোনোবা বা বেমাৰী মানুহক লৈ আনিছে, কোনোবাই দাঙি নিব নোৱাৰি পেলাই বালিৰ মাজতে থৈ দিছে, সেই তেতিয়া এটা গেলনত, গাড়ীত থকা গেলনৰ পানীখিনি লৈ লৈ মই সেইসকলক মুখত পানী দি বা কিবা কৰি কিবা কৰি, তেতিয়াৰ পৰাই আচলতে মোৰ মনত এটা সমাজৰ প্ৰতি, মানুহৰ প্ৰতি কিবা এটা বেলেগ ভালপোৱাৰ হেৰি এটা আহি গ'ল।
0: এই যে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা বা অসম সাহিত্য সভা, এনেকৈ বিভিন্ন অনুষ্ঠানৰ সৈতে যে জড়িত হ'ল, কোনখিনি সময়ত?
1: সৰুৰে পৰা আমি এল পি স্কুলত পঢ়াৰ পৰা আমাৰ যিখন সৌভাগ্য মাধৱ দেৱালয় আছিলে, দেৱালয়ৰ প্ৰাংগণত সদায় সন্ধিয়া আমি প্ৰাৰ্থনা সভা পাতিছিলোঁ। 86 ঘৰ ৰায়ত আছিলে তেতিয়াৰ দিনত, ল'ৰা ছোৱালী গোট খাই মানে আমি প্ৰাৰ্থনা সভা পাতোঁ। ঠিক তেনেকৈ মইনা পাৰিজাত চূড়া, মইনা পাৰিজাতৰ মই প্ৰথম অধিৱেশন তেজপুৰ ছোৱালী হাইস্কুলত হৈছিলে, তাত মই প্ৰতিনিধি হিচাপে জামগুৰি পৰ্যন্ত মানে আহিছিলোঁ। সেই তেনেকেই সমাজৰ মাজলৈ ওলাই গৈ বিভিন্ন, কোনোবাই কাৰোবাৰ ওপৰত অত্যাচাৰ কৰিছে, কোনোবাই কিবা কৰিছে, সেইবিলাক সহিব নোৱাৰি, সেইবিলাকৰ মাজত সোমাই সোমাই নিজেও বিপদত পৰিছোঁ কেতিয়াবা, মানে এনেকুৱা হ'ল থকাত পৰিছোঁ, কিন্তু মই সেই মানুহখিনি উদ্ধাৰ কাৰণে সদায় ওলাই গৈছিলোঁ।
0: সংক্ষেপে ক'বলৈ গ'লে আপুনি কি কি অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে এতিয়াও?
1: এতিয়াও মই সদৌ অসম গ্ৰাম্য পুথিভঁৰালৰ জন্ম লগ্নৰ পৰা নহয়, জন্মৰ আগৰ পৰা, তেতিয়া সমাজ কল্যাণ বিভাগৰ পৰা ৰেখাৰাণী দাসবৰুৱা আমাৰ মন্ত্ৰী মহোদয় আছিলে, তেখেতৰ জৰিয়তে মই বহুত মানুহক বহুত ধৰণৰ দান বৰঙণি কৰাকৈ, আৰু মই মানিবই লাগিব প্ৰয়াত বল্লদেৱ শৰ্মা, মোৰ ভাতৃসমূহ বল্লদেৱ শৰ্মাৰ সেই অনুষ্ঠানটোত মোক জড়িত কৰিলে, তেনেকৈ কৰি পেলাই মই সেই অনুষ্ঠানৰ জৰিয়তেতো সদৌ অসম নহয়, অসমৰ বাহিৰলৈও এই অনুষ্ঠানৰ শাখা প্ৰশাখা হৈ গ'ল। তাৰ জৰিয়তে মই যথেষ্ট কাম কৰিবলৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মই সুবিধা পাইছিলোঁ, গৈছিলোঁ। অসম গণ পৰিষদত থাকোঁতে তেতিয়া যথেষ্টখিনি জিলা সাক্ষৰতা সমিতি বা সমাজ কল্যাণৰ যথেষ্ট কাম চলে, সেইখিনিত মই সক্ৰিয় অংশগ্ৰহণ কৰি বিভিন্ন ট্ৰেইনিং

0: কাম কৰিছিলোঁ।
1: তাৰমানে সামাজিক কাম কৰিবৰ কাৰণে
0: তেখেতে যথেষ্ট উদগনি মোক দিছিলে, কাৰণ জানে মই সৰুৰে পৰাই সেইবিলাকৰ কাৰণে।
1: আচলতে কথাটো হয়তো এনেকুৱা যে আপোনাৰ পিতৃগৃহ সেইখনো এখন আৰ্হবন্ত পৰিয়াল এটা, আৰু আপোনাৰ স্বামীগৃহ আগৰ দিনৰ এটা অভিজাত পৰিয়াল, কাৰণ আগতে হাতী থকা মানেই আচলতে এটা অভিজাত পৰিয়াল। আপুনি নাট্য সন্মিলনৰ সৈতেও জড়িত আছিল।
0: প্ৰয়াত স্বনামধন্য ভোলাকটকীদেৱ মোৰ গাঁৱৰে বৰ ভাতৃ বুলি ক'ব লাগিব, প্ৰয়াত লক্ষীবৰ ঠাকুৰ মোৰ ভাতৃ, তাৰোপৰি ফণি শৰ্মা, বিষ্ণুৰাভাদেৱক মই ক্ষন্তেক সময়ৰ কাৰণে হ'লেও মই লগ পাইছিলোঁ মঞ্চত।
1: আপুনি নাটক কৰিছিলোঁ? কি কি নাটক কৰিছিলোঁ?
0: মই ভোগজৰা নাটক, ফণি শৰ্মাৰ ভোগজৰা নাটকখন প্ৰধান নাৰী চৰিত্ৰটোৰে মই ৰূপায়ণ কৰিছিলোঁ। মই একাংকিকাত লিখিছিলোঁ।
1: আপোনাৰ গামখাৰু বুলি এখন গ্ৰন্থ আছে।
0: গামখাৰু মোৰ 2024 চনৰ সুদূৰ অসম গ্ৰাম্য পুথিভঁৰালৰ বিশেষ অভিৱৰ্তনত প্ৰকাশ হৈছিলে।
1: সেইখন কি বিষয়ৰ গ্ৰন্থ?
0: কবিতা। মই কবিতাৰ প্ৰতি সততে, মই কিবা ভাবিলেও কিবা কৰিলেও মই সাধাৰণতে কবিতাৰ ৰূপ এটা লৈ যায়গৈ, মানে মই কিয় নাজানো আৰু।
1: আমি এটা কবিতা শুনিব পাৰোঁ আপোনাৰ?
0: এখন আকাশ এজুম তৰা, এ আকাশ জোনাক আৰু এসাগৰ বৰফৰে শুভ্ৰ, এটি শৈল্য শিখৰ বৰফে আৱৰি লোৱা সেইডাল লঠঙা গছৰ জীৱনলৈ আহিল অনাকাংক্ষিত অকাল বাৰ্ধক্য। মৰি মৰি জীয়াই আছে সেইডাল নাম নোহোৱা অনামী গছ, কোনোবা অচিন অজানা যুগৰ পৰা হেজাৰ অলিখিত অতীত ইতিহাস বুকুত সাৱৰি।
1: আপোনাৰ এই কবিতাটো বোধ কৰোঁ অন্য এক বাল্মীকি নামৰ পুথিখনৰ কবিতা। এই কবিতা পুথিখন 2008 চনত হয়তো উন্মোচন হৈছিল,
0: হয় দক্ষিণপাটত অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনত উন্মোচন হৈছিলে। উন্মোচন কৰিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উৰিয়া ভাষাৰ মুৰব্বী অধ্যাপক জ্যোৎস্না ৰাউতে।
1: অন্য এক বাল্মীকি আপোনাৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ।
0: সৰু জোঁৱাই আৰু সৰু জীয়ৰীৰ লগত গৈ পেলাই যেতিয়া পুষ্কৰ তীৰ্থ দেখিছিলোঁ তেতিয়া মই অভিভূত হৈ পৰিছিলোঁ, আৰু তাৰে পৰাই মানে লিখি পেলাই সম্পূৰ্ণ প্ৰায় কৰি থৈছোঁ, কিন্তু মোৰ নানান আহুকালত মই সেইখিনি প্ৰকাশ কৰিব পৰা নাই। তাৰোপৰি
1: আপুনি আধ্যাত্মিক কাহিনীও লিখিছিল নহয়?
0: হয়, আধ্যাত্মিক কাহিনীও মই মাজে মাজে লিখিছোঁ। তাৰোপৰি মোৰ বিভিন্ন প্ৰবন্ধ আলোচনী পাতত ওলাই বিভিন্ন মই কৰোঁ। নদী আৰু নাৰী বুলি এটা সংগঠন আছে, তাতো মই জড়িত। কিন্তু আচলতে যিমান মনৰ হেঁপাহ আৰু যিমান মনৰ আশা সেইমতে মই কাম কৰি শেষ কৰিব নাই পৰা।
1: আপুনি এই সময়খিনি কেনেধৰণে কটাইছে?
0: মই বৰ্তমান মোৰ ল'ৰা কৰ্মসংক্ৰান্তত দূৰত থাকে, ল'ৰা বোৱাৰী ছোৱালীসকলক বিয়া দিলোঁ, মই ঘৰখনৰ ভিতৰত মই কেৱল কিতাপ কাগজ আৰু এনেধৰণে আৰু আধ্যাত্মিকভাৱে মই অকণমান জড়িত হৈ গৈছোঁ। যোগ ব্যায়াম কিবা এনেকুৱা ধৰণৰ আধ্যাত্মিক কিবা পঢ়ি শুনিব ভাল পাওঁ, এনেকুৱা চৰ্চা কৰি মেডিটেশ্যন এনেকুৱা ধৰণৰবিলাকত জড়িত হৈ আছোঁ মই।
1: আপোনাৰ ৰোগ ব্যাধি কিবা সমস্যা আছে নেকি?
0: কিছু কিছু আছে, অকণমান উচ্চ ৰক্তচাপৰ মাজে মাজে হয়, মই ইমান নাভাবোঁ আৰু, চলি থাকোঁ।
1: আমাৰ ভাল লাগিছে যে আপুনি এই 3-16 বছৰ বয়সতো আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিব পাৰিছে, এইটো আনন্দৰ কথা,
0: ভগৱানৰ আশীৰ্বাদ।
1: আৰু আপোনাক দেখি আচলতে আমি অনুমান কৰিছোঁ যে আপুনি এতিয়া সৰু আছিল, গাভৰু আছিল, তেতিয়াও চাগে এতিয়া আপুনি যিধৰণে খুব ধুনীয়া এগৰাকী মা, আপুনি এগৰাকী ধুনীয়া মা, তেতিয়া চাগে আৰু ধুনীয়া আছিল আপুনি।
0: নাজানো, মই যেতিয়া মেট্ৰিক পৰীক্ষা আমি তেজপুৰত গৈ পেলাই দিবলগীয়া আছিলোঁ, মোৰ বৰ্তা ফৰেষ্টত কাম কৰিছিলে, বৰ্তা কোৱাৰ্টাৰত থাকিছিল, ৰেঞ্জাৰ যিজন আছিলে বঙালী মানুহ আছিলে, কিয় কি ভাল পালে নাজানো, মোৰ মানে বৰ্তা কোৱাৰ্টাৰ কাষত মোক কথা পাতি পেলাই মোক এখন কিতাপ উপহাৰ দিছিলে তেখেতে, ৰেঞ্জাৰজনে কিতাপখন দিছিলে, বনলতা সেন, বিখ্যাত বঙালী কবি জীৱনানন্দ দাসৰ উৎকৃষ্ট কবিতা বনলতা সেন। ক'ব নাপায় আচলতে মোৰ সঁচাকৈয়ে চুলি তুলিবিলাক বহুত দীঘল আছিলে, ক'লা আছিলে, কিবা আছিলে, মোৰ ইনস্পায়াৰ কৰিছিলে বনলতা সেনে, বনলতা সেন। চুল তাৰ কবেকাৰ বেদিচাৰ অন্ধকাৰ নিচা, ৰূপ তাৰ শ্ৰাৱষ্টিৰ কাৰুকাৰ্যে, ডাল ভেগে যি যৌ নাবিজ হাৰাই আছে দিছা, সবুজ ঘাসের দেশ যখন সুখে দেখে দারু সিঁধি দ্বীপের ভিতর।
1: আপনি এটা যেটু কবিতা পড়িলে তার আগরখিনি আছিল এনে ধরনের, হাজার বছর ধরে

0: আপুনি অকলে থাকে,
1: আজিকালি সহায়কাৰী পাবলৈ বহুত অসুবিধা।
0: এই বয়সত আপুনি অকলে থকাটো কেতিয়াবা অকণমান অকলশৰীয়া অকলশৰীয়া নালাগেনে?
1: লাগে, মই কিন্তু নাভাবোঁ।
0: আপোনাৰ ল'ৰা বেংগালুৰুত আছে, আপুনি তাতো থাকিব পাৰিলেহেঁতেন।
1: পাৰিলোহেঁতেন, মোক তেওঁলোকে নিবলৈ বহুত হেৰি কৰিছে। যাওঁ, মই মাজে মাজে নোযোৱা নহয়, আজি কেইবছৰমান মই যোৱা নাই। ঘৰখনৰ পৰা আঁতৰি থাকি মোৰ ভাল নালাগে। মোৰ গাঁওখনত যিমান ভাল পাওঁ, মই গাঁওখনৰ হাৱা বতাহ মানুহ যিমান ভাল পাওঁ, মানে মুক্ত মনে মই মোৰ ঘৰখনত থাকিব পাৰোঁ, সেইটো এটা মোৰ কাৰণে ডাঙৰ মানে কি ক'ম, শান্তিময় জীৱন এটা মই কটাব পাৰোঁ, মোৰ ইচ্ছামতে মই কৰিব পাৰোঁ। থাকিলোঁ, জীয়ৰীৰ লগত বহুত ফুৰিলোঁ, জীয়ৰীসকলো আছিলে বাহিৰে বাহিৰে। মই হৰপ্পা মহেঞ্জোদাৰোলৈকে মই গৈছিলোঁ, তাৰ ওপৰতো মোৰ কিবা কিবি লিখা আছে, কিন্তু মই সদ্যহতে মই উলিয়াই দিব নোৱাৰিম।
0: জীৱন সম্পৰ্কে আপোনাৰ উপলব্ধি কি?
1: জীৱনটো অত্যন্ত মূল্যৱান, ভগৱানৰ এক পৰমপিতা পৰমেশ্বৰৰ এক দান। মানুহৰ পৃথিৱীত মানুহ হৈ জন্ম ল'ব পৰা, 33 কোটি জন্মৰ পিছতহে বোলে জন্ম পায় আধ্যাত্মিকভাৱে, নাজানো, কিন্তু মই মানুহৰ জন্ম যে এনেকৈ ল'ব পাৰিলোঁ, মোৰ পিতৃ মাতৃৰ ওচৰত সদায় কৃতজ্ঞ, মোক এনেধৰণে জন্ম দিলে, এনেকৈ সংসাৰ দেখুৱালে, মই পৰমপিতা পৰমেশ্বৰৰ ওচৰত সদায় কৃতজ্ঞ। তেখেতে মোক যে মানুহ জন্ম দি পেলাই মোক এইকণ সংসাৰৰ কিবা সুখ পাবলৈ বা বুজিবলৈ মোক এটা সুস্থ মগজ দিলে, মই পৰমপিতাৰ ওচৰত পৰমপিতা। মই
0: আগতে 18-20 জনৰ এখন ভৰা ঘৰ আছিল,
1: হয়,
0: দেউৰী গাঁৱৰ সেই ঘৰখন,
1: সেই ঘৰখন
0: য'ত হাতী আছিল, আৰু য'ত
1: আছিল খেতিৰ মানুহ আছিল, গৰু আছিল, সকলো আছিল, হাঁহ পাৰ ছাগলী
0: সকলো আছিল। কিন্তু এতিয়া আপুনি এই গোটেই ডাঙৰ ঘৰখনত অকলে অকলে থাকে, আপুনি অকলে অকলে থকাৰ মুহূৰ্তত কেতিয়াবা বিষণ্ণতাই আপোনাক আৱৰি ধৰেনে?
1: যেতিয়া গাটো অকণ শাৰীৰিকভাৱে কিবা এটা দুৰ্বলতা আহে বা কিবা এটা পৰিস্থিতি, কিছুমান পৰিস্থিতিয়ে কেতিয়াবা ভবাই তোলে। আৰু সঁচা কথা ক'ব লাগিলে, যৌথ পৰিয়াল আছিলোঁ আমি, কাৰোবাৰ খং উঠিছিলে, কিবা কৈছিলে, কোনোবাই কাৰোবাক গালি পাৰিছিলে বা কোনোবাই কাৰোবাক ধমক এটা বা ভালকৈ কৈছিলোঁ, তেতিয়া সেই কথাবোৰ আমি ধৰি থাকিব লাগে বুলি ভবা নাছিলোঁ কোনোদিনে, ধৰি থকা নাছিলোঁ। কৈছে কৈছে, কিবা কাৰণে বেয়া দেখিছে কৈছে, এনেকুৱা ধৰণৰ। কিন্তু আজিকালি সমাজ ব্যৱস্থাটো তেনেকুৱা নহয়। বিশেষকৈ মই দেখিছোঁ চহৰমুখীটো হ'লেই মানুহখিনি, তাত যিখিনি শিক্ষা দীক্ষাৰে কিবা অকণমান উন্নত, সেই মানুহখিনি গোটেইখিনি চহৰমুখী হৈছে। কিন্তু মানুহে মানুহৰ কথা নাভাবে আজিকালি। আগৰ আমাৰ ভিতৰে ভিতৰে ইঘৰৰ পৰা সিঘৰলৈ, 4-5 ঘৰ, 6 ঘৰ ভিতৰে ভিতৰে চোতালে চোতালে ৰাস্তা আছিল, কিন্তু আজিকালি নাই।
0: তাঁতিবোৰ আহি গ'ল,
1: তাঁতিবোৰ আহিল, ৱাল আহিল।
0: আমিতো আচলতে ভাবোঁ যে আমাৰ গাঁৱৰ জীৱনধাৰা আগতেতো অতি সহজ সৰল আছিলেই, এতিয়াও চহৰতকৈ বা নগৰতকৈ গাঁৱৰ জীৱনধাৰাটো যথেষ্ট সহজ সৰল, যথেষ্ট আন্তৰিকতাপূৰ্ণ এটা পৰিৱেশ আছে বুলি আমি ভাবোঁ। কিন্তু এতিয়া আমি দেখিছোঁ যে মানুহৰ চোতালবিলাকত ওখ ওখ তাঁতি হৈছে, বেৰ হৈছে, দেৱাল হৈছে। এই তাঁতিবিলাক মানুহৰ মনৰ মাজতো আহি গ'ল নেকি?
1: বোধহয় কোনোবা সময়ত অনুভৱ হয় আহিছে, কোনেও কাৰো খবৰ নাৰাখে। মোৰ সেইটো খুব ফিল হয়, মই কাৰণ মই ইমান ডাঙৰ ঘৰখন মই অকলে থাকোঁ। দুৱাৰখন বন্ধ কৰাৰ পিছত, সমুখৰ জপনাখন বন্ধ কৰি দিয়াৰ পিছত একদম সম্পূৰ্ণ নিঃসংগ হৈ যায়।

0: কিন্তু পৰিত্ৰাণৰ উপায়ো নাই। মোৰ ল'ৰাবোৰে মোক ৰখি থাকি পেলাই তেওঁলোকৰ জীৱনটোৰ ভৱিষ্যতটো মই নষ্ট হ'বলৈ দিব নোৱাৰোঁ।
1: আমি প্ৰাৰ্থনা কৰিছোঁ যে আপুনি কুশলে থাকক। এখন ডাঙৰ ঘৰত আপুনি অকলে আছে, আজি 3 কুৰি 16 বছৰ বয়সতো আপুনি অকলে থাকি এতিয়াও আপুনি সমাজ সেৱা কৰি আছে, এতিয়াও আপুনি কবিতা লিখি আছে, ঘৰখনত দ্বিতীয় ব্যক্তি কোনো নাই। আমি ভাবিছোঁ যে ভগৱানেই আপোনাক
0: ভগৱান মোৰ লগত
1: সংগী হৈ আছে, ভগৱানৰ আশীৰ্বাদ আপোনাৰ লগত আছে,
0: সদায় মোৰ লগত আছে মোৰ পৰম বিশ্বাস।
1: এই সময়খিনিত আপুনি যিমান পাৰে লিখক, আপোনাৰ অনুভৱবিলাক লিখক, আপোনাৰ এৰি অহা দিনৰ স্মৃতিবিলাক লিখক, জীৱন জগত সম্পৰ্কে আপোনাৰ উপলব্ধিবিলাক লিখক। হতাশ বা বিষণ্ণতাক আপুনি প্ৰশ্ৰয় নিদিব। এতিয়া যিধৰণে আপুনি আমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৈতে জড়িত হৈ আছে বা চৰকাৰী পেঞ্চনাৰ সন্থাৰ সৈতে আপুনি জড়িত হৈ আছে, সাহিত্য সভাৰ সৈতে আপুনি সম্পৃক্ত হৈ আছে, নদী আৰু নাৰীৰ সৈতে আপুনি সম্পৃক্ত হৈ আছে, হয় ঠিক তেনেধৰণে আপুনি সুদৰ্শন গ্ৰাম্য পুথিভঁৰাল সন্থাৰ যদিও প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক বলদেৱ শৰ্মা নাই, কিন্তু অনুষ্ঠানটো এতিয়াও সক্ৰিয়ভাৱে চলি আছে। গতিকে আপুনি সেই সন্থাৰ জৰিয়তেও আমাৰ যিসকলৰ প্ৰয়োজন আছে, যিসকলক আপোনাৰ সহায়ৰ প্ৰয়োজন আছে, সেই সকলোৰে প্ৰতি আপুনি কাম কৰি যাওক আমি আশা কৰিছোঁ।
0: অসহায় মহিলা যিসকল শিশু উঠি আহিছে, যি সুশিক্ষা পোৱা নাই, তেনেকুৱাবিলাকৰ কাৰণে কাম কৰা মোৰ অত্যন্ত ইচ্ছা আছে। বয়সক মই প্ৰাধান্য দিবলৈ বিচৰা নাই, স্বাস্থ্যটো যদি অকণ ঠিকে থাকে তেতিয়াহ'লে মই কৰি যাব পাৰিম যিমানলৈকে পাৰোঁ। আৰু ভগৱানৰ ওচৰত সদায় ৰাতিপুৱা গধূলি এটাই প্ৰাৰ্থনা, প্ৰভু যি সময়লৈকে প্ৰাণবায়ু থাকে সেই সময়লৈকে যেন মোক সক্ৰিয় কৰি ৰাখক, মই যাতে কাৰো বোজা হ'ব নালাগে, মই ভগৱানক সদায় সেইটোৱে কৈছোঁ। বয়স্ক যিসকল আছে, আমাৰ পুৰুষ হওক মহিলা হওক যিসকল আছে, প্ৰায় মানুহৰ লগত মই ব্যক্তিগতভাৱে কথা পাতিছোঁ, সেইসকল সামৰি মই এটা অনুষ্ঠান কৰি যদি 10 দিনৰ মূৰত বা এসপ্তাহৰ মূৰত বা এমাহৰ মূৰত 15 দিনৰ মূৰত ক'ৰবাত গছৰ তলত বহি, ক'ৰবাত স্কুল ঘৰৰ বাৰাণ্ডাত বহি, ক'ৰবাত যদি পথাৰৰ টিলা এটাত বহি পেলাই তেওঁলোকৰ লগত মই অকণমান হাঁহিব মাতিবলৈ এটা সুবিধা কৰিব পাৰিলোহেঁতেন, তেতিয়া মই যথেষ্ট তেখেতসকলো উপকৃত হ'লহেঁতেন বা ময়ো যথেষ্ট মানে শান্তি পালোহেঁতেন। মই সেইটো এটা বৰ ডাঙৰ মানে ইচ্ছা, আৰু নাজানো ভগৱানে মোক কেনেকৈ ৰাখিছে, মই চেষ্টা কৰিছোঁ কিন্তু মানুহ আগ্ৰহী নহয়।
1: বয়সটো আচলতে ডাঙৰ কথা নহয়,
0: মই বয়সক প্ৰাধান্য নিদিওঁ কোনোদিনে,
1: মন ডাঙৰ কথা
0: হয়।
1: মনটো যদি সজীৱ কৰি ৰাখিব পৰা যায়,
0: মন সজীৱ
1: তেতিয়াহ'লে জীৱনটো উদযাপন কৰিব পাৰি।
0: আমি যদি 10 জন মিলি যদি পেলাই আমি ইজনে সিজনৰ মনৰ ভাৱ বিনিময় কৰিব পাৰিলোহেঁতেন, অকণমান হাঁহিব পাৰিলোঁ, এটা গীত গাব পাৰিলোহেঁতেন, অকণমান নাচিব পাৰিলোহেঁতেন, সেইটোৱে আমাক জীৱনী শক্তি বহুত বেছি মানে জীৱনী শক্তি অনুপ্ৰেৰণা দিলেহেঁতেন। কিন্তু মানুহে সেইটো কথা ভাবিবলৈ আজিকালি চিন্তা কৰিবলৈ কাৰো সময় নাই, কোনো নুবুজে।
1: আপুনি আকাশবাণী নগাঁও কেন্দ্ৰলৈ আহিল, আমি সকলো অতি আনন্দ লাভ কৰিছোঁ, আপুনি এই সম্পৰ্কত কিবা ক'ব নেকি?
0: অত্যন্ত সুখী আৰু মই যথেষ্ট উৎসাহিত হৈছোঁ, আন্তৰিকভাৱে মই যথেষ্ট উৎসাহ পাইছোঁ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ এই অনুপ্ৰেৰণাই মোক জীৱনত আৰু জীয়াই থকা দিনকেইটাত মোক যথেষ্ট অনুপ্ৰেৰণা যোগাব, ধন্যবাদ। আজিকালি
1: আজি আমি কথা পাতিলোঁ অনুপমা শৰ্মা বৰুৱা, এতিয়া 3 কুৰি 16 বছৰ পাৰ হৈছে কিন্তু তেখেতে এতিয়াও সমাজ সেৱা কৰি আছে, সাহিত্য চৰ্চা কৰি আছে আৰু এটা জীপাল মন আছে কিবা কৰি থৈ যাবৰ কাৰণে। গতিকে আমি তেখেতক ধন্যবাদ জনালোঁ। খিনি কথাৰে আজিৰ বিয়লি ৰং অনুষ্ঠানটি আমি সামৰণি মাৰিছোঁ। নমস্কাৰ,
0: কৃতজ্ঞতা জনালোঁ।
1: বিয়লি ৰং অনুষ্ঠানটি শুনিলে, অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অনুপমা শৰ্মা বৰুৱাই, কথা বতৰাত ভাগ ল'লে পদুম ৰাজখোৱাই।
2: ইমান পৰে শ্ৰোতাই বিয়লি ৰং অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ বাদ্য সংগীতৰ অনুষ্ঠান। এই অনুষ্ঠানত শুনাবলৈ লৈছোঁ প্ৰফেচাৰ ভি জি যুগৰ ভায়লিন বাদন, ৰাগ দুৰ্গা।

ইমান পৰে শ্ৰোতাই প্ৰফেচাৰ ভি জি যুগৰ ভায়লিন বাদন শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8:45 চন্ধ্যা আৰু 9:00 নিউজ @9 শুনিবলৈ পাব।

ইমান পৰে শ্ৰোতাই দীপালী বৰঠাকুৰৰ কণ্ঠত দুটি গীত শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতে এটি ঘোষণা। 23 জুন মঙলবাৰে সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত শুনিবলৈ পাব জৈৱিক কৃষিত পোষক মূলৰ ব্যৱস্থাপনা। এই সম্পৰ্কে এটি আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ বিষয়বস্তু বিশেষজ্ঞ ভূমি বিভাগৰ সৌৰভ বৰুৱা আৰু আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। লগতে শুনিবলৈ পাব মৰিগাঁও জিলাৰ নটুৱা গাঁৱৰ এগৰাকী প্ৰগতিশীল কৃষক তিলেন নাথৰ সৈতে হোৱা

0: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰি কয় যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে আনুষ্ঠানিক পত্ৰ লাভ কৰিছে। ব্ৰিটিছ ৰাষ্ট্ৰদূত হাৰ্ভে ডেফলিনে ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাক পত্ৰযোগে কালিৰে পৰা এই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি জনাইছে। এই সন্দৰ্ভত ডঃ শৰ্মাই এইদৰে কয়।
1: ইউৰোপিয়ান ইউনিয়নৰ এম্বেচাডৰ হাৰ্ভে ডেলফিন আজি তেওঁ আমাৰ অসম চৰকাৰৰ মুখ্য সচিবক এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ইমান দিনে ইউৰোপিয়ান ইউনিয়নে তেওঁলোকৰ দেশৰ পৰ্যটকসকলক অসমলৈ আহিবৰ কাৰণে বাধা প্ৰদান কৰিছিলে বা সতৰ্ক কৰিছিলে যে অসম এখন অশান্ত জৰ্জৰিত ৰাজ্য, তাতে পৰ্যটকসকল নোযোৱা ভাল। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপিয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেচাডৰগৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে।
0: জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বিশেষ তৎপৰতা অৱলম্বন কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ, পৰিবহণ, সকলো ব্যৱস্থাপনা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ এই বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীক প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণকালচোৱাত সংগ দিবলৈ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ বাবেই গুৱাহাটী মহানগৰক নতুনকৈ সজাই পৰাই তোলা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে মহানগৰখনক চাফ চিকুণ কৰাৰ লগতে ৰাজহুৱা স্থানত নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে 2026বৰ্ষৰ বিষ্ণু ৰাভা বঁটা, সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025বৰ্ষৰ আজান পীৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। লেখিকা গীতা উপাধ্যায়লৈ 2026বৰ্ষৰ সতী সাধিনী বঁটা আগবঢ়োৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ তাৰকেশ্বৰৰ পৰা পি এম কিষাণ উৎসৱ দিৱস কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ 23সংখ্যক কিস্তি আনুষ্ঠানিকভাৱে মুকলি কৰে। এই আঁচনিৰ ধনযোগ্য কৃষকসকলৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হয়। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত প্ৰতিজন যোগ্য হিতাধিকাৰী কৃষকে 2000 টকাকৈ বছৰত 3টা কিস্তিত মুঠ 6000 টকা লাভ কৰি আহিছে। অসমৰ বিভিন্ন জিলাৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানটো কৃষকৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগেও অনুষ্ঠানটোৰ পোনপটীয়া সম্প্ৰচাৰ কৰে। কপিলী উন্নয়ন খণ্ডৰ অধীনত চৰাইবাহী গাঁও পঞ্চায়তত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁৱৰ প্ৰায় 64,594গৰাকী কৃষকে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ এই অনুদান লাভ কৰিছে। শোণিতপুৰ জিলাতো আজি মুঠ 37,802গৰাকী কৃষকে এই আঁচনিৰ ধন লাভ কৰে। কাছাৰ জিলাৰ মুঠ 69,000 কৃষকে এই আঁচনিৰ ধন লাভ কৰে। শিৱসাগৰ জিলাৰ 62,148গৰাকী কৃষকে বেংক একাউণ্টত পি এম কিষাণ আঁচনিৰ ধন লাভ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2018 চনত ডিফুৰ ৰংকিমিত স্থাপন হোৱা কাৰ্বি ভাষা আৰু সংস্কৃতি অধ্যয়ন কেন্দ্ৰৰ ৱেবছাইট আজি মুকলি কৰা হয়। কেন্দ্ৰটোৰ সঞ্চালক ডঃ লংচিং টেৰঙৰ সভাপতিত্বত

0: অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মথুৰাম লেখথে উপস্থিত থাকে। গুৱাহাটীৰ জালুকবাৰী নিবাসী কটন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কাৰিকৰী শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া যতীন্দ্ৰ নাথ বৰাই কালি পুৱা নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল 94 বছৰ।
1: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱ তৰংগ।

0: নমস্কাৰ যুৱবন্ধু, আকাশবাণী নগাঁও কেন্দ্ৰৰ আজিৰ যুৱতৰংগ অনুষ্ঠানলৈ আপোনাক সাদৰ সম্ভাষণ জনাই ষ্টুডিঅ'ৰ মজিয়াত এয়া মই চুমি ডেকা। আপোনালোকে আমাৰ অনুষ্ঠান শুনি আছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজ আৰু নিউজ অন AIR এপৰ যোগেদি। আজিৰ যুৱতৰংগ অনুষ্ঠানত আমি আলোচনা কৰিম বিষয় হিচাপে ভূগোল বিজ্ঞান অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে। আৰু এই বিষয়ত অধিক জানিবলৈ আজি আমি কথা পাতিম দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূগোল বিজ্ঞান বিষয়ৰ বিষয় শিক্ষয়িত্ৰী শ্ৰী পূজা শৰ্মাৰ সৈতে। নমস্কাৰ।
1: নমস্কাৰ।
0: আজিৰ যুৱতৰংগ অনুষ্ঠানলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: অনুষ্ঠানৰ আৰম্ভণিতে প্ৰথমে আমি জানিব বিচাৰিম ভূগোল বিষয়টো আচলতে কি আৰু ইয়াক কিয় বাস্তৱমুখী বিষয় বুলি কোৱা হয়।
1: হয়, ভূগোল বিজ্ঞান আচলতে এনেকুৱা এটা বিষয় যিয়ে সমস্ত পৃথিৱীখনক সামৰি লয়। এই ভূগোল যিটো শব্দ বা জিঅ'গ্ৰাফি যিটো শব্দ, তাত দুটা প্ৰতিশব্দ লগ হৈ আছে, এটা হ'ল জি আৰু এটা হ'ল গ্ৰাফোজ বা গ্ৰাফেইন। জি মানে হ'ল পৃথিৱী আৰু গ্ৰাফোজ বা গ্ৰাফেইন মানে হ'ল অধ্যয়ন নাইবা বিজ্ঞান, মানে যিটোক কোৱা হ'ব পৃথিৱীৰ বিষয়ে অধ্যয়ন বা পৃথিৱীৰ বিষয়, পৃথিৱী এটা বিষয় হিচাপে যিটো বিষয়ত আমি অধ্যয়ন কৰোঁ সেইটোৱে হৈছে ভূগোল বিজ্ঞান। আৰু ইয়াক বাস্তৱমুখী বিষয় বুলি কিয় কোৱা হয়, কাৰণ ইয়াত ভূগোল বিজ্ঞানত আমি যিখিনি বস্তু ষ্টাডি কৰোঁ বা যিখিনি অধ্যয়ন কৰোঁ সেয়া সম্পূৰ্ণ আমাৰ বাস্তৱ জীৱনৰ লগত ৰিলেট হৈ আছে, তাত কোনো কল্পনাৰ স্থান নাই, সেয়েহে তাক এটা বাস্তৱিক বিষয় বুলি কোৱা হয়।
0: হয়, বৰ্তমান সময়ত ভূগোল বিষয়ৰ গুৰুত্ব কিয় বৃদ্ধি পাইছে বুলি আপুনি ভাবে?
1: হয়, ভূগোল বিষয়টো মই ইতিমধ্যে ক'লোঁ যে ভূগোল বিষয়টো এনেকুৱা এটা বিষয় যিটো আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত হৈ আছে, আৰু এই বিষয়টোত আমি মানুহ লগতে আমাৰ পৰিৱেশৰ সম্পৰ্কে অধ্যয়ন কৰোঁ। গতিকে বৰ্তমান সময়ত যিহেতু পৰিৱেশ আৰু মানুহৰ সম্পৰ্কটোৰ লগত বিভিন্ন সমস্যা জড়িত হৈ আছে বা বিভিন্ন কথা এনেকুৱা আমি ষ্টাডি কৰিব লাগে যাৰ ফলত ধৰক আমাৰ মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্কটো বৰ্তি থাকে, গতিকে ভূগোল বিষয়টো এতিয়া সেইকাৰণে ষ্টাডি কৰাটো বহুত দৰকাৰী হৈ পৰিছে। কাৰণ এই বিষয়টো ষ্টাডি কৰা অবিহনে আমি হয়তো মানুহ আৰু পৰিৱেশৰ সম্পৰ্কটোক ভালদৰে জানিব নোৱাৰিম, সেইটোৱে আচলতে সেইকাৰণে ভূগোল বিষয়টো অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়।
0: ভূগোল বিষয়ৰ অধ্যয়নে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক কেনেদৰে বুজিবলৈ সহায় কৰে?
1: ভূগোল বিষয়টো আচলতে আমি যদি প্ৰথমৰ পৰা চাওঁ তেতিয়াহ'লে আমাৰ ভূগোলক দুটা ভাগত ভাগ কৰা হৈছে, এটা হৈছে প্ৰাকৃতিক ভূগোল, আন এটা হৈছে মানৱ ভূগোল। মানে প্ৰাকৃতিক ভূগোলত আমি এনেধৰণৰ বিষয় ষ্টাডি কৰোঁ য'ত আমাৰ প্ৰকৃতি আৰু মানুহৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা হয়। প্ৰাকৃতিৰ লগত জড়িত বিভিন্ন বিষয় যেনেকৈ আমাৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ নাইবা আমাৰ প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহ কেনেকৈ খাপ খাই থাকিব পাৰে, তাত দুটা কনচেপ্ট দিয়া হয় ভূগোলত, এটা হ'ল প্ৰকৃতিৰ মানৱায়ন আৰু এটা হ'ল মানৱৰ প্ৰকৃতায়ন। গতিকে এই বিষয়খিনিক সামৰি লৈ ভূগোলে মানুহ আৰু পৰিৱেশৰ যিটো পাৰস্পৰিক নিৰ্ভৰশীলতা সেই বিষয়টো আলোচনা কৰে। গতিকে আমি ক'ব পাৰোঁ যে ভূগোল বিষয়টোৰ লগত প্ৰকৃতি সম্পূৰ্ণৰূপে নিৰ্ভৰ হৈ থাকে বা মানুহে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈ থকাটো আমাৰ ভূগোলৰ এটা বহুত ডাঙৰ বিষয়বস্তু।
0: হয়, জলবায়ু পৰিৱৰ্তন বুজিবলৈ ভূগোল বিষয় কিমান প্ৰয়োজনীয়?
1: বৰ্তমান সময়ত আচলতে জলবায়ু পৰিৱৰ্তনটো এটা বহুত ডাঙৰ বিষয় হিচাপে নিৰ্বাচিত হৈছে আৰু আমি দেখি পাই আছোঁ যে গ্ল'বেল ৱাৰ্মিং খুব বাঢ়ি গৈছে, গোটেই পৃথিৱীৰ এটা সমস্যা। আৰু ভূগোল বিষয়টো যিহেতু প্ৰকৃতিৰ লগত আৰু মানুহৰ লগত জড়িত আৰু জলবায়ু পৰিৱৰ্তনটো আমাৰ মানুহৰ কাৰ্যকলাপৰ লগত বিশেষকৈ জড়িত হৈ আছে আৰু লগতে প্ৰকৃতিৰ এটা বিষয়, গতিকে ভূগোল বিষয়ে ডেফিনেটলি এই যিটো আমাৰ বিষয় জলবায়ু পৰিৱৰ্তন সেইটো সামৰি লৈছে। আৰু আমি যদি এতিয়া বৰ্তমান গ্ল'বেল ৱাৰ্মিঙৰ কথাই কওঁ বা বিভিন্ন প্ৰদূষণৰ কথাই কওঁ, সেইটো আমাৰ ভূগোলৰ ষ্টাডিৰ ক্ষেত্ৰত এটা ইম্পৰ্টেণ্ট বিষয় হিচাপে গণ্য কৰা হয়। আৰু জলবায়ু সম্পৰ্কে জানিবলৈ ভূগোল অধ্যয়ন কৰাটো খুবেই প্ৰয়োজনীয়। আৰু ভূগোলৰ যদি আপুনি চাব যিবোৰ বিষয় আছে বা শাখা বিষয়, তাৰ ভিতৰত ইম্পৰ্টেণ্ট এটা শাখা হ'ল আমাৰ জলবায়ু ভূগোল, যিটো ষ্টাডি অবিহনে আমি জলবায়ুৰ বিষয়ে ধৰিব নোৱাৰিম, গতিকে এইটোৰ ইম্পৰ্টেঞ্চ যথেষ্ট বেছি।
0: হয়, অসমৰ দৰে বানপানীপ্ৰৱণ ৰাজ্যত ভূগোলৰ ভূমিকা কেনেকুৱা?
1: হয়, চাওকচোন, মানে কথাটো এনেকুৱা যে আমি ভূগোলত আমাৰ এখন ঠাইৰ অৱস্থিতি সম্পৰ্কে আমি আলোচনা কৰোঁ। যেনেকৈ আমি এতিয়া যদি উদাহৰণস্বৰূপে চাওঁ আমাৰ গুৱাহাটীখন, গুৱাহাটীখনত বানপানীৰ প্ৰৱণতাটো যথেষ্ট বৃদ্ধি পাইছে। কাৰণ বানপানী, আমি যদি গুৱাহাটীৰ অৱস্থিতিটো চাওঁ তেতিয়াহ'লে গুৱাহাটী এনেকুৱা এটা জেগাত অৱস্থিত য'ত চাৰিওফালৰ পৰা পাহাৰে আগুৰি আছে। এফালে যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ মেঘালয়ৰ পাহাৰবোৰ আছে, আৰু আনফালে চাব গ'লে গুৱাহাটীৰ আমাৰ কালা পাহাৰৰ পৰা নীলাচলৰ পৰা বিভিন্ন পাহাৰে আমাৰ আগুৰি আছে। আৰু আমি সাধাৰণ ভাষাত ক'ব গ'লে আমাৰ গুৱাহাটীৰ লোকেশ্যনটো এনেকুৱা এটা জেগা য'ত এটা গাঁত সদৃশ। গতিকে আমি যদিহে কিবা এটা প্ৰাকৃতিক দুৰ্যোগ বা বানপানী যদি আমি ষ্টাডি কৰিবলগীয়া হয়, প্ৰথম কথা আমি লোকেশ্যনটো জানিব লাগিব কি কাৰণে আমাৰ বানপানী সংঘটিত হৈ আছে। গতিকে এনেকুৱা ধৰণৰ আমি বানপানীৰ বিষয়ে বা আন কোনো দুৰ্যোগৰ বিষয়ে জানিবলৈ হ'লে আমাৰ জিঅ'গ্ৰাফিকেল ডাটা বা জিঅ'গ্ৰাফিকেল এনালাইচিছৰ সহায় লোৱাটো খুবেই প্ৰয়োজনীয়, আৰু এগৰাকী ভূগোলবিদৰ এই ক্ষেত্ৰত প্ৰয়োজনীয়তা যথেষ্ট বেছি। গতিকে আমি বানপানীৰ ক্ষেত্ৰত হওক বা বানপানীৰ আলোচনা কৰা, বানপানী কেনেকৈ নিৰ্মূল কৰিব লাগে সেই বিষয়ে ষ্টাডি কৰিবলৈ জিঅ'গ্ৰাফিটো খুব প্ৰয়োজনীয় হৈ পৰে।
0: নিশ্চয়। ভূগোল বিষয়টোৱে শিক্ষাৰ্থীৰ চিন্তা শক্তি আৰু বিশ্লেষণ ক্ষমতা কেনেদৰে বৃদ্ধি কৰে?
1: ভূগোল বিজ্ঞানটো হ'ল বাস্তৱধৰ্মী বিষয়, আপুনি কৈছে ইতিমধ্যে, আৰু আমি ইতিমধ্যে গম পাইছোঁ যে ভূগোল এটা এনেকুৱা বিষয় যিটো বিষয় বিভিন্ন প্ৰকৃতিক কাৰ্যকলাপ আৰু মানুহৰ কাৰ্যকলাপৰ লগত জড়িত হৈ থাকে। এতিয়া কথাটো হ'ল, ভূগোল বিজ্ঞান এনেকুৱা এটা বিষয় নহয় যিটোত আপুনি কল্পনা কৰি কিবা এটা বিষয় এড কৰিব পাৰিব। তাত সম্পূৰ্ণৰূপে যদি তাত কল্পনা জড়িত হৈও থাকে, সেই কল্পনাটো সদায় বাস্তৱধৰ্মী হ'ব লাগিব, আৰু নাইবা তাত চাইণ্টিফিক কিবা এভিডেণ্ট থাকিব লাগিব, তাৰপিছতহে তাৰ কল্পনাটো মানে আমি বাস্তৱমুখী কৰি তুলিব পাৰিম বা তাক প্ৰয়োগ কৰিব পাৰিম। ভূগোলত এনে কাল্পনিক কিবা এটা বস্তুৰ কোনো স্থান নাই। কিন্তু এতিয়া বাস্তৱমুখী চিন্তাধাৰাৰ ক্ষেত্ৰত অবভিয়াছলি তাক বাস্তৱমুখী চিন্তাধাৰাৰ প্ৰয়োজন আছে, কিয়নো যদি ধৰক কিবা এটা সমস্যা, সেয়া ভৌগোলিকে হওক বা মানুহৰ কাৰ্যকলাপৰ লগত জড়িত সমস্যাই হয়, সেই সমস্যাটো সমাধানৰ কাৰণে আমি প্ৰথমতে তাক এটা চিন্তাধাৰা ডেভেলপ কৰিব লাগিব, যিটো আমি হাইপ'থেচিছ বুলি ক'ব পাৰোঁ। ৰিচাৰ্চৰ ক্ষেত্ৰত আমি হাইপ'থেচিছ বুলি ক'ব পাৰোঁ। গতিকে হাইপ'থেচিছ এটা গঠন কৰিব লগা হ'লে আমাৰ তাত নিজা চিন্তাধাৰা বা নিজৰ মানে বৈজ্ঞানিক চিন্তাধাৰা এটা বহুত বেছি প্ৰয়োজনীয় হৈ পৰে। আৰু সেইকাৰণে কি হয়, এনেকুৱা চিন্তাধাৰাৰ মানে নতুন চিন্তাধাৰাৰ বা চিন্তা শক্তিৰ বিশ্লেষণৰ বহুত বেছি প্ৰয়োজনীয়তা আহি পৰে।
0: হয়, ভূগোল কেৱল মানচিত্ৰ অধ্যয়নৰ বিষয় বুলি বহুতে কয়, আৰু এই ধাৰণাটো আপোনাৰ মতে কিমান সঠিক?
1: আমিও বহুত সময়ত এইটো কথা শুনিবলৈ পাওঁ, যেতিয়া ছাত্ৰ এজনে ভূগোল বিষয় অধ্যয়ন কৰিবলৈ লয়, চবেই লগৰ সকলো ফ্ৰেণ্ড বা তেনেকুৱা ওচৰ চুবুৰীয়া মানুহে চবেই কয় অ' মেপ ষ্টাডি কৰা বিষয় এটা লৈছোঁ। কিন্তু কিছু ক্ষেত্ৰত হয় একেবাৰে নুই কৰিব নোৱাৰি, হয় ভূগোল বিষয়টো সম্পূৰ্ণৰূপে মেপৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে, কিন্তু ভূগোল বিজ্ঞান মানেই মেপ নহয়। আমাৰ যিকোনো বিষয় এটা ভূগোল বিজ্ঞান মেইনলি ৰিলেটেড হৈ থাকে কিবা এটা বস্তুৰ লোকেশ্যনৰ লগত, বা ষ্টাডি কৰিব লাগিলে ভূগোল বিজ্ঞান আমি সেই বস্তুটো কিমান পৰিমাণত বিস্তৃত হৈ আছে বা ক'ত লোকেট হৈ আছে সেই বস্তুটো জানিবলৈ আমি মেপৰ সহায় লওঁ। আৰু মেপ হ'ল এনেকুৱা এটা বস্তু য'ত আমি যদি কোনোবাই ভূগোল ষ্টাডি কৰিব নাজানেও, এজন যদি সাধাৰণ মানুহ বা বেলেগ বিষয় ষ্টাডি কৰা মানুহেও মেপখন চালে এটলিষ্ট তেওঁ গম পাব পাৰে যে বস্তুটোত কি বুজোৱা হৈছে। আমি সদায় কওঁ যে ভিজুৱেল ৰিপ্ৰেজেণ্টেশ্যনে আমাৰ বস্তুবোৰ জানিবলৈ বা বুজিবলৈ সহায় কৰে, সেইকাৰণেহে আচলতে আমি মেপৰ সহায় লওঁ। কিন্তু ভূগোল বিজ্ঞান মানেই অকল মেপ ষ্টাডি কৰাটো নুবুজায়।
0: হয়, এতিয়া আহিছোঁ ভূগোল বিজ্ঞানৰ অন্য এটা প্ৰশ্নলৈ, পৰিৱেশ সংৰক্ষণ আৰু প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাত ভূগোলৰ ভূমিকা কি?
1: পৰিৱেশ সংৰক্ষণ আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাত ভূগোলৰ ভূমিকা যথেষ্ট বেছি। আমি ভূগোল বিজ্ঞান বিষয়টো এনেকুৱা এটা বিষয় য'ত আমি প্ৰকৃতিৰ কথা আলোচনা কৰাৰ লগতে প্ৰাকৃতিক সম্পদবোৰ আমি কি ধৰণে ব্যৱহাৰ কৰিলে ভৱিষ্যত প্ৰজন্ময়ো সেই সম্পদবিধ মানে কণ্টিনিউ ব্যৱহাৰ কৰি থাকিব পৰা এটা কণ্ডিশ্যন থাকে, যিটোক আমি সহজ অৰ্থত কম আমি বহনক্ষম উন্নয়ন, সেই ধাৰণাটোৰ লগত সম্পূৰ্ণৰূপে জড়িত হৈ আছে ভূগোল বিজ্ঞান। গতিকে ভূগোল বিজ্ঞান ষ্টাডি নকৰাকৈ আমি সম্পদ এটাৰ সংৰক্ষণ কি ধৰণে কৰিব লাগে বা কোনবিধ সম্পদ বৰ্তমান এটা বিলুপ্তপ্ৰায় অৱস্থাত আছে সেই বস্তুটো হয়তো আমি জানিব নোৱাৰিম। গতিকে ভূগোল বিজ্ঞান ষ্টাডি কৰাটো বহুত বেছি দৰকাৰী, আৰু সেই ভূগোল বিজ্ঞান ষ্টাডিৰ দ্বাৰাহে আমি সম্পদ এবিধ কোনটো সম্পদ আমি সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তা আছে বা তাক কেনেধৰণে ব্যৱহাৰ কৰিলে সি ভৱিষ্যতলৈ নিৰাপদ হৈ থাকিব পাৰে সেই বিষয়টো আমি জানিব পাৰোঁ।
0: হয়, ভূগোল বিষয়ত ক্ষেত্ৰ অধ্যয়নৰ গুৰুত্ব কিমান?
1: ভূগোল বিষয়টোৱে আচলতে এটা ক্ষেত্ৰ অধ্যয়নৰ বিষয় বুলি ক'ব পাৰি, আৰু ক্ষেত্ৰ অধ্যয়ন আমাক কিয় প্ৰয়োজন? কাৰণ ভূগোল বিষয়ে আমাৰ বৰ্তমান বাস্তৱিক ক্ষেত্ৰখনত কি কি সমস্যা হৈ আছে, কি ধৰণে বাস্তৱ জগতখন চলি আছে, সেইবোৰৰ ওপৰত অধ্যয়ন কৰে। আৰু সেই অধ্যয়ন তেতিয়াহে সফল হ'ব যেতিয়া আমি যিকোনো এটা ক্ষেত্ৰ ক্ষেত্ৰত গৈ সেই সমস্যাটো নিজ চকুৰে উপলব্ধি কৰিব পাৰোঁ বা সেই অঞ্চলটোৰ বিষয়ে আমি নিজ চকুৰে যেতিয়া দেখা পাম তেতিয়া আমি তাৰ বিষয়ে ভালকৈ উপলব্ধি কৰিব পাৰিম। গতিকে ভূগোল বিষয়ত আমাৰ ক্ষেত্ৰ অধ্যয়নটো বহুত গুৰুত্বপূৰ্ণ হৈ পৰে, কাৰণ আমি যিকোনো এটা ডাটা কালেক্ট কৰিবলৈ আমাৰ এতিয়াই ধৰক এতিয়া আমাৰ চেঞ্চাছ হ'ব, চেঞ্চাছটো এটা ক্ষেত্ৰ অধ্যয়নৰ নিচিনাই, আৰু তাত যদি আমি মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ অৱস্থা, তেওঁলোকত কিমান শিক্ষিত মানুহ আছে কিমান অশিক্ষিত মানুহ আছে সেইবোৰ যদি আমি ষ্টাডি নকৰোঁ তেতিয়াহ'লে আমি হয়তো প্ৰপাৰ ডাটাটো নাপাম। গতিকে ক্ষেত্ৰ অধ্যয়ন ভূগোলৰ ক্ষেত্ৰত বহুত জৰুৰী মানে।
0: হয়, বিদ্যালয় বা মহাবিদ্যালয় পৰ্যায়ত ভূগোল শিক্ষণ অধিক আকৰ্ষণীয় কেনেকৈ কৰিব পাৰি?
1: অঁ, ইতিমধ্যে মই ক'লোৱেই ক্ষেত্ৰ অধ্যয়নৰ কথা। ক্ষেত্ৰ অধ্যয়ন এটা বহুত গুৰুত্বপূৰ্ণ বিষয় যিটোৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত ভূগোলৰ প্ৰতি উৎসাহ যোগাব পাৰে। তাৰ উপৰি আমি বিভিন্ন মেপৰ সহায় লৈ নাইবা এনেকুৱা প্ৰেক্টিকেল কিছুমান বিষয় আছে সেইবোৰ যেনেকৈ GIS বা তেনেকুৱা ৰিম'ট চেন্সিং এনেকুৱা কিছুমান মানে প্ৰচেছ ব্যৱহাৰ কৰি আমি ভূগোল বিষয়টো বেছি আমি আকৰ্ষণীয় কৰি তুলিব পাৰোঁ। লগতে আৰু কিছুমান আছে যেনেকুৱা আপুনি যিকোনো এটা ট্ৰিপত গৈও তাত ধৰক লোকেশ্যনত আমি বিভিন্ন বস্তু চাব পাৰোঁ বা বিভিন্ন বস্তু এনালাইচিছ কৰিব পাৰোঁ। এইবোৰে আচলতে কি হয়, ভূগোল বিষয়ৰ এগৰাকী ছাত্ৰক সেই বিষয়টোৰ প্ৰতি বেছি আকৰ্ষিত কৰি তোলে।
0: হয়, উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত ভূগোল বিষয়ৰ সম্ভাৱনা কেনেকুৱা?
1: ভূগোল বিষয়টোৰ বৰ্তমান আচলতে সম্ভাৱনা যথেষ্ট বেছি বুলি ক'ব লাগিব, আৰু ভূগোল বিষয়টো যিহেতু এটা মানে ইণ্টিগ্ৰেটেড ছাবজেক্ট বা ইয়াক সংঘবদ্ধ এটা ছাবজেক্ট বুলি কোৱা হয়, তাৰমানে ভূগোল বিষয়টোত আন সকলো বিষয় জড়িত হৈ থাকে। আমি সমস্ত পৃথিৱীখনক সামৰি লওঁ ভূগোল বিষয়টোত, তাত আপোনাৰ সমাজ বিজ্ঞানৰ প্ৰতিটো বিষয় জড়িত হৈ আছে, যেনেকৈ ৰাজনৈতিক বিজ্ঞান, অৰ্থনৈতিক বিজ্ঞান, সেইবিলাকক আমাৰ ভূগোল বিষয়ত ষ্টাডি কৰা হয়। লগতে ছায়েন্সৰ যদি বিষয় চায় তেতিয়াহ'লে মেথেমেটিক্সৰ পৰা আদি কৰি কেমেষ্ট্ৰি, মেথেমেটিক্স, ফিজিক্স প্ৰত্যেকটো বিষয় জড়িত হৈ আছে ভূগোল বিজ্ঞানৰ লগত। গতিকে ৰিচাৰ্চৰ ক্ষেত্ৰত যেতিয়া আমি চাওঁ বা গৱেষণাৰ ক্ষেত্ৰত এটা বিস্তৃত আমি পৰিসৰ পাওঁ। যদি কোনোবা এজন ষ্টুডেণ্টে প্ৰাকৃতিক ভূগোলৰ পিনে যাব খোজে তেতিয়াহ'লে তেওঁ ফ্লুভিয়েল নাইবা আমাৰ যিকোনো এটা টপোগ্ৰাফিৰ ওপৰত নাইবা নদ নদী পাহাৰ পৰ্বত সবৰে ওপৰত এটা ৰিচাৰ্চ কৰাৰ এখন ডাঙৰ বহল ফিল্ড এখন পায়, নাইবা জলবায়ুৰ কথা ক্ষেত্ৰত আমি চাব পাৰোঁ। আৰু যদি মানৱ ভূগোলৰ ক্ষেত্ৰত চাই তেতিয়াহ'লে পৰ্যটনৰ পৰা আদি কৰি ডিজাষ্টাৰ মেনেজমেণ্ট বা আমাৰ যিটো দুৰ্যোগ মেনেজমেণ্টৰ বিষয় আহে এইবিলাকৰ পৰা আদি কৰি অজস্ৰ বিষয় আমি তাত পোৱা যায়। গতিকে ৰিচাৰ্চৰ ক্ষেত্ৰত এখন বহল বিস্তৃত পৃথিৱী আছে বুলি ভূগোলৰ ক্ষেত্ৰত ক'ব পাৰি।
0: আজিৰ ডিজিটেল যুগত ভূগোল বিষয়ৰ ভৱিষ্যত কেনেকুৱা বুলি আপুনি ভাবে?
1: মই ভাবোঁ ডিজিটেল যুগ কাৰণে হয়তো ভূগোলৰ যিটো পৰিসৰ সেই পৰিসৰটো বৃদ্ধি পাইছে। আগতে হয়তো ভূগোল বিষয় অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট কম আছিলে, এতিয়া সেই তুলনাত ভূগোল বিষয়টো বেছি পৰিচালিত হৈছে বা পৰিচিত হৈছে মানুহৰ মাজত। কাৰণ কিয়নো আমি যেতিয়া এখন গাড়ী ড্ৰাইভিং কৰি গৈ থাকোঁ, কিবা এটা নতুন যদি লোকেশ্যনত যাবলগীয়া হয় আমি মেপ কেমেৰা উলিয়াই লওঁ। তাৰ উপৰি আমি কি হয়, যিকোনো এটা আমি যদি কিবা ফটোগ্ৰাফী এটা কৰিবলগীয়া হয় আমি সেই জেগাটোৰ লোকেশ্যনটো দেখুৱাবলৈ আমি কিছুমান জিঅ'গ্ৰাফিক কেমেৰা ইউজ কৰোঁ য'ত লোকেশ্যনটো দেখাই দিয়া হয়। গতিকে এইবোৰৰ পৰা মানুহে অকণমান ভূগোল বিষয়টো কি হয় সেই বিষয়টো অকণমান অধ্যয়ন কৰাৰ এটা সুযোগ পাইছে, বাহিৰা মানুহখিনিও সুযোগ পাইছে, আৰু তাৰ ফলত হয়তো ছাত্ৰ ছাত্ৰীখিনিও অকণমান আগ্ৰহটো বাঢ়িছে যে এই বস্তুটো কেনেকৈ ছেটেলাইটে কেনেকৈ ডিটেক্ট কৰে, এই লোকেশ্যনটো যে দিছে আচলতে লোকেশ্যনটো কি হয় সেই বস্তুটো জানিবলৈ মন কৰাৰ ফলত হয়তো ভূগোল বিষয়টোলৈ মানুহৰ ষ্টাডি কৰাৰ মনটো বেছি বৃদ্ধি পাইছে বুলি মই ভাবোঁ।
0: হয়, ভূগোল বিষয় অধ্যয়নৰ পাছত কি কি কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব পাৰি?
1: ভূগোল বিষয়টো আচলতে মানুহে ল'বলৈ বহুত ছাত্ৰ ছাত্ৰী আচলতে ল'ম বুলি ভাবি অকণমান পিছুৱাই যায়, কাৰণ তেওঁলোকে গম নাপায় যে এই ফিল্ডখনত আচলতে কিমান নিযুক্তিৰ সুযোগ আছে। এতিয়া বৰ্তমান যদি আমি চাওঁ তেতিয়াহ'লে আটাইতকৈ পৰিচিত আৰু বা আটাইতকৈ প্ৰচলিত বিষয়টো হ'ল GIS, যাক আমি ক'ব পাৰোঁ জিঅ'গ্ৰাফিক ইনফৰমেশ্যন ছিষ্টেম। এই বিষয়টোত আমাৰ মেইনলি লোকেশ্যনৰ ওপৰত ডিপেণ্ড কৰে। আমি যদি একদম সহজ অৰ্থত কওঁ এইটো মেইনলি লোকেশ্যন ডিটেক্ট কৰাত সহায় কৰে। আৰু এই বিষয়টোত বৰ্তমান একেবাৰে নেভিৰ পৰা আদি কৰি ইণ্ডিয়ান আৰ্মিৰ পৰা আদি কৰি প্ৰত্যেকটো আমাৰ ক্ষেত্ৰতে এই GIS টেকন'লজিটো ব্যৱহাৰ হৈ আহিছে, আৰু তাৰ ষ্টাডি কৰাৰ একমাত্ৰ উপায়টোৱে হৈছে জিঅ'গ্ৰাফি। যদি আপুনি ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে হয়তো ডিগ্ৰী পাছ কৰি নাই বা এইচ এছ পাছ কৰাৰ পিছতো কিছুমান জি আই এছৰ এনেকুৱা ইনষ্টিটিউট আছে যিয়ে ডিপ্ল'মা চাৰ্টিফিকেট আপোনাক প্ৰদান কৰে। আৰু যদি আপুনি আৰ্টছ বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰী কৰি তাৰ পিছত এই বিষয়টোত আপুনি নিয়োজিত হ'ব পাৰে বা ডিপ্ল'মা কৰিব পাৰে। আৰু জি আই এছ কৰাৰ ফলত বিভিন্ন জব ক্ষেত্ৰখন মুকলি হয়, যেনেকৈ জি আই এছ এনালিষ্ট, তাৰপিছত ৰিম'ট চেন্সিং স্পেচিয়েলিষ্ট, কাৰ্টোগ্ৰাফাৰ হ'ব পাৰে, জিঅ'স্পেটিয়েল ডাটা এনালাইচিষ্ট, নাইবা আপোনাৰ ডিফেন্সত কিছুমান এনেকুৱা পোষ্ট মুকলি হয় য'ত আমাৰ জি আই এছৰ মানুহ দৰকাৰ হয়। এনেকুৱা অফিচাৰ কিছুমান থাকে য'ত জিঅ'গ্ৰাফি পঢ়া নাইবা জি আই এছৰ ডিপ্ল'মাধাৰী ব্যক্তিৰ প্ৰয়োজন হয়। নাইবা আমাৰ যিটো ইছৰ' আছে, ইছৰোৰ নিচিনা আমাৰ সংস্থাবোৰতো জি আই এছ ষ্টাডি কৰা মানুহৰ প্ৰয়োজন হয়। আৰু যদি আমি এনভাইৰনমেণ্টৰ ফালৰ পৰা চাওঁ, ক্লাইমেটলজিষ্ট হ'ব পাৰে, তাৰপিছত ক্লাইমেট চেঞ্জ এনালিষ্ট, তাৰপিছত কনজাৰ্ভেশ্যন অফিচাৰ, এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ এমপ্লয়মেণ্ট অপৰচুনিটি থাকে। তাৰ উপৰি যদি আমি চাওঁ, শিক্ষাবৃত্তিটোতো অবভিয়াছলি থাকেই, আমাৰ বাকী ছাবজেক্টৰ যেনেধৰণে থাকে তেনেকৈ আপুনি মাষ্টাৰ ডিগ্ৰী কৰি বি এড কৰি এগৰাকী স্কুলৰ বিষয় শিক্ষক হ'ব পাৰিব, নাইবা পি এইচ ডি নেট এইবোৰ ক্লিয়াৰ কৰি আপুনি এজন অধ্যাপক হিচাপে নিজকে নিযুক্তি দিব পাৰিব। ইয়াৰ লগতে এনভাইৰনমেণ্টৰ বিভিন্ন বিষয় থাকে, এনভাইৰনমেণ্ট এনালিষ্ট বা তেনেকুৱা বহুত, হাইড্ৰলজিষ্ট, এনেকুৱা বহুত ফিল্ড আছে। আচলতে জিঅ'গ্ৰাফি বিষয়টো যিহেতু বহুত এটা ভাষ্ট ছাবজেক্ট, বিভিন্ন দিশত মানে মানুহে নিযুক্তি পোৱাৰ চান্স থাকে। আপুনি মাষ্টাৰ ডিগ্ৰী কৰিও সেই বিশেষ লাইনটোত যাব পাৰে, নাইবা আপুনি ডিগ্ৰী কৰাৰ পিছতো এনেকুৱা ডিপ্ল'মা ছাবজেক্ট যেনেকৈ আপোনাৰ এতিয়া বৰ্তমান আছে ডিজাষ্টাৰ মেনেজমেণ্ট স্পেচিয়েলকৈ আছে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ নিচিনা কিছুমান ইউনিভাৰ্চিটিত এইবোৰ বিষয় উপলব্ধ আছে। চ' তেনেকুৱা ডিজাষ্টাৰ মেনেজমেণ্ট নাইবা টুৰিজিম, বৰ্তমান টুৰিজিমটো বহুত ফেমাছ হৈ আছে, তো তেনেকুৱা বিষয় লৈ আপুনি নিজকে এষ্টাব্লিছ কৰিব পাৰে।
0: হয়, শেষত ভূগোল বিষয় অধ্যয়ন কৰিব বিচৰা শিক্ষাৰ্থীসকললৈ আপুনি কি পৰামৰ্শ আগবঢ়াব?
1: মই ভাবোঁ বৰ্তমান সময়ত ভূগোল ষ্টাডি কৰাটো বহুত বেছি দৰকাৰী হৈ পৰিছে। এটা বিষয় হিচাপে আপুনি যদি তাক ধৰক ভৱিষ্যতলৈ উচ্চ শিক্ষা নলয়ো, ভূগোল বিষয়টো ষ্টাডি কৰাটো এইকাৰণে ইম্পৰ্টেণ্ট, যদিহে আপুনি কোনোবা এটা কম্পিটিটিভ এক্সামত যদি যায়, মই এতিয়া বৰ্তমান ক'ব খোজোঁ APSC কথা, APSC বা UPSC, তাত যদি প্ৰিলিমছৰ পেপাৰখন চাই 15-20% আমি ভূগোল বিষয়ৰ পৰা কুৱেশ্যন অহা দেখা পাওঁ, সেয়া APSC হওক বা UPSC হওক। আৰু যদি মেইনছ পেপাৰখন চোৱা যায়, অলমষ্ট 30-40% আমাৰ জিঅ'গ্ৰাফিৰ কিতাপৰ পৰা বা জিঅ'গ্ৰাফিৰ বিষয়ৰ পৰা কুৱেশ্যন অহা দেখা যায়। নাইবা আমাৰ যদি APSC UPSC বাদ দি আমাৰ যদি ষ্টেট গভৰ্ণমেণ্টৰ এক্সামবোৰো চাওঁ, এটা ভাষ্ট এমাউণ্ট কুৱেশ্যনৰ আমাৰ ভূগোলৰ পৰা আহে। গতিকে মই ভাবোঁ ভূগোল বিষয়টো যদি আপুনি মেজৰ ছাবজেক্ট হিচাপে নপঢ়েও, ইয়াক ষ্টাডি কৰাটো বহুত বেছি দৰকাৰী। আৰু তাৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, ভূগোল বিষয়টোৱে যিহেতু পৰিৱেশৰ লগত মানুহৰ সম্পৰ্কটো ব্যাখ্যা কৰে, আৰু সেয়েহে ভূগোল বিষয় অধ্যয়নে এগৰাকী সু নাগৰিক হোৱাত মানুহক সহায় কৰে। আমি প্ৰকৃতিক কি ধৰণে ব্যৱহাৰ কৰিব লাগে, প্ৰকৃতিক কি ধৰণে আমি ব্যৱস্থাপনা কৰি তাৰ সংৰক্ষণ কৰিব লাগে, এই বিষয়খিনি আমাৰ ভূগোলে খুব সুন্দৰভাৱে ব্যাখ্যা কৰে। আৰু মই ভাবোঁ সেইকাৰণে এগৰাকী সু নাগৰিক হ'বলৈ বা দায়িত্বপূৰ্ণ নাগৰিক হ'বলৈ ভূগোল বিষয় অধ্যয়ন কৰাটো বহুত বেছি দৰকাৰী। আৰু মই সেইকাৰণে আমাৰ যিটো আহি থকা জেনেৰেশ্যন, এইটোৱে ক'ম যে যদি মেজৰ ছাবজেক্ট হিচাপে নপঢ়েও, ভূগোল বিষয়ৰ এটা সম্যক জ্ঞান লোৱাটো যথেষ্ট প্ৰয়োজনীয়।
0: হয়, আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আপোনাৰ মূল্যৱান মতামত, অভিজ্ঞতা আৰু সুন্দৰ ব্যাখ্যাই নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰী আৰু শ্ৰোতাসকলক ভূগোল বিষয়টোক নতুন দৃষ্টিভংগীৰে চাবলৈ অনুপ্ৰাণিত কৰিব। আপোনাৰ কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতো আমাৰ আজিৰ এই যুৱতৰংগ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে পুনৰ এবাৰ আপোনাক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
1: ধন্যবাদ, আপুনি মোক আমন্ত্ৰণ জনাই অনাৰ বাবে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ। প্ৰিয় যুৱবন্ধু, আজিৰ এই বিশেষ সাক্ষাৎকাৰত বিষয় হিচাপে ভূগোল অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূগোল বিজ্ঞান বিষয়ৰ বিষয় শিক্ষয়িত্ৰী শ্ৰীমতী পূজা শৰ্মাই। প্ৰিয় যুৱবন্ধু, এইখিনিতে আমি জানো আহকচোন, বছৰৰ এটা বিশেষ দিন গ্ৰীষ্ম অয়নান্ত বা ছামাৰ ছলষ্টাইছৰ বিষয়ে, আৰু এই বিশেষ দিনটোক কেন্দ্ৰ কৰি বিশ্বজুৰি পালন কৰা নানা ধৰণৰ উদযাপনৰ বিষয়ে, য'ত সংস্কৃতি আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ এক অনন্য সমন্বয় দেখা যায়। গ্ৰীষ্ম অয়নান্ত বা ছামাৰ ছলষ্টাইছ হৈছে এটি বিশেষ সময়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰোঁতে সদায় ইয়াৰ কক্ষতলৰ লগত 23.5 ডিগ্ৰী কোণ কৰি আগবাঢ়ে। ফলত পৃথিৱীখনে এটা নিৰ্দিষ্ট দিশত হেলনীয়া হৈ আগবাঢ়ে। এইদৰে পৃথিৱীখন হেলনীয়া হৈ ঘূৰি থকাৰ বাবে বছৰৰ এটা দিনত সূৰ্যৰ ৰশ্মি উত্তৰ গোলাৰ্ধত পোনপটীয়াকৈ পৰে আৰু সেইদিনা উত্তৰ গোলাৰ্ধৰ ঠাইসমূহত দিন আটাইতকৈ দীঘল হয় আৰু ৰাতি আটাইতকৈ চুটি হয়। এই পৰিঘটনাটোকে গ্ৰীষ্ম অয়নান্ত বা ছামাৰ ছলষ্টাইছ বুলি কোৱা হয়। সাধাৰণতে এই পৰিঘটনা 21 জুনত ঘটে আৰু এই সময়ৰ পৰাই গ্ৰীষ্ম ঋতুৰ আৰম্ভণি বুলি ধৰা হয়। গ্ৰীষ্ম অয়নান্তৰ দিনা সূৰ্য আকাশত সৰ্বাধিক উচ্চতাত দেখা যায় আৰু দিনৰ সময় বেছি হয় আৰু ৰাতিৰ সময় কম হয়। গ্ৰীষ্ম অয়নান্ত উপলক্ষে বিশ্বৰ বিভিন্ন ঠাইত নানা ধৰণৰ উৎসৱ অনুষ্ঠিত হয়। ইয়াক গ্ৰীষ্ম অয়নান্ত উদযাপন বুলি ক'ব পাৰি। ইংলেণ্ডৰ ষ্টোনহেঞ্জত হাজাৰ হাজাৰ মানুহে সূৰ্যোদয় উপভোগ কৰিবলৈ সমবেত হয়। এই ঐতিহাসিক স্থানটো সূৰ্যৰ অৱস্থানৰ সৈতে বিশেষভাৱে জড়িত বুলি ধৰা হয়। উত্তৰ ইউৰোপৰ ছুইডেন, ফিনলেণ্ড আদি দেশসমূহতো মিডছামাৰ নামেৰে বিশেষ উৎসৱ পালন কৰা হয়। এই উৎসৱৰ সময়ত মানুহে ফুলেৰে ঘৰ সাজে, নৃত্য গীত কৰে আৰু বনফায়াৰৰ আয়োজন কৰে। দক্ষিণ আমেৰিকাৰ পেৰু দেশত ইণ্টিৰেইমি উৎসৱৰ জৰিয়তে সূৰ্যদেৱতাক সন্মান জনোৱা হয়। এই সকলো উৎসৱ উদযাপনৰ মূল বাৰ্তা হৈছে প্ৰকৃতিৰ সৈতে মানুহৰ গভীৰ সম্পৰ্ক। ভাৰতত যদিও গ্ৰীষ্ম অয়নান্ত বিশেষভাৱে উৎসৱ ৰূপত পালন কৰা নহয়, তথাপি সূৰ্য আৰু ঋতুচক্ৰৰ সৈতে জড়িত বহু পৰম্পৰা আছে। অসমীয়া সংস্কৃতিতো প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্ক দেখা পোৱা যায়। বিহু উৎসৱ, কৃষিকেন্দ্ৰিক জীৱনধাৰা আৰু ঋতুভিত্তিক লোক সংস্কৃতি এই কথাৰেই প্ৰমাণ। সুৰৰ মূৰ্চনা, নৃত্যৰ লয়, সাহিত্যৰ সৌন্দৰ্য আৰু বিপ্লৱৰ অগ্নিশিখা, এই সকলোবোৰ একেলগে ধাৰণ কৰা এক অসাধাৰণ ব্যক্তিত্ব তেওঁ। অসমৰ আকাশত আজিও উজ্জ্বল হৈ থকা সেই ব্যক্তিগৰাকী হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। তেওঁ কেৱল এজন শিল্পী নহয়, তেওঁ আছিল এক চিন্তা, এক আন্দোলন আৰু এক অনুপ্ৰেৰণা। সংগীত, নৃত্য, নাটক, সাহিত্য, চিত্ৰকলা আদি প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁ এৰি গৈছে অনন্য অৱদান। আজি 20 জুন, তেখেতৰ মৃত্যুবাৰ্ষিকী। এই দিনটোতে তেওঁক স্মৰণ কৰি প্ৰত্যেক বছৰে ৰাভা দিৱস হিচাপে পালন কৰা হয়। যুৱবন্ধু, আজিৰ ৰাভা দিৱসত তেখেতৰ অমৰ সৃষ্টিৰ মাজেৰে, তেওঁৰ আদৰ্শ আৰু সংগ্ৰামৰ কথাৰে আমি এই মহান শিল্পীজনক তেখেতৰ এটি কালজয়ী গীতেৰে হৃদয়ৰ গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

0: যুৱবন্ধু, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ যুৱতৰংগ অনুষ্ঠানৰ পৰা মই সুমি ডেকাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাই যুৱতৰংগ অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত 10 বজাৰ লগে লগে আমাৰ অনুষ্ঠান সামৰাৰ সময় হ'ল। আজি আমাৰ অনুষ্ঠান প্ৰচাৰ কৰাত নিয়ন্ত্ৰণ কক্ষত সহযোগ কৰিলে নিজুমচা নাৰ্জাৰী আৰু হিমশেখৰ বৰুৱাই, কাৰ্যকক্ষত সহযোগ কৰিলে সিদ্ধাৰ্থ ফুকনে। আজিৰ অনুষ্ঠান সামৰি মই পম্পী হাজৰিকাই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।